আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 29 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: কাণেৰে শুনি নাটকৰ কাহিনী, চৰিত্ৰ এইবোৰ অনুভৱ কৰে। তেনে নাট ৰচনাৰ পদ্ধতিয়েই বেলেগ। সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই, সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খাম খেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰি শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰিকাকত পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰিকাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুকুতামালা নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

ইমান পৰে পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনো সোনু নিগমৰ কণ্ঠৰ ভজন।

ভজনৰ অনুষ্ঠানত ইমান পৰে স্বৰ্ণ নিগমৰ কণ্ঠৰ ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী। সুৰ সংৰচনা কিশোৰ দাসৰ। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় ভাগ প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জিতেন শৰ্মা, নাৰায়ণ প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে আলোচ কৰিব ডক্টৰ চন্দন কুমাৰ হৰণীয়া আৰু ডক্টৰ অলিভা দাসে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ যুৱক যুৱতীৰ বৃত্তিমূলক দিশ, এই বিষয়ে লক্ষ্মীনাথ মাৰ্ধিৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। লগতে আছে ৰাজেশ কুমাৰ তাঁতীৰ স্বৰচিত কবিতা পাঠ। 1:20 প্ৰাসংগিক।

দিনৰ 4:12 বজাৰ আইনীৰ বুলনি অনুষ্ঠানত গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘই আগবঢ়োৱা বিচিত্ৰ অনুষ্ঠান আগ ধৰিব ৰুণামণি বৰাই। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰাৰ অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 7ম ভাগ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত বীৰেন্দ্ৰনাথ দত্ত, ৰাণু বৈশ্য, জ্যোতিষ ভট্টাচাৰ্য, ডলী ঘোষ আৰু নলিনী কুমাৰ চৌধুৰীৰ কণ্ঠৰ গীত। পুৱা 7:30 বজাত ৰূপালী দহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা শুনিবলৈ পাব 7:15 বজাত। আগবঢ়াব সুমুজ্জ্বল দত্তে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 বজাত কোকৰাঝাৰ জিলাৰ ৰেহৰোগ, 9:20 বজাত লাইভ ফোন ইন কৰ্কটৰো। পুৱা 10 বজাত জীৱন সুৰভি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যকাৰ গুণ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ঋতুপৰ্ণ দাসৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 1:10 বজাত আৰু 7:45 বজাত বন্দনা ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখক হাতে হাত ধৰি। আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 1:50 বজাত পবিত্ৰ কুমাৰ ৰয় কণ্ঠৰ লোকগীত। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 বজাত মেণ্ড গান। 6:40 বজাত নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন। 7:05 বজাত সমবেত কণ্ঠৰ গীত। 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত পুৰন্দৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। 9:15 বজাত বিধানসভাত আজিৰ দিনটো। 10:00 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz। আকাশবাণীত বিজ্ঞাপন।

0: দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: এক জমানে সে কাহানি হ্যা সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হ্যা বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি ভেসি হি কাহানি সুনায়েগা ডিজিটাল।
3: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
4: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
5: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

ডিম্বকোষৰ জিনম অৰ্থাৎ ক্ৰমোজমৰ সৈতে সংলগ্ন হৈ পৰে। এতিয়া এই বহিৰাগত জিনযুক্ত নিষিক্ত ডিম্বকোষ সংশ্লিষ্ট জন্তু প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত কৃত্ৰিমভাৱে স্থাপন কৰা হয়। ইয়াৰ পাছত উক্ত ডিম্বকোষ মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ পূৰ্ণাংগ জন্তু পোৱালিৰ জন্ম হয়। এই ট্ৰেঞ্জেনিক জন্তু 1982 চনত সৰ্বপ্ৰথমে ট্ৰেঞ্জেনিক এণ্ডুৰৰ সৃষ্টি কৰা হয়। বৃদ্ধিকাৰক হৰ্মোনৰ জিনৰ সৈতে মাইক্ৰ' ইনজেকশ্যন পদ্ধতিৰে DNA সংস্থাপন কৰি ট্ৰেঞ্জেনিক এণ্ডুৰ সৃষ্টি কৰা হৈছিল। পাছলৈ এনে পদ্ধতিৰে কুকুৰা, গৰু, গাহৰি, মাছ, শহা, পহু, ভেড়া, ছাগলী আদি গুৰুত্বপূৰ্ণ জন্তুৰ ট্ৰেঞ্জেনিক সঁচ সৃষ্টি কৰা হয়। এনে ট্ৰেঞ্জেনিক জন্তু সৃষ্টি কৰাৰ উদ্দেশ্য হ'ল উন্নতমানৰ মাংসবিহিত জন্তু সৃষ্টি কৰা, অতি দ্ৰুতভাৱে প্ৰয়োজনীয় আকাৰলৈ বৃদ্ধি হোৱা, বিভিন্ন ৰোগৰ প্ৰতিৰোধ শক্তি প্ৰদান কৰা ইত্যাদি। ভৱিষ্যতৰ ট্ৰেঞ্জেনিক জন্তু সৃষ্টিৰ অন্যতম লক্ষ্য হ'ব যাতে এইবিলাকৰ দেহত মানুহৰ চিকিৎসাৰ বাবে লগা গুৰুত্বপূৰ্ণ প্ৰটিন সংশ্লেষিত হয় আৰু সংশ্লেষণৰ পাছত গাখীৰৰ সৈতে নিখৰিত হয়। এনেদৰে এক নতুন বাণিজ্যিক কৰ্মক্ষেত্ৰৰ সৃষ্টি হৈছে যাৰ নাম আণৱিক পাম বা মলিকুলাৰ ফাৰ্মিং। ইয়াৰ উপৰিও নিউক্লিয়াছ সংস্থাপন, ক্ৰমোজম সংস্থাপন আদিৰ জৰিয়তেও নতুন চৰিত্ৰ বিশিষ্ট জন্তু সৃষ্টি কৰাটো সম্ভৱ হৈছে। প্ৰথম প্ৰক্ৰিয়াত কোনো ডিম্বকোষৰ পৰা কৃত্ৰিমভাৱে নিউক্লিয়াছটো আঁতৰাই দি তাৰ ঠাইত অন্য কোনো নিৰ্বাচিত নিষিক্ত ডিম্বকোষৰ নিউক্লিয়াছ সংস্থাপন কৰা হয়। দ্বিতীয় প্ৰক্ৰিয়াত কোনো দেহজ কোষৰ নিৰ্দিষ্ট ক্ৰমোজম বা ক্ৰমোজমৰ অংশ আহৰণ কৰি সেয়া নিষিক্ত ডিম্বকোষত ভৰাই দিয়া হয়। পাছত এনে ডিম্বকোষ সংশ্লিষ্ট প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত স্থাপন কৰা হয়। পাছত সেয়া মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ নতুন চৰিত্ৰবিশিষ্ট পোৱালিৰ জন্ম হয়।

0: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
4: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব।

প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। অব্যৱহৃত কুঁৱা জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলক।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে কালি স্পেইনৰ উপৰাষ্ট্ৰপতি তথা অৰ্থনীতি বাণিজ্য আৰু ব্যৱসায় মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোয়েলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সহযোগিতাৰে ভাৰত আৰু স্পেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ আলোচনাত মিলিত হয়। মন্ত্ৰী শ্ৰীগোয়েলে কয় যে এই আলোচনাত নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, উন্নত উৎপাদন, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উদ্ভাৱনত আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে দুয়োপক্ষই ভাৰত ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভতো মত বিনিময় কৰে। দুয়ো দেশৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী

0: তোলাৰ লগতে এখন সক্ৰিয় অংশীদাৰী দেশ হিচাপে স্পেইনৰ সৈতে ভাৰতৰ যোগাযোগ সম্প্ৰসাৰণৰ উপায় অন্বেষণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰীগোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে কালি স্পেইনত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ অ' এম আৰ শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.inত অন্তৰ্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্কেনাৰৰ সৈতে তুলনা কৰিব পাৰে। যদি কোনো উত্তৰত মিল নাথাকে তেন্তে প্ৰাৰ্থীয়ে প্ৰশ্নটো বাছি লৈ নিজৰ দাবী কৰা বিকল্প চিহ্নিত কৰি 200 টকাৰ মাচুল পৰিশোধ কৰি তেওঁলোকৰ দাবী দাখিল কৰিব পাৰে। এই দাবী মতে উত্তৰটো শুদ্ধ হলে মাচুল ঘূৰাই দিয়া হ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। এই সুবিধা কাইলৈ উপলব্ধ থাকিব। প্ৰাৰ্থীসকলে এন টি এৰ হেল্পলাইন নম্বৰ 011-4075-9000 আৰু 011-6922-7700 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা neet.ug2026@nta.ac.inলৈ লিখিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ইউ এন এছ চিৰ অস্থায়ী সদস্য নিৰ্বাচনৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে কয় যে বিশ্বই ক্ৰমবৰ্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন হৈছে, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ ভূমিকা পূৰ্বতকৈও অধিক বৃদ্ধি পাইছে। সামগ্ৰিক উন্নতি সুৰক্ষিত কৰা তথা বিশ্ব শান্তি, নিৰাপত্তা আৰু সমতাপূৰ্ণ উন্নয়নৰ প্ৰসাৰৰ বাবে দেশৰ পথ প্ৰদৰ্শক হিচাপে ডঃ জয়শংকৰে ভাৰতৰ শান্তি দৃষ্টিভংগী উন্মোচন কৰে।
1: The world with too many conflicts and tensions, India has consistently paused dialogue and diplomacy. We have sought to bridge fences, we have sought to find common ground. Our focus has been on mitigating the impact of these developments for the global system. From this, you can judge for yourself the level of India's commitment to a more secure, stable, prosperous world. These goals are best achieved through wider consultations and harmonizing different interests. We believe that India's presence in the Security Council will help strengthen decision making in this vital forum.
0: ডঃ জয়শংকৰে কয় যে সংস্থাটোৰ আৰম্ভণিৰে পৰা ভাৰতে প্ৰায় ৰাষ্ট্ৰসংঘৰ 50টা শান্তিৰক্ষা অভিযানত প্ৰায় 3 লাখ জোৱানৰ অৱদান আগবঢ়াই আহিছে আৰু বৰ্তমান 4,300ৰো অধিক জোৱানে ৰাষ্ট্ৰসংঘৰ 10টা শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়াই আছে। তেওঁ কয় যে ভাৰতে ধাৰাবাহিকভাৱে আলোচনা আৰু কূটনীতিৰ পোষকতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সমৰ্থন বিচাৰি ডঃ জয়শংকৰে কয় যে নিৰাপত্তা পৰিষদত ভাৰতৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ সংস্থাটোত সিদ্ধান্ত গ্ৰহণক শক্তিশালী কৰাত সহায় কৰিব। যদিহে নিৰ্বাচিত হয় তেন্তে ভাৰতে 2028 চনৰ পৰা দুবছৰীয়া কাৰ্যকাল পালন কৰিব। ইয়াৰ পূৰ্বে ভাৰতে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে 8টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত স্পীডবোট দুৰ্ঘটনাত নিহত 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ উভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইনছৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে মুম্বাইৰ পৰা আন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডু ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ অন্তিম গন্তব্যস্থানলৈ মৃতদেহসমূহ অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। ভিয়েটনাম কৰ্তৃপক্ষ আৰু চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি দূতাবাসে কয় যে তেওঁলোকৰ প্ৰাৰ্থনা, প্ৰচেষ্টা আৰু উপস্থিতিয়ে শোকৰ এই সময়ত শক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত 32জন ভাৰতীয় পৰ্যটক আৰু 4জন স্থানীয় ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন স্পীডবোট বাগৰি পৰে আৰু 15জন পৰ্যটকৰ মৃত্যু হয়। জীৱিত 16জন ভাৰতীয় পৰ্যটক দেশলৈ উভতি আহিছে আৰু এজন পৰ্যটক এতিয়াও ভিয়েটনামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে কামৰূপ জিলা আৰু গুৱাহাটী মহানগৰৰ ভালেখিনি অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ কেইবাখনো জিলাত আজি আৰু কাইলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰাজ্যখনৰ 6খন জিলা ক্ৰমে শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট বানৰ কবলত পৰিছে। ৰাজ্যখনত শেহতীয়া বানত 10টা ৰাজহ চক্ৰৰ 61খন গাঁও বানত পৰাৰ লগতে 9,500তকৈও অধিক লোক এই বানত আক্ৰান্ত হৈছে। অৱশ্যে এতিয়ালৈ

এই বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা নাই। একেদৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু বৰষুণৰ আবদ্ধ পানীয়ে ভালেমান জনবসতিপূৰ্ণ এলেকা প্ৰভাৱিত কৰাৰ লগতে বহুসংখ্যক যান বাহনৰো ক্ষতি কৰে। বৰষুণৰ আবদ্ধ পানীয়ে শিৱসাগৰ নগৰৰ লগতে পতিয়াহলি, ভটিয়াপাৰ, পাচিপথাৰ, দুলীয়াজান আৰু দেউলাখাত অঞ্চল ব্যাপক ক্ষতিগ্ৰস্ত হয়। স্থানীয় প্ৰশাসনে বান প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক সাহায্য আগবঢ়োৱাৰ লগতে পানী নিষ্কাশনৰ বাবে নলা নৰ্দমাৰ পৰিষ্কৰণ অব্যাহত ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পাছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্ৰণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য 9.6% বৃদ্ধি পাই প্ৰতি বেৰেলত $83.30 উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ মানদণ্ডত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য প্ৰায় 9.4% বৃদ্ধি পাই প্ৰতি বেৰেলত $78.14 হৈছে। 2020 চনৰ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যাৰ অভিযোগত আম আদমী পাৰ্টীৰ প্ৰাক্তন কাউন্সিলৰ তাহিৰ হুছেইন আৰু আন 4জনক দিল্লীৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে। অতিৰিক্ত ছেছন ন্যায়াধীশ প্ৰবীণ সিঙে হুছেইনকে ধৰি মুঠ 11জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ইয়াৰে 5জনক দোষী সাব্যস্ত কৰে। শত্ৰুতা, হিংসাৰ প্ৰচাৰ তথা আক্ৰমণ আৰু হত্যাৰ অভিযোগত আদালতে তাহিৰ হুছেইনক দোষী সাব্যস্ত কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জশপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কালাবেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু, কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। আধুনিক অসমীয়া গীতিক সাহিত্যক চহকী কৰা নবকান্ত বৰুৱা।
1: জীৱনৰ একো বস্তু পেলনি নাযায় যদি তাৰ আঁৰত নিষ্ঠা থাকে। ৰবীন্দ্ৰনাথৰ কথাটো এটা জীৱনৰ অভিজ্ঞতাৰে কথা, সেইটো হ'ল জীৱনীৰ ধন কিছুই যাবে না ফেলা, এই বাক্যটোৱে মোক সদায়।

0: প্ৰেৰণা দিছিলে। গতিকে মই সেইকাৰণে যিখিনি কাম কৰিব মন যায় সেইখিনি কাম মই নিষ্ঠাৰেই কৰোঁ।
1: এখুদ ককাইদেউ নামেৰে পৰিচিত নৱকান্ত বৰুৱাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান অনন্য। জীৱনৰ প্ৰথমটো কবিতা চিলেথত লিখা বাবে নন্দ তালুকদাৰে তেখেতক চিলেথিয়া কবি বুলি অভিহিত কৰিছিল। মোৰ আৰু পৃথিৱীৰ কাব্যগ্ৰন্থৰ বাবে তেখেতে 1974 চনত লাভ কৰিছিল অসম প্ৰকাশন পৰিষদ বঁটা। 1975 চনত ককাদেউতাৰ হাৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নৱকান্ত বৰুৱাই। 1976 চনত ভাৰত চৰকাৰে পদ্মভূষণ প্ৰদান কৰিছিল এইগৰাকী সাহিত্যিকক। ইয়াৰ উপৰিও 1993 চনত তেখেতে লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা। কটন কলেজত ইংৰাজী বিষয়ত অধ্যাপনা কৰা নৱকান্ত বৰুৱাই সাহিত্য একাডেমী, ভাৰতীয় প্ৰগতিশীল লেখক মহাসংঘ, অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ, অসম সাহিত্য সভা, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আদি অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। কটন কলেজত অধ্যাপক হিচাপে যোগদান কৰাৰ পূৰ্বে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল নৱকান্ত বৰুৱাই। তেখেতৰ কবিতাসমূহৰ ভিতৰত অন্যতম হৈছে মনত পৰেনে অৰুন্ধতী, ইয়াত নদী আছিল, পলস, ৰাৱণ, মহাকাব্যৰ পাণ্ডুলিপি, ক্ৰমশ আদি। 1954 চনত কটন কলেজলৈ বদলি হৈ অহা নৱকান্ত বৰুৱাই 1984 চনত উপাধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে। তেখেতে 1964 চনৰ পৰা 1967 চনলৈ 3 বছৰ সময় অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়াৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। গুৱাহাটীত জন্ম হোৱা নৱকান্ত বৰুৱাৰ শৈশৱ, কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱত। তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত, ইয়াৰ পাছত চৰকাৰী মজলীয়া স্কুললৈ আহে। 1933 চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰে আৰু তাৰ পৰাই 1941 চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। 1990 চনত অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰা নৱকান্ত বৰুৱাৰ মৃত্যু হয় 2002 চনৰ আজিৰ দিনটোতেই।

নবকান্ত বৰুৱাই আজীৱন কাব্য, গদ্য, অনুবাদ, নাট আৰু শিশু সাহিত্যৰ সৃষ্টিৰে অসমীয়া সাহিত্য জগতত এক বিশেষ স্থান অধিকাৰ কৰিছিল। 1951 চনত প্ৰকাশ পাইছিল তেখেতৰ কাব্যপুথি হে অৰণ্য হে মহানগৰ। এয়া আছিল আৰম্ভণি। মুঠ 9খন কাব্যপুথিৰ লগতে তেখেতৰ 2খন নিৰ্বাচিত কাব্য সংকলন অসমীয়া কাব্য সাহিত্যৰ মাইলৰ খুঁটি। নাটক তথা গীতি সাহিত্যৰ ক্ষেত্ৰত নবকান্ত বৰুৱাৰ অৱদান আৰু এই ক্ষেত্ৰত আকাশবাণীৰ ভূমিকা অনন্য। ৰেডিঅ'ৰ বাবে নাটক ৰচনা কৰা নবকান্ত বৰুৱা শিশুসকলৰ মাজতো বিশেষভাৱে জনপ্ৰিয় আছিল।

বীৰেন্দ্ৰনাথ দত্তই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি নৱকান্ত বৰুৱাৰ আকাশ আমাক অকণি আকাশ দিয়া, বৰ্ষা তোমাৰ চকুত মেঘৰঞ্জন আদি গীতৰ জৰিয়তে বীৰেন্দ্ৰনাথ দত্ত আৰু নৱকান্ত বৰুৱাৰ সাংগীতিক জুটিৰ শুভাৰম্ভণি ঘটালে।

তেখেতৰ গীত সৃষ্টিৰ আঁৰত আকাশবাণীৰ কি ভূমিকা আছিল সেয়াও অকপতে স্বীকাৰ কৰি গৈছে অসমীয়া গীতিসাহিত্যৰ এইগৰাকী পুৰুধা ব্যক্তিয়ে। আকাশবাণীৰ গৌৰৱ নৱকান্ত বৰুৱালৈ স্মৃতি দিৱসত যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি।

0: মুক্তিযুঁজাৰু পূৰ্ণানন্দ দত্ত শিক্ষা সংগঠক তথা গান্ধীবাদী কৰ্মী হিচাপে বিশেষভাৱে পৰিচিত আছিল পূৰ্ণানন্দ দত্ত। তেখেতৰ জন্ম হৈছিল 1912 চনৰ 5 মাৰ্চত লখিমপুৰৰ ঢলপুৰত। সৰুতেই পিতৃ মায়াৰাম দত্তক হেৰুওৱাৰ পিছত পূৰ্ণানন্দ দত্তই ঢলপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰু ঢলপুৰ কম্বাইণ্ড মিডল স্কুলৰ পৰা এমি শিক্ষা লাভ কৰে। ইয়াৰ পাছত তেখেতে লখিমপুৰ গভৰ্ণমেণ্ট হাইস্কুলত নাম লগায়। পূৰ্ণানন্দ দত্তই 1932 চনত কংগ্ৰেছত যোগদান কৰি ভাৰতত চলি থকা স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। সেই সময়ত লখিমপুৰত যোগেশ্বৰ বৰুৱা, উমাকান্ত ৰাজখোৱা, লীলাৰাম ভূঞা, থানেশ্বৰ গগৈ আদিৰ সৈতে লগ লাগি পূৰ্ণানন্দ দত্তই ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। মহাত্মা গান্ধীৰ আহ্বানলৈ সঁহাৰি জনাই সত্যাগ্ৰহত অংশগ্ৰহণ কৰি এবছৰ কাৰাবাস খাটিবলগীয়াও হৈছিল পূৰ্ণানন্দ দত্তই। বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পূৰ্ণানন্দ দত্তই। এইগৰাকী সমাজ সংগঠকৰ মৃত্যু হয় 1988 চনৰ আজিৰ দিনটোতেই। ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় 500 বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰৰ এখন গুৰুত্বপূৰ্ণ দেশ হৈছে ফ্ৰান্স। বৰ্তমান ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ উপৰিও ইউৰোপীয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংশ। 547,030 বৰ্গ কিলোমিটাৰ মাটিকালিৰে ফ্ৰান্স হৈছে ইউৰোপৰ তৃতীয় সৰ্ববৃহৎ দেশ। পশ্চিম আৰু উত্তৰ প্ৰান্তত ইয়াৰ ভূমিভাগ প্ৰায় সমতল, বাকী অংশত পাৰ্বত্য অঞ্চল। দক্ষিণৰ ফালে ফাইৰেনিচ আৰু পূবৰ ফালে আল্পছ পৰ্বতলানিৰ লগত ফ্ৰান্স সংযুক্ত হৈ আছে। আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস। পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ ইৰাক। ইয়াৰ উত্তৰে তুৰস্ক, পূবে ইৰাণ, দক্ষিণ পূবত কুৱেইট, দক্ষিণে ছৌদি আৰৱ, দক্ষিণ পশ্চিমত জৰ্ডান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিকভাৱে আৰৱ উপদ্বীপৰ ভিতৰত পৰে। 2015 চনৰ তথ্য অনুসৰি ইৰাকৰ জনসংখ্যা হৈছে 3,70,56,169 গৰাকী। দেশখনৰ মেচপটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বতমালা আৰু পূব অঞ্চল হৈছে ছিৰিয়া মৰুভূমি। দুখন প্ৰধান নদী টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ। ইৰাকৰ মুঠ মাটিকালি হৈছে 438,317 বৰ্গ কিলোমিটাৰ। আজি ইৰাকৰ গণতন্ত্ৰ দিৱস। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। 2023 চনৰ আজিৰ দিনটোতেই ইছৰোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰিছিল। ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক ইংমাৰ বাৰ্গবেনৰ জন্ম হয় 1918 চনৰ আজিৰ দিনটোতেই। ৰসায়ন বিজ্ঞানৰ নবেল বিজয়ী বিজ্ঞানী জে উইলকিনছৰ জন্ম হয় 1921 চনৰ আজিৰ দিনটোতেই। মৰিচাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নবীন ৰামগোলামৰ জন্ম হয় 1947 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত ব্যৱসায়ী ৰিচাৰ্ড মেকডনাল্ডৰ মৃত্যু হয় 1998 চনৰ আজিৰ দিনটোতেই। 2017 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় ইৰাণী গণিতজ্ঞ মাৰিয়াম মিৰ্জা খানীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান

0: আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। ৰাষ্ট্ৰীয় উপহাৰ হিচাপে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক মনোহাৰী গোল্ডি প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিশ্ব দৰবাৰত অসমৰ চাহৰ ঐতিহ্য গৌৰৱক উজ্বলাই তুলিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নামনি সোণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তাণ্ডৱ। এন এছ পি চিয়ে পানী এৰিলে 9 গেটেৰে। লখিমপুৰ ধেমাজি জিলাত হাই এলাৰ্ট জাৰি। চাউল ধোৱাত উটি গ'ল 3 গাঁও। লখিমপুৰৰ 100+ গাঁও জলমগ্ন। দুদিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা। বানখহনীয়া ভূমিস্খলনৰ আশংকাত সতৰ্কতা জাৰি। দুৰ্যোগ প্ৰশমনৰ বাবে সাজু কৰ্তৃপক্ষ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। কৃত্ৰিম বানৰ বিভীষিকাত চৌদিশে হাহাকাৰ। যোৰাবাটত উৰে নিশা আবদ্ধ শশ বাহন। কৃত্ৰিম বান কবলিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ। এছ আৰৰ জৰিয়তে ৰাজ্যত 10,89,222 লোকৰ নাম কৰ্তন হ'ল ভোটাৰ তালিকাৰ পৰা। বিধানসভাত গৃহ বিভাগৰ এই তথ্য। সৰ্বাধিক 79,424 লোকৰ নাম কৰ্তন কাছাৰ জিলাত। সাহিত্য একাডেমী বিজয়ী বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ বিয়োগ। এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰা তথা দীঘলীয়া সময় অসমীয়া আৰু নেপালী সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল সাহিত্যিক গীতা উপাধ্যায়ে। 2027 15 আগষ্টৰ পৰা দেশত আৰম্ভ হ'ব বুলেট ট্ৰেইন সেৱা। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা। নাগালেণ্ডত অসম ৰাইফলছৰ বাহনত IED বিস্ফোৰণ। 1 জোৱান শ্বহীদ, আহত 4। ফুটবল বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ইউৰোপৰ 2 মহাশক্তিধৰ ফ্ৰান্স আৰু স্পেইন। খেলৰ সময় নিশা 12:30। এমবাপে য়ামালৰ ওপৰত দৃষ্টি নিবদ্ধ ফুটবল বিশ্বৰ। একেৰাহে দ্বিতীয়বাৰলৈ উইম্বলডনৰ খিতাপ জয় কৰিছে ইটালীৰ জানিক চিনাৰে। লৰ্ডছত ইতিহাস ভাৰতৰ মহিলা দলৰ। য়াষ্টিকা ভাটিয়া আৰু ক্ৰান্তি গৌৰৰ সুন্দৰ প্ৰদৰ্শন। 270 পৰাস্ত ইংলেণ্ড। বাৰ্মিংহামত আজি টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ প্ৰথমখন এদিনীয়া। বিৰাট কোহলী, ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনত আত্মবিশ্বাস বৃদ্ধি ভাৰতৰ। আজিপুৰৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৰ অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। ৰূপালী লহৰৰ আজিৰ চিনেমা আনন্দ।

আমালৈ কথাংশ লিখি পঠিয়াইছে মানবেন্দ্ৰ কুমাৰ বৰুৱাই। 1971 চনৰ 12 মাৰ্চৰ দিনা মুক্তিলাভ কৰা আনন্দ চিনেমাৰ কাহিনীভাগ ৰচনা কৰিছিল প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ঋষিকেশ মুখাৰ্জীয়ে। সেই কাহিনীৰ ভিত্তিত চিত্ৰনাট্য ৰচনা কৰিছিল বিমল দত্ত, গুলজাৰ, ডি এন মুখাৰ্জী, বীৰেণ ত্ৰিপাঠী আৰু ঋষিকেশ মুখাৰ্জীয়ে।

সংলাপ লিখিছিল গুলজাৰে। ছবিখন প্ৰযোজনা কৰিছিল এন চি চিপ্পি আৰু ঋষিকেশ মুখাৰ্জীয়ে। ছবিৰ গীত ৰচনা কৰিছিল গুলজাৰ আৰু যোগেশে আৰু সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে। আনন্দ চিনেমাৰ কাহিনীভাগ মূলতঃ দুৰাৰোগ্য ৰোগত ভোগা এগৰাকী ৰোগী আনন্দ আৰু দুগৰাকী চিকিৎসক ডাক্টৰ ভাস্কৰ বেনাৰ্জী আৰু ডাক্টৰ প্ৰকাশ কুলকাৰ্ণী, তেওঁলোকৰ পত্নী আৰু প্ৰেমিকা, ডাক্টৰ বেনাৰ্জীৰ আলপৈচান ধৰা লোক ৰঘু আৰু ডাক্টৰ কুলকাৰ্ণীৰ চিকিৎসালয়ৰ মেট্ৰন ডিচুজাক কেন্দ্ৰ কৰি আগবাঢ়ে। পৰিচালকৰ অতি নিপুণ পৰিচালনাত ছবিখনৰ মনস্তাত্ত্বিক দিশটো সুন্দৰভাৱে প্ৰকাশ পাইছে। ছবিখনে দৰ্শকক জীৱনৰ সত্য উপলব্ধি কৰাৰ লগতে মনবোৰ ক'ৰবালৈ উৰুৱাই লৈ যায়।

আনন্দ চিনেমাত সন্নিবিষ্ট চাৰিটা গীতেই ছবিখনৰ পৰিৱেশৰ লগত অতিকৈ খাপ খাই পৰা। এই গীতকেইটিক লৈও আছে মজাৰ কাহিনী। পৰিচালক ঋষিকেশ মুখাৰ্জীৰ ইচ্ছা আছিল ছবিৰ আটাইকেইটা গীতেই ৰচনা কৰিব গুলজাৰে, কিন্তু সেই সময়ত বৰ্তমানৰ মুম্বাই, তেতিয়াৰ বোম্বাইৰ ছবিজগতত নতুনকৈ পদাৰ্পণ কৰা যোগেশক সংগীত পৰিচালক সলিল চৌধুৰীয়ে কথা দিছিল যে তেওঁৰ পৰৱৰ্তী ছবিত যোগেশক গীত ৰচনাৰ সুযোগ দিব। সেয়ে তেওঁ যোগেশক ছবিৰ একমাত্ৰ নাৰীকণ্ঠৰ গীতটোৰ পৰিৱেশটো দি গীত ৰচনাৰ নিৰ্দেশ দি কিবা কামত বোম্বাইৰ পৰা কলিকতালৈ আহিল। সিফালে সেই কথা নাজানি পৰিচালক ঋষিকেশ মুখাৰ্জীয়ে সেই একেটা গীতকে ৰচনাৰ দায়িত্ব দিলে গুলজাৰক। সলিল চৌধুৰী কলিকতাৰ পৰা উভতি আহে মানে দুয়োজন গীতিকাৰে একেটা গীতকে ৰচনা কৰি সম্পূৰ্ণ কৰিলে। অৱশেষত গুলজাৰ বয়োজ্যেষ্ঠ হোৱা বাবে তেওঁ ৰচনা কৰা গীতটিকে ৰখা হ'ল, আৰু আনহাতে ছবিৰ আৰম্ভণিতে টাইটেলৰ নেপথ্যত ব্যৱহাৰ হ'ব পৰাকৈ এটি গীত যোগেশক ৰচনা কৰিবলৈ দিয়া।

0: আনন্দৰ আন এটা গীতৰ আঁৰতো আছে অন্য এক মজাৰ কাহিনী। আনন্দৰ সমান্তৰালকৈ দৃশ্যগ্ৰহণৰ কাম চলি আছিল অন্নদাতা নামৰ আন এখন ছবিৰ। সেই ছবিৰো সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে। এদিন কিবা কামত ঋষিকেশ মুখাৰ্জীৰ লগতে অমিতাভ বচ্চন আৰু ৰাজেশ খান্নাগৈ ওলাল অন্নদাতা প্ৰযোজকৰ অফিচ। তাতে ছবিখনৰ পৰিচালক অসম সন্তান বিপ্লৱী খ্যাত অসিত সেনকো লগ পালে আটাইয়ে। তাতে সকলোৱে অন্নদাতাৰ গীতসমূহ শুনিলে, তাতেই লাগিল লেথা। তাৰে এটি গীত ঋষিকেশ মুখাৰ্জীৰ আনন্দৰ এটা পৰিৱেশত সম্পূৰ্ণকৈ খাপ খাই পৰে। সেই গীতটো তেওঁক যিকোনো প্ৰকাৰে লাগেই। বহু টনা আজোৰাৰ মূৰত অন্নদাতাৰ প্ৰযোজক পৰিচালকে সেই গীতটো আনন্দ চিনেমাত ব্যৱহাৰ কৰিবলৈ দিলে। কাকতালীয়ভাৱে গীতটো ৰচনা আছিল যোগেশ্বৰ। গীতটো শুনকচোন।
1: কহিঁ দূৰ

আনন্দৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ৰাজেশ খান্না, অমিতাভ বচ্চন, ৰমেশ দেও, সুমিতা সান্যাল, সীমা দেও, ললিতা পাৱাৰ, জনি ৱাকাৰ আৰু দুৰ্গা খুটেই। আনন্দৰ গীতসমূহত কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, মুকেশ আৰু মান্না দে। ছবিখনে সেই সময়ত নানা পুৰস্কাৰ বঁটলাৰ উপৰি আমাৰ দেশৰ সৰ্বকালৰ 100খন সৰ্বশ্ৰেষ্ঠ চিনেমাৰ তালিকাতো

তেনেহলে আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আজিৰ চিনেমা আছিল আনন্দ, আৰু এই চিনেমাৰ বিষয়ে কথা লিখি পঠিয়ালে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: ইনফ্রাস্ট্রাকচার কম্পিউটার মোবাইল বা সিকিউর নেটওয়ার্কের পড়াহে করিব
1: বাই গার্লস কোন ফালে গইছা
2: হুনা নাই
1: নো শেয়ারিং
0: আরবিআই কয় জানি লও সতর্ক হও
3: বরষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি শৰীৰৰ উপৰিও ই মনক নিকা কৰে
4: এই কাহিনী হ'ল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ অ' লাভলি ৱেল ডান বিজনেছ লোন এপ্ৰুভ এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব নতুন কেমেৰা নতুন লাইটছ একে সময়তে নতুন কাৰ এখনো লৈ লোৱা সেইটো লোনেৰে নহয় লোন লৈ লোৱা কামটোতহে খটুৱা সময়মতে EMI দি থাকক ক্ৰেডিট স্কৰ বঢ়াওক ভৱিষ্যতে লোন সহজে লাভ কৰক কাৰ লোনৰ যদি মোৰ ফটোকে লৈ লোৱা তুমি গুণ
5: RBI কয়
4: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
6: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
8: হয়
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
7: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
8: নহয় অ' শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
7: অঁ সঁচাকৈ বৰ ভাল কথা
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
9: অগ্নিযুগৰ গান
10: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
11: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
10: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ
9: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
11: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 366 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
2: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকে আসাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ। এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে, যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত

0: শক্তির উপদ্রব হয় তাত মৌ বা দিয়ার পরিকল্পনা করার কোনো অসুবিধা নাই।
1: অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুনাখুটি আদিখুটি আদি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘুনাখুটি অঞ্চলৰ নাহৰণি আৰু আদিখুটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং উৰিয়ামতলা বালিভেটা মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্যপথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয় অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসমূহৰ সালসলনি ঘটাইছে। সেইমতে চাহ বাগিচাসমূহত

হোৱা জলস্তৰৰ ফলত ধন জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেইমতে চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মানপ্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাইত তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহুল পঠিত এন ফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতি সাধনী বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰু স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা শিল্পী নিজা।

0: বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত নৱকান্ত বৰুৱা ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল শিল্পীৰ নিজা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকী অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য, গীতৰ কথা নৱকান্ত বৰুৱাৰ, প্ৰযোজনা যজ্ঞবেজ বৰুৱাৰ।

ৰাণু বৈশ্যৰ কণ্ঠত নৱকান্ত বৰুৱাই লিখা গীতটি শুনিলে। প্ৰযোজনা আছিল যজ্ঞ বেজবৰুৱাৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত নৱকান্ত বৰুৱা ৰচিত এটি গীত।

0: জ্যোতি ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নবকান্ত বৰুৱা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ডলি ঘোষে গোৱা এটি গীত। গীত লিখিছে নলিনী বালাদেৱীয়ে, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: ডলি ঘোষৰ কণ্ঠত নলিনী বালা দেৱী ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনো আহক নলিনী কুমাৰ চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতিকাৰ দিনেশ বৈশ্য, প্ৰযোজনা মুকুল বৰুৱাৰ।

নলিনী কুমাৰ চৌধুৰী কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল দীনেশ বৈশ্য, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনী অনুষ্ঠানত গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘৰ বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। আঠ ধৰিব ৰুণামণি বৰায়।

নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

আলোচনাৰ দ্বিতীয় খণ্ড প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলৰ বাবে ফোন নম্বৰ দুটি কৈছোঁ, 03-61-266-1876 আৰু 9-4-3-5-4-0-5-2-2-2। দিনৰ 10:00 জীৱন সুৰভি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যকাৰ গুণ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ঋতুপৰ্ণ দাসৰ।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুণাখুঁটি আদিখুঁটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনাৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইনৰ মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুণাখুঁটি আদিখুঁটি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘুণাখুঁটি অঞ্চলৰ নাহৰণি আৰু আদিখুঁটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং, উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্য পথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। ইপিনে প্ৰবল বৰষুণৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কৃত্ৰিম বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুটা দিনত ৰাজ্যত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে বুলি প্ৰকাশ কৰিছে। এই বানত 10টা ৰাজহচক্ৰৰ 61খন গাঁৱৰ 9600তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে শিৱসাগৰ নগৰৰ পতিয়াহলি, ভটিয়াপাৰ, পাচিপথাৰ, দুলিয়াজান আৰু দেওলাখত বৰষুণৰ ফলত আবদ্ধ পানীয়ে জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে। স্থানীয় প্ৰশাসনে পানী ওলাই যোৱাৰ বাবে নলা নৰ্দমা পৰিষ্কৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখি বাসিন্দাসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশন

0: আজি ষোড়শ অধিবেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকে আসাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ। এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে, যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই।
0: অসম বিধানসভা অধিৱেশনৰ কালি ষষ্ঠ দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে। ডাঃ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা অসম প্ৰথম ৰাজ্য। চাৰিবছৰীয়া পাঠ্যক্ৰমৰ তিনি বছৰ সম্পূৰ্ণ কৰাসকলে স্নাতকৰ ডিগ্ৰী লাভ কৰিব আৰু এই ডিগ্ৰী লাভৰ পাছত পুনৰ এবছৰ অনাৰ্চৰ বা গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে। তিনি বছৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বিধায়ক ফুকনৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে অসম চৰকাৰে ঠিকাভিত্তিক সকলো নিযুক্তি বাতিল কৰি মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় অধ্যাপকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে মন্তব্য কৰে।
2: সভাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকৈ ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে যিহেতু তেওঁলোক অসমীয়া মিডিয়ামৰ পৰা। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে, সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই আছামছ অ'ন অ'টিটি নামেৰে এটা অ'টিটি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স যোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অ'টিটি প্লেটফৰ্ম মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চলিত বাজেটত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত চলি থকা গোচৰত কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি

0: এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি ঘটোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 জন লোকক বিদেশী হিচাপে ঘোষণা কৰি দিয়া এটা ৰায় উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। নাগৰিকত্বৰ দৰে স্পৰ্শকাতৰ বিষয় আৰু বিদেশী হিচাপে ঘোষণাৰ দৰে এটা সিদ্ধান্ত নিকা, আইনসন্মত আৰু যুক্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে লোৱা উচিত বুলি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই পৰ্যবেক্ষণ আগবঢ়ায়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এই সম্পৰ্কীয় আবেদনসমূহ সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণলৈ নতুন বিচাৰ প্ৰক্ৰিয়া তথা পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰে। শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে।
1: আমাৰ জাপানিজ এনকেফেলাইটিছ 6টা কেছ ধৰা পৰিছে। আমাৰ 6টা এতিয়া সম্পূৰ্ণ ভাল, জাপানিজ এনকেফেলাইটিছত কোনো ডেথ নাই। তুলনামূলকভাৱে অসমৰ বাকী আমাৰ ৰাজ্যবিলাকতকৈ আমাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ বা জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ মূল কাৰণটো হ'ল আমি ইয়াৰ যিটো প্ৰতিষেধক হিচাপে যিবিলাক আমি ব্যৱস্থা লওঁ, খোৱা ঔষধিকৰণ, ফগিং ইত্যাদি, আমাৰ বি এছ কালেকশ্যন সোনকালে, আৰু ফিভাৰ কেছৰ যিটো ছাৰ্ভাইলেঞ্চ, এই ছাৰ্ভাইলেঞ্চ প্ৰক্ৰিয়াবোৰ আমাৰ তাৎক্ষণিকভাৱে আমি ফেব্ৰুৱাৰী মাহৰ পৰা লোৱা হৈছিলোঁ। সেইকাৰণে আমাৰ ইয়াত প্ৰাদুৰ্ভাৱটো বৰ্তমানে ইমান ব্যাপক ভাৰত হোৱা নাই।
0: জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ'ব নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মান প্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাইত তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহু পঠিত এন ফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰ স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া দিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জাছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
2: ৰাজ্যত বান পৰিস্থিতি অব্যাহত আছে তথা কেইবাখনো জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। দৈনিক অসম কাকতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তাণ্ডৱ, এন এইচ পি চিয়ে পানী এৰিলে 9খন গেটেৰে শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ মুদ্ৰাস্ফীতি 4.38% বৃদ্ধি পাইছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰি দিয়া ৰায়দান উচ্চতম ন্যায়ালয়ে

0: পেশ কৰা বাতৰিটোক দৈনিক জনমভূমি, অসমীয়া খবৰ আৰু দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিত স্থান দিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্তোক ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে অসমৰ দুৰ্লভ তথা বিশেষ মানৰ চাহ মনোহাৰী গোলটি দিয়াৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা, স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। NHPCয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ OTT প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আপোনালোকৰ বাবে লৈ আহিছো কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে। বিটিচিৰ বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতি সন্দৰ্ভত অতি শীঘ্ৰে বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে।
2: বিটিচিৰ বিভিন্ন বিভাগৰ দুৰ্নীতি, ঘোচ খোৱা, প্ৰকাশনী অনিয়ম আৰু কৰ্মচাৰীৰ সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাৰ দৰে অভিযোগৰ ওপৰত কঠোৰ নজৰ ধৰি চলাবলৈ অতি শীঘ্ৰে বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব। ৰাজ্য চৰকাৰৰ চি এম ভিজিলেন্সৰ ধৰি হ'ব বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি। উক্ত কমিটিত বি পি এফ দলৰ প্ৰাক্তন বিধায়ক, সাংসদ, কাৰ্যবাহী সদস্য আৰু পৰিষদসকলক অন্তৰ্ভুক্ত কৰা হ'ব বুলি বিটিচিৰ প্ৰধান হাগ্ৰমা মহিলাৰীয়ে জনায়। মহিলাৰীয়ে কয় যে বিটিচিৰ পাঁচখন জিলাত ঘূৰি ফুৰি বিভিন্ন বিভাগৰ কাৰ্যালয়ত ঘোচ খোৱা, দুৰ্নীতি, অফিচটো সময়মতে উপস্থিত নোহোৱা আদি বিভিন্ন ধৰণৰ অভিযোগ পোৱা গ'ল। সেই অভিযোগৰ প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা জৰুৰী হৈ পৰিছে।
1: কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ হৰলপাৰা অঞ্চলৰ স্বাস্থ্যসেৱা তথা চিকিৎসাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে বিটিচিৰ স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: ভাৰত ভূটান সীমান্তৰ দুৰ্গম সৰলপাৰা অঞ্চলবাসীলৈ এক আশাৰ বতৰা। সীমান্ত অঞ্চল স্বাস্থ্য সেৱা আৰু চিকিৎসাৰ লগত জড়িত সমস্যাৰ সমাধানৰ বাবে বিটিচিৰ স্বাস্থ্য বিভাগে গুৰুত্ব আৰোপ কৰিছে। সেই উদ্দেশ্যে লৈ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেহাচাদ বসুমতাৰীয়ে অলপতে সৰলপাৰা স্থিত ছয়খন বিচনাযুক্ত চিকিৎসালয় পৰিদৰ্শন কৰি হস্পিটেলখনৰ সমস্যা আৰু অভাৱ অভিযোগৰ বিষয়ে বুজ লয় আৰু স্থানীয় জনসাধাৰণৰ লগত আলোচনা কৰে। এই সন্দৰ্ভত তেৰাচাদ বসুমতাৰীয়ে জনায় যে মেলেৰিয়া প্ৰৱণ দুৰ্গম সৰলপাৰা আৰু উল্টাপানী অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ দিশত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। তেওঁ জনায় যে সৰলপাৰা ছয়খন বিচনাযুক্ত চিকিৎসালয়ক দহখন বিচনাযুক্ত প্ৰাইমাৰী হেল্থ চেণ্টাৰ পি এইচ চি হিচাপে ইতিমধ্যে উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তৰ ভিত্তিত হস্পিটেলখনত দুগৰাকী হেল্থ অফিচাৰ, এগৰাকী এ এন এম, দুগৰাকী জি এন এম নিয়োগৰ ব্যৱস্থা আৰু এখন এম্বুলেঞ্চ প্ৰদান কৰা হৈছে। অন্য সমস্যাবোৰো পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি কাৰ্যবাহী সদস্য দেহাচাদ বসুমতাৰীয়ে জনায়।

0: পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কোকৰাঝাৰ চহৰৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে সবিশেষ শুনক প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ পৰা।
1: পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অলপতে কোকৰাঝাৰ চহৰত পৰিবহণ বিভাগৰ উদ্যোগত এক সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হয়। কাৰ্যসূচীত ই ৰিক্সা চালক ৰাইজৰ মাজত পৰিবহণ বিভিন্ন নীতি নিয়মৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যৰে পথ সুৰক্ষা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশেষকৈ কোকৰাঝাৰ চহৰত প্ৰতিদিন বাঢ়ি থকা ই ৰিক্সাৰ প্ৰচলন, পৰিবহণ বিভাগৰ নীতি নিয়ম উলংঘন কৰি গাড়ী চলোৱা, পথ দুৰ্ঘটনা ঘটোৱা আদি বিষয়ৰ ওপৰত সৰ্বসাধাৰণৰ উত্থাপিত অভিযোগৰ পিছত জিলা পৰিবহণ বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা BTCৰ পৰিবহণ বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা পৰিবহণ বিষয়াই জনাই যে কোকৰাঝাৰ জিলাৰ সকলো ই ৰিক্সা চালকৰ বাবে একে ৰঙৰ বিশেষ ইউনিফৰ্ম নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে যোজা চলাইছে। লগতে কিমান দূৰত্বৰ বাবে যাত্ৰীৰ পৰা কিমান ভাড়া ল'ব পাৰিব আৰু কোকৰাঝাৰ চহৰ আৰু সমগ্ৰ জিলাখনত শৃংখলাবদ্ধ পৰিবহণ ব্যৱস্থা গঢ়ি তুলিবলৈ অতি শীঘ্ৰে এক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP জাৰি কৰা হ'ব বুলি পৰিবহণ বিষয়ায়ে জনায়।
0: জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেহ ৰূপ। নমস্কাৰ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো লাইভ ফোন ইন কল্পতৰু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আমাৰ লাইভ ফোন ইন কলপটোৰ অনুষ্ঠানৰ বাবে শ্ৰোতাসকলে ফোন নম্বৰ দুটি জানে যদিও পুনৰ কৈ দিছোঁ। নম্বৰ দুটি হ'ল 03162661876 আৰু 94354052222। নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 94354052222। আমি অনুষ্ঠানত আৰম্ভণিতে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনোৱা হওক।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনাওঁতে আৰম্ভণিতে কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত। এবাৰ শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ আন এটি গীত।

0: আমি আমার অনুষ্ঠানের আজি প্রথম গৰাকী শ্রোতাৰ সৈতে কথা পাতো। হ্যালো
1: হ্যালো, নমস্কার বাইদেউ।
0: নমস্কার, আপনি আপনার পরিচয়টি প্রথমে দিব।
1: মই নলবাৰী জিলাৰ চুটিকাটা গাঁও ডেকাবুঢ়া হৈছে কৈ পৰা মিছ হাজাৰা বেগমে পাইছো বাইদেউ। মই আজি প্ৰথমবাৰৰ বাবে পাইছো।
0: অ, আপুনি প্ৰথমবাৰৰ বাবে পাইছে?
1: হয়।
0: আপুনি প্ৰথমে কওক আপুনি কোনটো গীত শুনিব?
1: মই সৰগম ফিল্ম খানৰ অতি পুৰণি গীত মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠত ডাকুলি বজাও, এই গানটো শুনিব বিচাৰিছো।
0: আপোনাৰ কণ্ঠ অতি সুন্দৰ, আপোনাৰ আপুনি শুনিব খোজা গীতটি শুনাই দিওঁ তেন্তে। নহয়
1: বাইদেউ, মই দিজন চৰ্দাৰ নাম ল'ব বিচাৰিছোঁ।
0: লওকচোন।
1: চৰ্দাৰ হিতেশ্বৰ লগৰ মামা, বংকিম মামা, বনবাসী মণ্ডল। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ
0: বাইদেউ,
1: এই অনুষ্ঠানত যিবোৰ শ্ৰোতাই অনুৰোধ কৰে কণ্ঠটোৰ, তেওঁসকল যাতে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ সুৰক্ষণি অনুষ্ঠানত যাতে আকৌ ফোন নকৰে, কাৰণ বহুত শ্ৰোতাই আপোনালোকৰ লগত সংযোগ স্থাপন কৰিবলৈ আশাৰে বাট চাই থাকে। গতিকে আমি শ্ৰোতাসকলে ভুল কৰিব নালাগে নহয়নে বাইদেউ?
0: আপুনি শুনিব খোজা গীতটি শুনাই দিওঁ নহয় জানো?
1: ভাল বাৰু।
0: হয়।

0: এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছো, আজি দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব এখনি আলেখ্য, এখুত ককাইদেউৰ পৃথিৱী। আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতা আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আমি লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানত পাঁচৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল' হেল্ল'
5: হেল্ল'
0: হেল্ল' আপুনি
5: নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি শুনিছে নহয়?
5: হয়, মই শুনি আছোঁ বাইদেউ।
0: হয়, কওকচোন আপোনাৰ পৰিচয়টো দিয়ক প্ৰথমে।
5: হয়, মই গুৱাহাটী চানমাৰীৰ পৰা কৈছোঁ, ৰূপালী কলিতা।
0: চানমাৰীৰ পৰা ৰূপালী কলিতাই কৈছে। আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
5: মই বাইদেউ ধৰ্কন ফিল্মখনৰ পৰা অভিজিত আৰু অলকাগ্নিকে কণ্ঠদান কৰা তুম দিল কি ধৰ্কন মে এই গীতটি শুনিব বিচাৰিম।
0: সুন্দৰ গীত শুনিব বিচাৰিছে আপুনি।
5: হয়, মই বহুত দিনৰ পৰা চেষ্টা কৰি আছো।

0: কৰি আজি বহুদিন পিছত পালো, আগতে পাইছো বাৰু বাছ ছয় দিনমান পাইছো, কিন্তু আজি আকৌ বহুদিন পিছত পালো, ভাল লাগিছে, মনটো
1: চেষ্টা কৰি কৰি পালে ভাল লাগে, আপুনি পাইছে বহুদিনৰ মন, আমাৰো ভাল লাগিছে। আপুনি আমাৰ অনুষ্ঠান সমূহ নিয়মীয়াকে শুনেনে বাৰু? ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। তেন্তে আপুনি শুনিব খোজা গীতটো শুনাই দিব।
0: আপোনালোকৰ কেইজনমান নিয়মীয়া শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলো। আপোনালোকৰ অতি পুৰণি শ্ৰোতা শ্ৰদ্ধাৰ হিতেশ্বৰ দাদা, বনবাসী মণ্ডল দাদা, শ্ৰদ্ধাৰ ইমৰাণ হুছেইন দাদা, হাজাৰা বেগম, গীতিকা বাইদেউ, বংকিম চন্দ্ৰ দাদা, মঞ্জু বাইদেউ আৰু সকলো শ্ৰোতালৈ মোৰ ফালৰ পৰা এই গীতটি উচৰ্গা কৰিলো।
1: শুনক তেন্তে গীতটি আপুনি।
0: হয় হয়, ধন্যবাদ।

0: ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আমি পাঁচৰ গৰাকীৰ শ্ৰোতাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ হেল্ল' হেল্ল'
4: হেল্ল'
3: হেল্ল' আৰু আপুনি কোনে কৈছে ক'ৰ পৰা কৰিছে প্ৰথমে সেইটো কওক
4: হয় মই মাইনা দাসে ক'লোঁ লালগণেশৰ পৰা বাইদেউ
3: হয় ভালনে ভালে আছোঁ আপুনি কোনটো গীত শুনিব বিচাৰিছে প্ৰথমে সেইটো কওক
4: মই পাহাৰী দাসৰ বাইদেউৰ দুহাততে তুলি দিলো এই গীতটো শুনিব বিচাৰো বাইদেউ আৰু এই গীতটো বাইদেউ মই বনবাসী মণ্ডল দাদা আৰু বংকিম দাদা আৰু লহকৰ দাদাৰ কাৰণে উৎসৰ্গা কৰিলো বাইদেউ আৰু আপোনাৰ কাৰণে
3: হ'ব শুনক তেন্তে গীতটি নহয়
4: হয় হয়

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আজি দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব এখনীয়া লেখ্য এখুঁত ককাইদেউৰ পৃথিৱী আগবঢ়াব প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু ত্ৰিৰেখা বৰাই প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আমি আমাৰ আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ হেল্ল'
4: হেল্ল' বাইদেউ নমস্কাৰ
3: নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে
4: কওকচোন

আজিৰ এই লাইভ ফোন ইন কল্পতৰুৰ অনুষ্ঠানত ডিউটি ৰুমত আছিল প্ৰেৰণা খনিকৰ আৰু চুম্পি দেৱী। নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক শৰ্মা, শেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস। এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। লগতে প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে চুম্পি দেৱী আৰু মনদীপ মহন্তয়।

0: নমস্কাৰ, জীৱন সুৰভি অনুষ্ঠানটিত আজিৰ আমাৰ অতিথি লখিমপুৰ জিলাৰ এগৰাকী সাহিত্যসেৱী, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, লখিমপুৰ জিলা সাহিত্য সভাৰ এগৰাকী কৰ্মকৰ্তা, এগৰাকী অগ্ৰণী সমাজ সংগঠক শ্ৰীযুত গুণভূঞা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: হয়, নমস্কাৰ।
0: আপোনাৰ জন্ম ক'ত হৈছিল আৰু কেনেকৈ আপুনি আপোনাৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল আৰু সেই সময়ৰ আপোনাৰ ঘৰুৱা পৰিৱেশটো?
1: মোৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ফুলবাৰী ভোগপুৰীয়া গাঁৱত 1958 চনৰ 12 এপ্ৰিলত। তাৰপৰা মই সৰুতেই লখিমপুৰ আমতলালৈ আহিব লগা হয়। ইয়াত আমাৰ মাটি বাৰী আছিলে, তাৰপৰা আমি বেলেগ হৈ আহিলোঁ। আৰু মোৰ শৈশৱৰ আধা আৰু কৈশোৰ যৌৱনৰ পৰা পোহৰলৈকে গোটেই দিনটো মই লখিমপুৰৰ আমতলাতেই

0: পাতাবলগীয়া হ'ল।
1: আপুনি শিক্ষকতা কৰা বিদ্যালয়খনৰ নাম কি আছিল?
0: মই শিক্ষকতা কৰা বিদ্যালয়খনৰ নাম আমতলা হাইস্কুল।
1: হয়, আপুনি হাইস্কুলৰ শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলে?
0: মই হাইস্কুলৰ শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলোঁ।
1: সাহিত্য কৰ্মৰ সৈতে আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হ'ল?
0: কৈশোৰকালৰ পৰাই মই যোৰ কিতাপেই পাওঁ। মই কিতাপ পঢ়া অভ্যাসটো ক'ৰ পৰা কেনেকৈ আহিলে মই নিজেই নাজানো। কিতাপ পালে মই ভাত পানীও পাহৰি পেলাওঁ এনেধৰণে। আমাৰ ওচৰত দুটা লাইব্ৰেৰী আছিলে, আমাৰ গাঁৱৰ কাষতে এটা লাইব্ৰেৰী আছিলে আৰু এটা অলপ দূৰত আছিলে। কিতাপৰ নিচাটোৱে মোক ইমানেই ধৰিলে যে মই ৰাতিও টোপনি নধৰা হৈ যায়। মোৰ লাইব্ৰেৰী দুয়োটাৰ পৰা মই কিতাপ পঢ়ি আদায় কৰিলোঁ। উদাহৰণস্বৰূপে মই মৃত্যুঞ্জয় কিতাপখন গধূলি ভাত খোৱাৰ পাছত বিচনাত লেম জ্বলাই লৈ কিতাপখন পঢ়িছোঁ। পোহৰ হোৱাৰ আগে আগে লেমৰ তেল আদায় হৈছে আৰু মোৰ কিতাপখনো পঢ়ি আদায় হৈছে।
1: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ মৃত্যু,
0: হয় বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ। ঠিক এনেকৈ ইয়াৰ পাছতেই মোৰ কবিতালৈ ৰাপটো আহিলে। প্ৰথম মোৰ প্ৰিয় কবি হ'ল গণেশ চন্দ্ৰ গগৈ। তেখেতৰ পাপৰি আৰু স্বপ্নভংগ এই কবিতা কিতাপখন মোৰ ইমানেই আপোন হৈছিলে যে মই গোটেইখন মুখস্থ কৰি পেলাইছিলোঁ। তাৰ লগতে তেখেতৰ নাটক শকুনিৰ প্ৰতিখন নাটকখনো মোৰ এতিয়াও মুখস্থই প্ৰায় আছে। ইয়াৰ পাছত হাইস্কুল পালোঁগৈ। হাইস্কুল পোৱাৰ পাছত অকণমান কৈশোৰ পাৰ হোৱা বয়স, অকণমান জীৱনৰ খেলিমেলি এটা লাগি গ'ল। সেই খেলিমেলিটোৰ মাজতেই মোৰ ধৰি লওক 1974 আৰু 74 আৰু 76ৰ ভিতৰত মোৰ প্ৰথমখন কবিতা পুথি লিখা হৈছিলে। মনলৈ যি ভাৱ আহে সেই ভাৱেৰে কবিতা লিখি যাওঁ, লিখি গৈছোঁ। অকণমান সংঘাত আহিলে, সেই সংঘাতে মোৰ প্ৰায় 72টামান কবিতাৰ লিখনি হাতলৈ আহিলে। সংঘাতে অনা সৃষ্টিশীলতাৰে কবিতা আহি গ'ল। কবিতাখিনি মই তেতিয়া লুকুৱাই লুকুৱাই ৰাখিছিলোঁ। সেইটো বয়সত আমাৰ কেনেবাকৈ কাৰোবাক কোনোবাই ভাল পাইছে বুলি ক'লেও সি এটা বৰ মানে
1: গ্ৰহণযোগ্য
0: কথা নহয়। ঠিক তেনেকুৱা ধৰণৰ মাজেৰে কবিতাখিনি মই ৰাখি দিলোঁ। ইয়াৰ পাছত বহুত বছৰ পাৰ হৈ গ'ল। বিয়া বাৰু পাতিলোঁ, ল'ৰা ছোৱালী ডাঙৰ হ'ল, মোৰো বাজনী ছোৱালী নয়নতৰাই সেই কবিতাখিনি পালে পাই এদিন মোৰ ইংগিততে ক'লে এই কবিতাখিনি ছপা কৰি পেলাব লাগে, এইখিনি ৰোমান্টিক যুগৰ প্ৰথম স্তৰত পৰিব। মই ধৰা পৰি গ'লোঁ। ধৰা পৰি যোৱাৰ পাছত সেই কবিতাখন মোৰ প্ৰথম ওলাইছে।
1: আপোনাৰ ছোৱালী নয়নতৰাৰ কথা আপুনি কৈছে, তেওঁ যিহেতু অসমীয়া বিষয়ৰ ছাত্ৰী, বৰ্তমান গৱেষিকা,
0: হয়
1: গতিকে তেওঁ সেই যুগ এটা ধৰি দিও জানিছে, কবিতাখিনি চাই
0: কবিতাখিনি মনে মনে পঢ়িছে, পঢ়িলৈ কি বুজি পাইছে মই নাজানো আৰু। মোৰতো নয়নতৰাৰ সময় শিক্ষাটো নাই, সেয়েহে কবিতা কাৰ স্তৰ, কোন স্তৰ, কি হয় সিমানখিনিও মোৰ নাছিলে। তেওঁ ক'লে যে কবিতাখিনি ভালেই হ'ব, ছপা কৰি পেলাব লাগে।
1: ছপা কৰি পেলোৱা হ'ল। সেইখন কবিতা পুথিৰ নাম কি থলে?
0: সেইখন কবিতা পুথিৰ নাম হ'ল শৰত আৰু অন্যান্য কবিতা।
1: সেইখনেই প্ৰথম আপোনাৰ প্ৰকাশিত?
0: সেইখনেই মোৰ প্ৰথম প্ৰকাশিত কবিতা।
1: কবিতাৰ বাহিৰে আৰু অন্য কি?
0: কবিতাৰ বাহিৰে ইয়াৰ পাছতে মই নাটকলৈ আহিলোঁ। নাটক বৰ্তমান মই প্ৰায় 11খন নাটক লিখিছিলোঁ, তাৰে কেইখনমান মোৰ নাইকিয়া হৈ গ'ল। হেৰালে মেলিলে পাতিলে, স্কুলত পাতোঁ আৰু স্কুলো খুলি ল'লোঁ। স্কুল খোলাৰ সময়ত একাংক নাটক পাবলৈ নাই, নিজেই লিখোঁ।
1: খুলি ল'লোঁ বুলি কওঁতে মানে বিদ্যালয়খন আপোনালোকে নিজা প্ৰচেষ্টা?
0: বিদ্যালয়খন মই নিজা প্ৰচেষ্টাৰে খোলা। নাটকৰ লগত মোৰ খুব ৰাপ এটা আছিলে। মই নিজে ধৰি লওক 79-80চনমানতে মোৰ গোটেই এৰিয়াটোৰ প্ৰায় 22খন গাঁও সকলোখিনিকে গোটাই লৈ মই এটা সংঘ খুলিলোঁ। সেই সংঘটোৰ নাম দিলোঁ ত্ৰিবেণী যুৱ সংঘ। আৰু সেই ত্ৰিবেণী যুৱ সংঘত মিচিং সমগোষ্ঠীৰ পৰা আৰম্ভ কৰিলোঁ, আমাৰ অসমীয়া সকলো মানুহে আছিলে, সকলোৱে দলেবলে লাগিছিলোঁ, বহুতকেইখন নাটক পাতিলোঁ। সেই যুগটো 79 চনৰ যুগটো এতিয়াৰ লগত নিমিলে। গতিকে এনেকুৱা হৈছিলে যে ভাওনাৰ নাটক আনি সেই গীত পদবোৰ বাদ দি বাকী সেই কাহিনীখিনিৰ মাজে সংলাপবিলাক দি আমি নাটক পাতোঁ। সেইখন থিয়েটাৰ নাটক। তেনেকৈ সংঘ খুলিছিলোঁ। সংঘ খুলি তাত নাটকত জইন কৰিছিলোঁ। স্কুলত পাতিবলগীয়া হ'ল, নাটক লিখিছিলোঁ। ইয়াৰ পাছত এনেকৈ গৈ মোৰ বৰ্তমান নাটক হ'ল বিধ্বস্ত হস্তিনা। সেইখনৰ সাহিত্যটো ভাল হৈছে বুলি বহুতে কয়, শ্ৰব্য নাটক বহুত ভাল হৈছে বুলি আনে প্ৰশংসা কৰিছে মই পাইছোঁ। ইয়াৰ লগতে আহিলে মোৰ কংকাল নামৰ এখন একাংক সংকলন, তাত 3খন নাটক আছে, অনুজ, কংকাল আৰু শৰণ।
1: সেইখন
0: ছপা আকাৰত কিতাপ মোৰ ওলাই গ'ল। ইয়াৰ পাছত এতিয়া শেহতীয়াকৈ বন্দে মাতৰম বুলি দেশপ্ৰমূলক মই এখন একাংক নাটক আকৌ লিখিলোঁ। তাৰ পহিলাতে মোৰ আছিলে, মূল নাটক আছিলে এমুঠি আহাৰ। বংগদেশত 1949 চনত দুৰ্ভিক্ষ হৈছিল। সেই দুৰ্ভিক্ষটো কেনেকৈ হৈছিলে মনতে অনুমান কৰি নাটকীয় ৰূপত মই সেই নাটকখন লিখিছিলোঁ। সেই নাটকখন মোৰ লখিমপুৰ জিলাৰ পাৰ হৈ ধৰি লওক শিৱসাগৰ যোৰহাটতো তেওঁলোকে নাটকখন পাতিছিলেগৈ, মঞ্চস্থ কৰিছিলে। সেইখন হ'ল মূল নাটক।
1: গল্প লিখিছিল নেকি?
0: গল্প আছে মোৰ, কিন্তু গল্প কিতাপখন মই এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। মোৰ গল্প আছে, প্ৰবন্ধ আছে, ইয়াৰ উপৰিও মোৰ এখন উপন্যাস, উপন্যাসখনৰ নাম দৃষ্টি, উপন্যাসখন মই হাতত লৈ আহিছোঁ। এইখন এইকেইখনকে মই লিখিছোঁ। ইয়াৰ পাছত মোৰ দুখন কিতাপ প্ৰকাশ কৰিবলৈ অসুবিধাত ৰাখি থোৱা আছে।
1: নিশ্চয় সোনকালে প্ৰকাশ হৈ ওলাব,
0: সোনকালে প্ৰকাশ হৈ ওলাব বুলি মই ভাবিছোঁ।
1: আমি যিটো এতিয়া ধাৰণা কৰিছোঁ, পোনে পোনে আপুনি দুটা জীৱনত একেলগে অৱগাহন কৰি থাকে আছিল। এটা হৈছিল আপোনাৰ শিক্ষকতাৰ জীৱন, সেই অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱন, আৰু আনটো হ'ল আপুনি ভালপোৱা আপোনাৰ ৰুচিৰ জগতখন, সাহিত্যৰ জগতখন, লিখা মেলাৰ যোগেদি আপুনি ব্যস্ত থাকি ভালপোৱা আপোনাৰ এটা জীৱন। আমি আপোনাৰ পৰা জানিব খুজিছোঁ, যোৱা 60টা বছৰত এই দুয়োখন ক্ষেত্ৰত আপুনি সাঁতুৰি নাদুৰি আছে, 60টা বছৰৰ এই দুয়োটা জীৱনে আপোনাক কি শিকালে?
0: এই 60টা বছৰৰ সাহিত্যৰ আৰু নিজৰ জীৱন পৰিক্ৰমাৰে মই এটাই শিক্ষা পালোঁ, যে অধ্যয়ন নকৰিলে মানুহে একো নাজানিব, আৰু তাৰ লগতে এটা সৃষ্টিশীল যদি মন থাকে তেতিয়াহ'লে কলমেৰে মানুহে বহুত কাম কৰিব। যিসকল ভাল ভাল লিখক, সাহিত্যিক, তেখেতসকলৰ জীৱনীও পঢ়িছোঁ, তাৰ পৰাও পাইছোঁ, নিজেও বুজি পাইছোঁ যে সময়ক অৱহেলা কৰিলে জীৱনত কাম নুঠে। গতিকে সময়ক লৈ, সময় সৎ ব্যৱহাৰ কৰি যদি যোৱা যায় তেতিয়াহ'লে জীৱনত বহুত কাম কৰিব পাৰে। তাৰ বাবে মাত্ৰ অধ্যয়নৰ প্ৰয়োজন। কিন্তু মোৰ অধ্যয়নটো এনেকুৱা আছিলে, মই এখন মহৰ গোৱাল আছিলোঁ স্কুলেদি, কিন্তু মহৰ গোৱাল হৈ থাকোঁতেও মোৰ এটাই কাম আছিলে, মহৰ পিঠিত বহি লৈ মই কেৱল কিতাপেই পঢ়ি থাকোঁ, আৰু তাক কলমেৰে ৰূপ দিবলৈ যাওঁতে থুনুকা শব্দবোৰেই আহে। আমিতো ইমানৰ সাহিত্যিক হ'ব নোৱাৰিলোঁ, অথচ সেই শব্দবোৰৰ চিনবোৰ ৰাখি ৰাখি যি পাৰিছোঁ জীৱনলৈকে এইটো কৰিছোঁ। অধ্যয়ন কৰিব লাগিব, সৃষ্টিশীল মন এটা লাগিব, আৰু একাগ্ৰতাৰে কাম কৰিলে মানুহ জীৱনত সফল হয়।
1: বৰ সুন্দৰ কথা কৈছে। লেখক গুণভূঞাজন যেতিয়া শিক্ষক গুণভূঞা হৈ পৰে, সেই লেখক জীৱনটোৱে বা সেই লেখক সত্তাটোৱে কেনেধৰণেৰে সহায় কৰে বা কেনেধৰণেৰে শিক্ষকজনক সহায় কৰে, প্ৰভাৱ কেনে?
0: প্ৰভাৱটো ধৰি লওক, মই শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই আছোঁ, মই অসমীয়া ইংৰাজী দুয়োটাই পঢ়োঁ। ইয়াৰ ভিতৰত কিতাপৰ মাজত যিবোৰ প্ৰবন্ধ পাওঁ, গল্প পাওঁ, সেইসমূহ পঢ়োঁতে কিছু কথা নিজেও আয়ত্ব কৰি লওঁ, যে এইটোৰ মাজেৰে এইটো আহিছে, শব্দ গাঁথনিবোৰ এনেকুৱা, বাক্যৰ গাঁথনি এনেকুৱা, ইমান সৰু কথা এটা ইমান বহলভাৱে, ইমান ধুনীয়াকৈ সাৱলীলভাৱে প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীকো ঠিক তেনেকৈ বুজাওঁ। কেতিয়াবা এনেকুৱা হয়, কবিতা এটা বুজাবলৈ যাওঁতে কোনোবাজন শিক্ষকৰ হয়তো 40 মিনিটত আদায় হয়, মোৰ 4-3 দিন এনেকুৱা লাগি
1: যায়। আকাশবাণীৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে? কাৰণ আপোনালোকৰ অঞ্চলত বোধকৰোঁ আকাশবাণী ডিব্ৰুগড়েই খুব স্পষ্টকৈ শুনিবলৈ পোৱা যায়।
0: আমাৰ ৰেডিঅ' লগাবলৈ হ'লে, ৰেডিঅ' মোৰ এতিয়াও আছে, ডিব্ৰুগড়ৰ লগত আমাৰ সম্পৰ্কটো ভাল, মানে ৰেডিঅ'টো খোলাৰ লগে লগে ডিব্ৰুগড় চেণ্টাৰটোৱে বেছিকৈ ধৰে, আৰু গুৱাহাটীৰ পৰা কথাখিনি অলপ পাবলৈ টান হৈ যায়, তথাপিতো প্ৰায় শুনো। কিন্তু ৰেডিঅ'ৰ সেই সময়ত কি কি ভাল পাইছিলোঁ, কি কি শুনিছিলোঁ, এই বিষয়ে আপোনাক ক'বলৈ মই অকণমান সময় মনত পেলাব লাগিব। কিন্তু ৰেডিঅ' আমাৰ খুব প্ৰিয় আছিলে।
1: ৰেডিঅ'টো আপোনালোকৰ ওচৰৰ?
0: একেবাৰে ওচৰ। আমাৰ দেউতাই জীৱনত ৰেডিঅ'ত বেটাৰী যদি নাথাকে, দেউতাই ভাত নাখায়, অথচ বেটাৰীকেইটা কিনি আনি ৰেডিঅ'ত ভৰাই লৈ দেউতাই নাটক শুনে আৰু বাতৰি শুনে, বাতৰি শুনি আমাৰ আগত
1: কয়
0: কি হৈছে, এনেকুৱা হৈছে, তেনেকুৱা হৈছে, হেন তেনেকৈ কথাষাৰ মোৰ এতিয়া আপোনাৰ সন্মুখত মনত পৰিলত মোৰ দেউতালৈ মনত পৰি
1: গৈছে। হয়, অকণমান আমি গান এটাৰ প্ৰসংগলৈ আহিব খুজিছোঁ। আপোনাক যদি আপোনাৰ প্ৰিয় গীত এটা আমি শুনাব খোজোঁ, আপুনি কোনটো গীত শুনিবলৈ আগ্ৰহ কৰিব?
0: মোৰ প্ৰিয় গীত বুলিবলৈ সকলো গীতেই ভাল পাওঁ, কিন্তু ইয়াৰ মাজতে এই যে মই গীতিকাৰজনৰ নামটো পাহৰিছোঁ, হেৰি হয় পকা ধানৰ মাজে মাজে
1: সৰু সৰু
0: সৰু আলি,
1: ৰুদ্ৰ বৰুৱাই লিখা, তেমেই সুৰ কৰা, তেমেই গোৱা এটি গীত।
0: আমি পথাৰত ঘাঁহ কাটি থাকোঁতে, ডাঙৰি আনি থাকোঁতে, পথাৰলৈ যাওঁতে, দাৱনীৰ লগত যাওঁতে, সেই গীতটো খুব প্ৰিয় আছিল মোৰ এটা সময়ত।
1: তেতিয়া গাইছিল চাগে আৰু?
0: নিজে গুণগুনাওঁ, কিন্তু কণ্ঠটো বেয়া।
1: নাই, পথাৰলৈ গ'লেতো সাধাৰণতে মহ গোৱালে বা গৰখীয়া ল'ৰাই গীত জোৰেই,
0: গীত জোৰ,
1: বিভিন্ন ধৰণৰ গীত।
0: আমাৰ তেতিয়া মহ গোৱাল অৱস্থাত আমাৰ গীত বিহু গীত আছিলে। ই এটা বৰ আমোদজনক কথা। কি হয়, আমি নদীৰ পাৰত গুণামহ চৰাই থাকোঁ, নদীৰ সিটো পাৰেদি খৰি লুৰিবলৈ ছোৱালীবোৰ যায়, মিচিং ছোৱালীবোৰ অহা যোৱা কৰে, আমি ইপাৰৰ পৰা প্ৰায় ঘূৰাই বিহু নাম গাওঁ, সিহঁতে কিৰিলি পাৰি হোৱা নচা কৰে, শৈশৱ পাৰ হোৱাৰ বয়স সেইটো। বিহু গানত, বিহুত খুব ৰাপ আছিলে, বৰ চিঞৰি চিঞৰি গাইছিলোঁ।
1: তেনেকৈ জোকোৱাৰ এটা পৰম্পৰা আছে গাঁৱত,
0: আছিলে আছিলে আছিলে,
1: ল'ৰাই ছোৱালীক বা ছোৱালীয়ে ল'ৰাক জোকায়, বা সিফালৰ পৰা গানতেই উত্তৰ আহে,
0: উত্তৰ আহে।
1: আমাৰ বিয়া নামত যেনেকৈ জোৰা নাম গায়, তেনেকৈ বিহু গীতটো আছে। বাৰু, আমি আপুনি ভাল পোৱা পকা ধনৰ মাজে মাজে গীতটি শুনিলোঁ, তাৰপাছত আমি পৰৱৰ্তী অংশৰ কথা বতৰা পাতিম।
0: হয়।

0: গীতটো শুনি উঠি নিশ্চয় আপোনাৰ সেই শৈশৱৰ কৈশোৰৰ দিনবোৰলৈ মনত পৰি গৈছে, সেই পথাৰখন, পথাৰৰ মাজৰ সেই আলিবাটবোৰ, তাৰ ওপৰৰে লৰ মৰা, কোনখন ছবি মনলৈ আহিছে?
1: পথাৰৰ মাজে মাজে আমি যেতিয়া পকা ধান চাবলৈ যাওঁ, ধান পকিছেনে নাই, কাটিব হৈছেনে নাই, তাৰ লগতে আমাৰ কেতিয়াবা হাতত কাঁচিখন থাকে, পথাৰৰ আলিত থকা ঘাঁহ বনবোৰ কাটি আমি গৰুলৈ আনো।
0: চেচুৰ খাইছিলনে আপোনালোকে তেতিয়া?
1: খাইছিলোঁ, আমি চেচুৰ খাইছিলোঁ ইকৰাণীত। আমাৰ আগফালৰ হাবি আছিলে, তাত ইকৰা আছিলে। চেচুৰটো পোৱা যায় আপোনাৰ মাঘ মাহত, ইফালে সৰস্বতী পূজাৰ সময়ত যেতিয়া আহি পৰে সেই সময়ত।
0: আৰু লেচেৰি বুটলিছিল নিশ্চয়?
1: লেচেৰি বুটলিছিল, আমাৰ লেচেৰি বুটলা এটা পৰম্পৰা আছিলে।
0: লেচেৰি বুটলি কি কৰিছিল কওকচোন বাৰু?
1: লেচেৰি বুটলি আমি যিটো ধান গোটাই আনো, এইটো কাকো ভাগ নিদিওঁ, আমাৰ লগৰ সকলোৱে বুটলো, কোনে কিমান গোটাব পাৰিছে চলে, সেইটো চলিবলৈ যাতে আমি পথৰুৱা গৃহস্থসকলকো অকণমান অন্যায় কৰিছিলোঁ। লেচেৰিটো দাৱনীয়ে এৰি থৈ যায়, কিন্তু দাৱনীয়ে এৰি থৈ নোযোৱা ধানৰ পৰাও ইফালে সিফালে চাই কোনেও নেদেখিলে আমি তেনেকুৱাত কেতিয়াবা মুঠিৰ পৰাও ধান উভালি লওঁ, আৰু পথাৰো ভাল থোক দেখিলে তাৰ মাজতে জাপি দিওঁ, এনেকৈ গোটাই শেষত আমাৰ যিটো ধান হয় কোনে কি ল'ম আমাৰ এটা ভাৱ থাকে, কি মোৰ নাই, না হাফ পেণ্ট নাই, না গেঞ্জিৰ অভাৱ হৈছে, নাই চোলা এটাৰ অভাৱ হৈছে, আৰু তাৰ লগতে মামাৰ ঘৰলৈ যাবলৈ আছে, খুৰাহঁতৰ ঘৰলৈ যাব লাগিব, যাব যাওঁতে হাতত পইচা লাগিব, হাতত মিঠাই নিব লাগিব, কিবা কৰিব লাগিব, ইফালে পূজা পাবহি, বিহু আছেহি, এনেকুৱা ধৰণৰ আমাৰ এখন বাজেট থাকে, তাৰ মাজে যিমান পাৰোঁ আৰু সেই বাজেটখিনি মিলাওঁ।
0: লেচেৰিখিনি ক'ত বেচেগৈ?
1: আমাৰ ওচৰত দোকান থাকে,
0: আগতে মাৰোৱাৰী গোলাত গৈ বেচেগৈ,
1: আমাৰ মাৰোৱাৰী গোলা নাছিলে, বিহাৰীৰ গোলা আছিলে, বিহাৰী দোকান আছিলে, তাত গৈ বেচোগে,
0: যি পায় তাৰে প্ৰয়োজনীয় সামগ্ৰী কেপত কিনে। আৰু
1: ধানৰ দামো কম আছিলে, আৰু ধৰি লওক 3 টকা 4 টকা দিলে চোলা এটাও পাওঁ,
0: বৰ ফূৰ্তিৰ কথা সময়,
1: আৰু লেচেৰি গোটাই লৈ যেতিয়া চোলা এটা পিন্ধিম, খুৰা মামাহঁতৰ ঘৰৰ পৰা আহিমগৈ, এই এটা বৰ বিৰাট ফূৰ্তি, যিটো মই এতিয়া আপোনাক ভাষাৰে বুজাব নোৱাৰিছোঁ, কিন্তু অনুভৱটো মোৰ ডাঙৰকৈ ফুটি উঠিছে।
0: আপোনাৰ যে মনত পৰিছে সেইটোৱেই আমাৰ ভাল লগা কথা হৈছে আচলতে, আপোনাৰ মুখমণ্ডলত এই মুহূৰ্তত শ্ৰোতাই দেখি থকা নাই, আমি দেখি আছোঁ বাৰু মুখমণ্ডলত সেই ফূৰ্তি ভাৱটো আপোনাৰ জাগ্ৰত হৈছে। এগৰাকী শিক্ষকৰ এখন সমাজত ভালেমান কৰণীয় কাম থাকে, আৰু সমাজলৈ তেওঁ প্ৰভূত অৱদান থাকে, সেই কথা শিক্ষকজনে হয়তো খুব সক্ৰিয়ভাৱে অনুভৱ নকৰিব পাৰে, কিন্তু কাষে পাজৰে থকা মানুহখিনিয়ে তেওঁৰ অৱদানৰ বিষয়ে অৱগত হৈ থাকে।

0: তাৰ পৰা উপকৃত হয়। আৰু চাবলৈ গ'লে সাংগঠনিক দিশতো এজন শিক্ষকৰ কিছু কৰণীয় থাকে। আপুনি শিক্ষক হিচাপে বিদ্যালয়ত কৰিবলগীয়া, আমি অলপ আগতে নাটকৰ কথাটো গম পালোঁ যে আপুনি নাটক লিখিছিলে বা নাটক তেনেকৈ যুগুতাই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মঞ্চস্থও কৰাইছিলে বা নিজেও কৰিছিলে। অন্যান্য সাংগঠনিক কাম কাজত কেনেকৈ জড়িত হ'ল, বিশেষকৈ আপুনি জিলা সাহিত্যসভাৰ সৈতে জড়িত হ'ল, অসম সাহিত্যসভাৰ শাখা লখিমপুৰৰ, সেই সাংগঠনিক দিশবিলাকৰ কথা অকণমান কওকচোন।
1: সাহিত্যসভাৰ লগত মই জড়িত হ'বলৈ পালোঁ, আমাৰ এটা শাখা আছিলে, কিন্তু শাখাটোলৈ প্ৰথমতে মোক শাখাৰ সভাপতি সম্পাদকসকলে শাখাত সোমোৱাব নিবিচাৰিছিলে। নিবিচাৰিছিলে কিয় পিছত মই অনুমান কৰিছোঁ, কাৰণ মোৰ প্ৰথম এটা কবিতা ওলাইছিলে 1974 চনত, সেই আলোচনীখনৰ নাম আছিল আমাৰ প্ৰতিনিধি আৰু সম্পাদক আছিলে ভূপেন হাজৰিকা। তেতিয়াই মোৰ এটা প্ৰথম কবিতা প্ৰকাশ পাইছিলে সেই দিনতেই। ইয়াৰ পাছত মোৰ আৰু এটা কবিতা প্ৰকাশ পাইছিলে লখিমপুৰৰ জিলিঙনি নামৰ এখন আলোচনীত, সেইটো অৱশ্যে অকণমান ভাল কবিতা বুলিয়ে মই ভাবিছিলোঁ। এনেধৰণে এইখিনিৰে মই যেতিয়া সাহিত্যৰ দিশত অলপ আগবাঢ়ি গ'লোঁ, যোৱাত আমাৰ শাখা সাহিত্য সভাৰ সভাপতি সম্পাদকসকলে মোক কোনো প্ৰকাৰেই মনে প্ৰাণে সাহিত্য সভালৈ যোৱাটো কামনা নকৰিছিল। কিন্তু এটা সময়ত তেওঁলোকৰ উপায় নাইকিয়া হৈ ঘৰতে আহি মোক প্ৰথমতেই 2012 চনত মই প্ৰথম সাহিত্য সভালৈ আহিছোঁ। অহাৰ পাছত তেওঁলোকে মোক শাখাৰ সভাপতি পাতি ঘৰৰ পৰাই লৈ গৈছে। ইয়াৰ পাছতেই গৈ মই একেবছৰতে জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সদস্য হ'লোঁগৈ। সম্পাদকজনে ক'লে যে নহয়, আপোনাক আমি জিলা সাহিত্য সভাৰো সদস্য পদ যাচিছোঁ। কিহত ভাল পালে নাজানো, এনেকৈ গৈ গৈ তাৰ 5 বছৰত মই ধৰি লওক কোষাধ্যক্ষ হ'লোঁ জিলাৰ। কোষাধ্যক্ষ হোৱাৰ 5 বছৰত উপসভাপতি হ'লোঁ। পাছৰ তাৰমানে উপসভাপতি হোৱাৰ পাছতেই মই জিলা সাহিত্য সভাৰ সভাপতি উঠিছিলোঁ, কিন্তু মই হাৰি গ'লোঁ। হাৰি যোৱাত অসম সাহিত্য সভাই খবৰটো পালে ইফালে সিফালে, মোক তেখেতসকলে বিশেষভাৱে আমন্ত্ৰিত সদস্য হিচাপে লৈ গ'ল। লৈ যোৱাৰ পাছত মই 2 বছৰ থাকিলোঁ। 2 বছৰৰ পাছত এতিয়া বৰ্তমান মই অসম সাহিত্য সভাৰ 2টা দিশত মোক তেখেতসকলে লৈছে। বৈদেশিক মৈত্ৰীবন্ধন যিটো গোট, সেই গোটৰ মই উপসভাপতি, আৰু দ্বিতীয়তে বিত্ত সমিতিৰো মই উপসভাপতি। বৰ্তমান সাহিত্য সভাৰ লগত তেনেধৰণেই মই জড়িত হৈ গৈছোঁ।
0: এটা গুৰুত্বপূৰ্ণ বাবদ আপুনি আছে, ভালেমান দায়িত্ব আছে। আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলক জনাওক। মানে প্ৰথমতে আপুনি কওক যে আপোনাৰ পিতৃ মাতৃ কোন আছিল, আপোনালোকৰ সেই সময়ৰ পৰিয়ালটোত কোন কোন আছিল?
1: সেই সময়ত পৰিয়ালটোত মোৰ 3জনী ভণ্টি, এটা ভাইটি, মা আৰু দেউতা। আৰু পৰিয়ালৰ কথা ক'বলৈ গ'লে মনটো অকণমান মোৰ দৰদী ভাৱ এটা আহে। আমি খুব দুখীয়া আছিলোঁ, পৰিয়ালটো খুব দুখীয়া আছিলোঁ। এটা সময়ত মাটিয়ে বাৰীয়ে যথেষ্ট আছিল, কিন্তু ৰঙানদীৰ বানে মথাউৰি ভাঙি দিয়াৰ পাছত আমাৰ অৱস্থাটো অলপ বেয়া হৈ আহিলে। বেয়া হৈ অহাৰ পাছত দেউতাৰ চকুৰ অসুখ হ'ল, 2টা চকুৰে অসুখ হ'ল। সেইটো কি অসুখ বুলিছিলে নাজানিছিলোঁ আৰু, কিন্তু টকা পইচাৰ অভাৱত দেউতাৰ চিকিৎসা মই কৰাবগৈ নোৱাৰিলোঁ। শেষত গৈ যেতিয়া হস্পিটেল পোৱাইছোঁগৈ, তেতিয়া ডাক্তৰে ক'লে যে চকুৰ 2পাত লেন্স গেলি গ'ল, এইটোকেইটা চকু ভাল কৰিব নোৱাৰি আৰু। তেওঁলোকে লেন্সজোপাত উলিয়াই দিলে, দেউতাৰ চকুৰ বিষ কমি আহিলে। অহাৰ লগে লগে দেউতাই 2টা চকু নেদেখা হ'ল। আৰু ভনী 3জনী, সিহঁতকো পঢ়া শুনা কৰিব লাগে, ভাইটি এটা তাকো পঢ়ুৱাব লাগে, মই নিজেও কৰিব লাগে, ঘৰৰ অভাৱ অনাটনখিনি পূৰ। ইয়াৰ মাজেৰে গৈ মই আমাৰ পৰিয়ালটোত আৰু শেষত গৈ ভনী 3জনী বিয়া হৈ গ'ল, ভাইটিটোও বিয়া পাতিলে, আৰু মই ভাইটিতকৈ প্ৰায় 7-8 বছৰমানৰ পাছত বিয়া পাতিছোঁ। ঘৰ চলোৱাৰ দায়িত্বত এইবিলাক মনলৈ অহা নাছিলে আৰু।
0: আপোনাৰ পৰিয়ালত বৰ্তমান কোন কোন আছে?
1: মোৰ পৰিয়ালত এতিয়া মোৰ ছোৱালী 3জনী, ল'ৰা 1টা।
0: 3জনী ছোৱালীৰ
1: বিয়া হ'ল। প্ৰথমজনী ছোৱালী মোৰ ঘৰৰ ওচৰতে বিয়া হৈছে, দ্বিতীয়জনী অলপ আগতে কৈছিলোঁ নয়নতৰা ভূঞা বুলি, তেওঁ আপোনালোকৰ বৰ্তমান গুৱাহাটীৰ বাসিন্দাই,
0: শিৱসাগৰ সোণাৰীলৈ বিয়া দিছে।
1: শিৱসাগৰ সোণাৰীলৈ তেওঁ বিয়া হৈছে।
0: সৰুগৰাকী
1: ছোৱালী নগাঁৱলৈ বিয়া হৈছে। তেওঁ এতিয়া বৰ্তমান চাকৰি কৰি আছে মৰিগাঁৱৰ হায়াৰ ছেকেণ্ডেৰীখনত বিষয় শিক্ষক, আৰু বিয়া নগাঁৱলৈ হৈছে। ল'ৰাটো আছে, ল'ৰাটো এবাৰ সি যোৱা বছৰ বিকম পাছ কৰি এবাৰ মাষ্টাৰ্ছত এডমিশ্যন লৈছে। পৰিয়াল এইটোৱেই।
0: আপোনাৰ ঠাইখন নদী কাষৰীয়া অঞ্চল,
1: নদী কাষৰীয়া অঞ্চল,
0: বানপানীও আহে,
1: আহে,
0: বানপানীয়ে পলস পেলাই থৈও যায়, আৰু সেই পলসত নিশ্চয় আপোনালোকে খেতি বাতি নকৰাকৈ থকা নাই।
1: বঢ়িয়া খেতি কৰোঁ।
0: অকণ কৃষি কৰ্মৰ বিষয়ে জনাওক আপোনাৰ।
1: আমাৰ কৃষি কৰ্মৰ বিষয়ে জনাবলৈ, নদীয়ে পলস পেলাই যায়, আগত পলসতে ৰুই থওঁ, বৰ ধুনীয়া ধান খেতি হয়। কিন্তু এতিয়া নদীৰ গতিপথটো বদলি কৰি দিলে, মথাউৰি ছিগাটো বন্ধ কৰি দিলে, দিয়াৰ পাছত এতিয়া খালী খেতি হয়। মই খেতি আধিকৈ দিওঁ বাৰু, নিজে নকৰোঁ, কিন্তু মই বাৰীৰ শাক পাচলিৰ খেতিটো নিজে কৰোঁ। মোৰ এবিঘামান মাটি এখন বাৰী আছে, মোৰ কাম সেইটোৱে হয়।
0: মানে 12 মাহে আপুনি পাচলি কিনি খাব লগা নহয়?
1: মই কিনি খাবলগীয়া মোৰ প্ৰায় নহয়, আৰু শাক পাচলিটো মই যথেষ্ট কৰোঁ। নিজে খোৱাতকৈও আনক দুমুঠি দি বৰ ভাল পাওঁ মই,
0: বিলাই ভাল পাওঁ,
1: বিলাই বৰ ভাল পাওঁ। আৰু বিশেষকৈ এটা টাৰ্গেট আছে কি, যে সাৰ নিদিয়া, ৰাসায়নিক সাৰ নিদিয়া শাক পাচলিৰ খেতি কৰোঁ, আনতকৈ মোৰ উৎপাদনটো কম হয় কিন্তু শাক পাচলিকেইটা খাবলৈ ভাল লাগে।

0: সতেজ শাক পাচলি খাবলৈ পায়। অৱসৰৰ পাছৰ জীৱনটো কেনেধৰণে কটাইছে আৰু কেনেধৰণৰ কাম কৰাৰ পৰিকল্পনা আপোনাৰ হাতত আছে?
1: মোৰ অৱসৰ হৈ গৈছেহে, এতিয়া অফিচৰ কাম কৰিবলগীয়া হৈছে অৱসৰৰ পৰা টকা পইচা পাবলৈ, এনেধৰণে এইকেইদিন লাগি আছো। ইয়াৰ পাছত মোৰ পৰিকল্পনাটো আছে যে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকিবই লাগিব, যদি নাথাকোঁ তেতিয়াহ'লে মই মানুহটো সোনকালে বুঢ়া হৈ যাম,
0: সমাজৰ পৰা আঁতৰত থাকিব নোৱাৰিব
1: নোৱাৰি। দ্বিতীয়তে হ'ল, আগত যিখন মোৰ বাৰী আছিলে, ফচলৰ বাৰী আছিলে, বাৰীখন মই ডাঙৰ কৰিম, প্ৰবন্ধখন এই 26 চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত মই তাতে উন্মোচন কৰাম,
0: তেনেকে এটা পৰিকল্পনা লৈছো। দৈনন্দিন জীৱনটোৰ বিষয়ে অকণমান আপুনি জনাওক, ৰাতিপুৱা কেইবজাত শুই উঠে আৰু দিনটো কেনেধৰণৰ কাম কাজ কৰি কটায়, কাৰণ আপোনাৰ পঢ়া তাৰ পাছত আপুনি নিশ্চয় এটা পৃষ্ঠা নপঢ়াকে থাকিব নোৱাৰে দিনত।
1: মোৰ আনৰ লগত অকণমান ব্যতিক্ৰম হয়, মই 9 বজাৰ পৰা 9:30 ভিতৰত ভাত খাই শুই যাওঁ, মোৰ টোপনি খুব বেছি ধৰে
0: নিশা
1: নিশা, আৰু 9 বজাৰ পাছলৈ থাকিবলৈ মোৰ টোপনি ক্ষতিৰ দৰে হয়। কিন্তু উঠাটো মই ধৰি লওক 3 বজাৰ পৰা 4 বাজিবলৈ নিদিওঁ, তেতিয়াই উঠোঁ, উঠি অকণমান খোজ কাটল কাঢ়োঁ, গাটো সতেজ কৰি লওঁ, লোৱাৰ পাছত লিখিবলগীয়া যিটো থাকে মই প্ৰথম লিখাতে হাত দিওঁ, কিতাপ মই নপঢ়ো তেতিয়া, কিতাপ গধূলিতে ভাত খোৱাৰ সময়লৈকে কিতাপ পঢ়াৰ অভ্যাসটো মোৰ আছে।
0: পঢ়া কামটো আপুনি গধূলি সময়ত
1: গধূলি কৰোঁ,
0: লিখা কামটো ৰাতিপুৱা
1: ৰাতিপুৱা কৰোঁ, তাৰ পাছত আৰু গৰু গাই ইত্যাদি ইত্যাদিকে আৰু কামটো আহিয়ে পৰে আৰু।
0: গৰু গাই আছে ঘৰত বৰ্তমান?
1: আছে।
0: আবেলি
1: সময়খিনিত কামত বৰকৈ নালাগো, আৰু মোৰ এটা কথা আছে কি, মই লগ সমনীয়াৰ লগত বহি কৰবাত আড্ডা পিটাৰ অভ্যাসটো মোৰ নাই, গতিকে মই দূৰলৈ ওলাই যাওঁ, বজাৰ আছে, শুক্ৰবাৰ মঙলবাৰে বজাৰলৈ যাওঁ, এনেই গৈ ভাল লাগে, বজাৰলৈ সোমাই কিবা এটা লওঁ, তাৰ মাজেও লগ বন্ধুসকলৰ লগত আলোচনা বিলোচনা কৰিবৰ কাৰণে সাহিত্য সভাৰ, জিলা সাহিত্য সভাৰ লগততো জড়িত আছিলোঁ, এতিয়াও আছোঁ, ক'ত কি পাতিব লাগে কি কৰিব লাগে বহুত কেইজন আহে আলোচনা কৰে, মোৰ ঘৰলৈও আহে সাহিত্য সভাৰ তেনেকুৱা 2-4 জন, কি কৰিব লাগিব কি মিলিব লাগিব, তেওঁলোকৰ আলোচনা বিলোচনাৰ মাজেৰেই ইটো ইত্যাদি ইত্যাদি কৰি সময়বোৰ পাৰ কৰিছোঁ আৰু।
0: আপোনাৰ শৈশৱ কৈশোৰ যৌৱনৰ দিনবিলাকৰ লগত বৰ্তমানৰ অন্তত যোৱা 10 বছৰৰ পৰা যিটো সামাজিক পৰিৱৰ্তন আমাৰ হৈছে, সেই দিনবিলাকৰ আপুনি মূলতঃ কি কি পাৰ্থক্য দেখা পায়?
1: বহুত পাৰ্থক্য আছে শৈশৱ কৈশোৰৰ দিনবোৰৰ লগত, বহুত পাৰ্থক্য আছে। আমাৰ যেতিয়া সৰু অৱস্থা আছিলে একেবাৰে নিভাঁজ গাঁৱলীয়া, শিক্ষিতৰ হাৰ কম, তেতিয়া আমি শৈশৱৰ দিনবোৰ আপোনাক কৈছোঁ আগত অকণমানকৈ, গৰু চৰাই মাছ ধৰি এনেকৈ দিনবিলাক পাৰ কৰিছিলোঁ। স্কুললৈ যোৱা সময়ত যাওঁ, আহি কিতাপ পত্ৰ থওঁ, থৈ গৰু গাইৰ ওচৰলৈ যাওঁ, গৰু মেলি দিয়া থাকে, সেইটো ৰাতটো আছিলে পথাৰত অকল খেলি থকা, আৰু কৈশোৰৰ সময়ছোৱাত তেতিয়া ঘৰত মই বেছি কাম কৰিবলগীয়া হৈছিলে।
0: এই দুই ধৰণৰ দিনৰ মাজত মানে মানুহৰ মাজৰ প্ৰমূল্যবোধৰ কিবা পাৰ্থক্য আপুনি দেখা পাইছে নেকি? সামাজিক মূল্যবোধৰ,
1: সামাজিক মূল্যবোধৰ বহুত পাৰ্থক্য আহিলে।
0: কেনেধৰণৰ?
1: এতিয়া ধৰি লওক যিটো সময়ত আমাৰ অঞ্চলটোত এখন স্কুল নাছিলে, ল'ৰা ছোৱালী স্কুলত পঢ়ুৱাবলৈ মন নকৰিছিলে, এনেকুৱাও হৈছিলে যে স্কুললৈ ল'ৰা ছোৱালী কিয় দিব লাগে, কিন্তু পঢ়ি কি কৰিব, মাছ ধৰিব লাগে, খেতি কৰিব লাগে, গৰু চৰাব লাগে, মৌ চৰাব লাগে, পঢ়িলে কি হয়, এনেকুৱা এটা দিন আহি পৰিছিলে। কিন্তু তাৰ মাজত বৰ্তমান আমাৰ ইমান এই পিছপৰা অঞ্চল বুলিয়ে কৈছোঁ মই, আমাৰ অঞ্চলটোত এতিয়া এনেকুৱা এটা আহি গৈছে যে ল'ৰা ছোৱালী পঢ়িব লাগিব, মাক দেউতাকে জোৰ পৰাই আনি নিদিয়ক, যিয়েই নকৰক, কেনেকৈ মোৰ ল'ৰাটোৱে এটা ভাল ৰিজাল্ট কৰে, মোৰ ছোৱালীজনী এটা ভাল ৰিজাল্ট কৰে, কেনেকৈ দেওবাৰৰ দিনা মইনা পাইজতলৈ মোৰ ল'ৰা ছোৱালীকে পঠিয়াব পাৰোঁ, সিহঁতে কি পাইছে, এনেকুৱা সচেতনতা আহি গ'ল। অহাৰ কাৰণে বৰ্তমান আমাৰ অঞ্চলত শিক্ষিত হাৰ যথেষ্ট বাঢ়িলে। মোৰ গাঁৱতে বৰ্তমান ওলাই গৈছে 2 জনে PhD ডক্টৰেট লৈ তেওঁলোকে কলেজত চাকৰি কৰি আছে। ভবা নাছিলোঁ এটা সময়ত যে আমাৰ গাঁৱৰ পৰাই এনেকুৱা ধৰণৰ ওলাব। আৰু মোৰ ছোৱালী মাজুজনীয়ে যদিও বিয়া দিলোঁ, তেওঁ PhD কৰি আছে। আমাৰ গাঁৱত এতিয়া PhD সংখ্যা প্ৰায় 6-7 জন হ'ল। আমাৰ অঞ্চলটোৰ পৰা এতিয়ালৈকে 6 জন ডাক্তৰ হৈ ওলাই গৈছে। গতিকে সামাজিকভাৱে এইটো বিৰাট পৰিৱৰ্তন আহিলে, খেলা ধূলাবিলাক এৰিবলৈ ল'লে, পঢ়া শুনাত যথেষ্ট ৰাপ দিবলৈ লৈছে, এইটো এটা ডাঙৰ পৰিৱৰ্তন বুলিয়ে মই আপোনাক ক'ব বিচাৰিছোঁ।
0: বাৰু, ভাল পালোঁ কথা বতৰা পাতি, ভালেখিনি সময় আমি কথা পাতি পাৰ কৰিলোঁ, কেনেকৈনো সময় গ'ল ধৰিবই নোৱাৰিলোঁ, আৰু কিছু কথা পাতিবলৈ থাকিল, আকৌ যেতিয়া আপোনাক পৰৱৰ্তী সময়ত লগ পাম তেতিয়া বাকীবোৰ কথা পাতিম। আপোনাৰ জীৱনৰ ৰংবোৰ সদায় নতুন হৈ থাকক, ৰঙীন হৈ থাকক, আপুনি ভবাৰ ধৰণেৰে জীৱনৰ বাকীবোৰ কাম কৰি যাওক, আপোনাৰ প্ৰবন্ধ সংকলনখন সোনকালে ওলাওক, নাটক লিখি যাওক, কবিতা আৰু গল্পৰ ক্ষেত্ৰতো আপুনি আপোনাৰ সাধনা অব্যাহত ৰাখক। ইমানখিনি সময় আমাৰ শ্ৰোতাসকলক আপোনাৰ কথাখিনি জনালে আপোনাক ধন্যবাদ জনাইছো।
1: ধন্যবাদ, আপুনি যিটো উৎসাহ দিলে মই এইটো আপোনাৰ পৰা আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ, যাতে আপুনি কোৱাৰ ধৰণেই মই ব্যস্ত হৈ থাকিব পাৰোঁ, সেইটো মই আশীৰ্বাদ হিচাপে আপোনাৰ পৰা লৈছোঁ। নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটিত ইমান পৰে লখিমপুৰ জিলাৰ নাট্যকাৰ সাহিত্যকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গুণ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাতশিঙিমাৰী প্ৰেছ ক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত তেওঁ কৃষকসকলে কেনেদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে।
2: আমি কৃষকক যাতে পঞ্জীয়নভুক্ত কৰিব পাৰোঁ, চৰকাৰী আঁচনিৰ পৰা যাতে কৃষক বঞ্চিত নহয়, আমি পঞ্জীয়ন কৰাৰ সন্দৰ্ভত আমি এই সভা অনুষ্ঠিত কৰিছোঁ। একেদৰে মীন পালকসকলৰো পঞ্জীয়ন যাতে কৰিব পৰা যায় এই সভাৰ যোগেদি আমি আলোচনা কৰিছোঁ। অসম চৰকাৰৰ নৱনিযুক্ত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ যি চিন্তা, অসমত 50,000 কৃষকক পঞ্জীয়নভুক্ত কৰিব, দক্ষিণ শালমৰা মানকাছাৰ জিলাখনত কৃষকৰ পঞ্জীয়ন যথোপযুক্ত হোৱা নাই, গতিকে আমি কৃষকক আহ্বান জনাইছোঁ আৰু আমাৰ অসম গণ পৰিষদৰ সকলো সতীৰ্থক আহ্বান জনাইছোঁ যে আপোনালোকে কৃষকৰ ওচৰলৈ যাওক, কৃষকৰ পদূলিত থিয় হওক, কৃষকজনৰ বুজাই দিয়ক যে তেখেতসকলে পঞ্জীয়ন কি ধৰণে কৰিব লাগিব।
1: দক্ষিণ শালমাৰা মানকাছৰ জিলাত কৃষক পঞ্জীয়নৰ সংখ্যা কম হোৱাৰ বাবে অসম গণ পৰিষদৰ নেতা কৰ্মীসকলে কৃষকৰ আশলৈ গৈ পঞ্জীয়ন প্ৰক্ৰিয়াত সহায় কৰাৰ বিষয়েও আলোচনা কৰা হয়। সভাত ভালেসংখ্যক কৃষক, কৃষক সংগঠনৰ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে। কোকৰাঝাৰ জিলাত কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত সমন্বিত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে কামৰ অগ্ৰগতিৰ মূল্যায়ন আৰু কৃষক পঞ্জীয়ন সন্দৰ্ভত হোৱা এই পৰ্যালোচনা বৈঠকত প্ৰশাসন আৰু কৃষক সমাজৰ ভালেসংখ্যক লোক উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত চলি আছে আৰু আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে। চলিত বৰ্ষত জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাই। সময়মতে ৰোগ চিনাক্তকৰণ, উন্নত চিকিৎসা ব্যৱস্থা, টীকাকৰণ, বাহক নিয়ন্ত্ৰণ আৰু সচেতনতাৰ বাবে এই ৰোগে জিলাখনত বিশেষভাৱে গা কৰি উঠিব পৰা নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ লেপেটকটা অঞ্চলত সমাজৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত কালি এখন সজাগতা সভা অনুষ্ঠিত হয়। গাঁওৰক্ষী বাহিনী, বৰবৰুৱা নাগৰিক সমিতি আৰু লেপেটকটা জ্ঞানজ্যোতি সংঘৰ যৌথ উদ্যোগত আয়োজিত এই সভাত চুলাই মদ, দেশীয় সুৰা, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ অবৈধ প্ৰচলন ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি বাল্য বিবাহ প্ৰতিৰোধ, ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন, সামাজিক দায়িত্ববোধ আৰু সচেতনতা বৃদ্ধিৰ বিভিন্ন দিশত উপস্থিত বক্তাসকলে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আয়োজকসকলে কয় যে সমাজত নিচামুক্ত পৰিৱেশ গঢ়ি তোলা আৰু নতুন প্ৰজন্মক সঠিক পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে সজাগতা সভাই ইতিবাচক ভূমিকা পালন কৰিব।

0: অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ অংশ হিচাপে কালি দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ এটা প্ৰতিনিধি দলে অধিৱেশনস্থলীৰ কাষৰীয়া পথ ব্যৱস্থা পৰিদৰ্শন কৰে। অধিৱেশনস্থলীৰ আশে পাশে আন্তঃগাঁথনিমূলক উন্নয়নৰ উদ্দেশ্যে তৈল প্ৰতিষ্ঠানটোৱে ইতিমধ্যে আৰ্হি প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। এই উদ্দেশ্যৰে বৰকুলা মাজগাঁও পথাৰৰ চৌদিশে থকা পথসমূহৰ অৱস্থিতি আৰু বৰ্তমান ইয়াৰ অৱস্থা সন্দৰ্ভত দলটোৱে আদৰণি সমিতিৰ সম্পাদক ব্ৰজেন গগৈকে প্ৰমুখ্য কৰি বিষয়ববীয়াৰ সৈতে এক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হিমাশ্ৰী কলিতা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিতুল গগৈ, বিজিত শৰ্মা, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব অস্মিতা ভাগৱতীয়ে। नमस्कार, परागमाला लाइव में मैं अस्मिता आप सभी श्रोताओं का स्वागत करती हूं। फिल्म संगीत में विशिष्टता पैदा करने के लिए अनेक संगीतकारों ने अपना अपना महत्वपूर्ण योगदान दिया है। जिन संगीतकारों ने फिल्म संगीत की मर्यादा और उच्च परंपरा को कायम रखा और विकसित किया, उन महान विभूतियों में संगीतकार रोशन का नाम अपनी विशिष्ट महत्ता के लिए हुए हैं। हिंदी फिल्म संगीत के स्वर्ण युग कहे जाने वाले 1950 से 1970 के कालखंड में जिन दिग्गज और गुणी संगीत निर्देशकों ने अपने कला कौशल से अमित छाप छोड़ी है और सदाबहार संगीत दिया है, उनमें यकीनन रोशन जी का जिक्र लाजमी है। आज है 14 जुलाई और आज ही के दिन 1917 को अविभाजित भारत के पंजाब में रोशन का जन्म हुआ। बातों का सिलसिला जारी रहेगा, आइए सुनते हैं गाना, सुनते रहिए परागमाला लाइव।

0: পৰাগমালা
1: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে
2: গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছো। আগবঢ়াবলৈ লৈছো আলেখ্য এখুঁট ককাইদেউৰ পৃথিৱী।
1: মুগ্ধবোধ শেষ হলে জননীৰ স্তন অমৃতৰ আগত মুকলি তোৰ পৃথিৱীৰ অনন্ত কবিতা, পৃথিৱীৰ কবি নবকান্ত বৰুৱাৰ ছদ্মনাম এখুঁট ককাইদেউ।
0: পৃথিৱীৰ বিচিত্ৰতা আৰু ইয়াৰ ৰহস্যৰ প্ৰতি জিজ্ঞাসা, কৌতূহল আৰু মানুহৰ এক সাৰ্বজনীন মহাজীৱনৰ প্ৰতি থকা তেওঁ দাৰ্শনিক বিক্ষাৰ কাৰণে ক'ব পাৰি নবকান্ত বৰুৱা মহাজীৱনৰ কবি। নবকান্ত বৰুৱাই কৈছিল,
1: অতীত বৰ্তমান ভৱিষ্যত, আমি অতীতক অনাদি বুলি কওঁ কাৰণ তাৰ আৰম্ভণি আমি বিচাৰি নাপাওঁ। এই মুহূৰ্তটোৱে আমাৰ সত্য, তাৰ পিছৰখিনি ভৱিষ্যত। কিন্তু এই মুহূৰ্তৰ বৰ্তমানটোত মই জীৱনক বিচাৰি নাপাওঁ ইমান কাষৰ পৰা। সেয়েহে মই দূৰৰ পৰা চাব খোজোঁ। ওচৰৰ বস্তুক দূৰৰ কৰি ল'লেহে যেন আমি একোটা পৰিপ্ৰেক্ষিত বিচাৰি পাওঁ, একোটা সংঘটনক আমি দেখা পাওঁ।

ঘোঁৰাতঠি ভ্ৰমীফুৰা নীলকান্ত বৰুৱা অৰ্থাৎ নীলমাষ্টৰ আৰু স্বৰ্ণলতা বৰুৱাৰ কনিষ্ঠ পুত্ৰ নৱকান্তৰ জন্ম গুৱাহাটীৰ উজান বজাৰত 1926 চনৰ 29 ডিচেম্বৰত। পিছে চাকৰি জীৱনে আমোৱা নীলকান্তই নৱকান্তৰ জন্মৰ পিছতেই 2 জীয়ৰী আৰু 4 পুত্ৰৰ সৈতে গুৱাহাটী এৰি পুৰণি গুদামৰ পৈতৃক ঘৰখনলৈ যোৱাৰ সিদ্ধান্ত লয়। এই ঘৰৰ চৌহদতেই নৱকান্তৰ শৈশৱ কৈশোৰ জীপাল হৈ উঠিল।

শৈশৱতে সমনীয়াৰ লগ নোপোৱা নৱকান্তৰ স্মৃতিৰ কাঠামো গঢ় লৈছিল শাওনৰ সেউজীয়া পথাৰ, আঘোণৰ সোণালী গাঁৱলীয়া পৰিৱেশত জীৱ জীৱন আৰু চৌপাশৰ বিচিত্ৰতাই লৈ অহা অনুসন্ধিৎসাৰ পৰা। সেয়েহে হয়তো একুৰিয়ামৰ কাছৰ আইনাত কাণ পাতি কিবা শুনাৰ প্ৰয়াস কৰি লিখিব পাৰিছিল, মোৰ অকণমানি পুখুৰীটোৰ অকণমানি মাছ ৰ'দ কাচলিত ঘূৰি নাচে পাক।

0: 1933 চন নগাঁও চৰকাৰী স্কুলত নামভৰ্তি হয় 7 বছৰীয়া নৱকান্তৰ। পিতৃ আছিল সেইখন স্কুলৰে শিক্ষক, পিছে অসমীয়াৰ শিক্ষক তুখেশ্বৰ শৰ্মা আৰু ইংৰাজী শিক্ষক কল্পনা দত্তৰ প্ৰতি থকা আকৰ্ষণে তেওঁৰ মনত অসমীয়া আৰু ইংৰাজী সাহিত্যৰ প্ৰতি ধাউতি বঢ়াইছিল। এই ইংৰাজী শিক্ষক কল্পনা দত্তই হ'ল
1: গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী বীৰেন্দ্ৰনাথ দত্তৰ পিতৃ, যাৰ প্ৰচেষ্টাত পাছৰ সময়ত গীতিকাৰ নৱকান্তই শ্ৰোতাৰ কাষ চাপিছিল।
0: ফুকলীয়া বয়সতে আনন্দচন্দ্ৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা আদিৰ কবিতা পঢ়িবলৈ ভাল পোৱা নৱকান্তই ইংৰাজী কবিতাও গুগ্ৰাসে গিলি মুখস্থ কৰিবলৈ লৈছিল। সেই পৃথিৱীখনক এখন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰা, অন্য গ্ৰহ নক্ষত্ৰ ৰাষ্ট্ৰৰ সৈতে ভাৱ বিনিময়, ভূগোলৰ সীমাৰ সংকীৰ্ণতা নেওচি আকাশৰ মাজেৰে ব্ৰহ্মাণ্ডখনকে ধৰালৈ নমাই আনিব খোজা কবিজনৰ দৰ্শন আছিল
1: গভীৰ আৰু বহুমাত্ৰিক।

0: পিতৃ নীলাকান্ত আৰু মাতৃ স্বৰ্ণলতাৰ দুয়োৰে আগ্ৰহৰ বিষয় আছিল ৰবীন্দ্ৰ চৰ্চা। মাকৰ মুখতেই ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ এটি গীত শুনিছিল আৰু পিছত দেউতাকে ৰবিবাবু বুলি শ্ৰদ্ধাপূৰ্বক সম্বোধন কৰা শুনিছিল। সেই উকমুকনি দিয়া ৰবীন্দ্ৰ উৎসাহটোৱে নৱকান্তৰ উৰেটো জীৱন আৱৰি ৰাখিলে ৰবীন্দ্ৰনাথৰ কাব্য আৰু দৰ্শনৰ মাজত।
1: আনহাতে জ্যেষ্ঠ ভাতৃ দেৱকান্ত বৰুৱাৰ হাতে লিখা কবিতা বহীখন মেলি নৱকান্তই মাটি পেঞ্চিলেৰে শব্দ আৰু ছন্দ মিলাই দুই এশাৰী পদ্য লিখিবলৈ চেষ্টা কৰিছিল। এয়াই চাগে কবিৰ অনুপ্ৰেৰণাত আন এগৰাকী কবিয়ে মনৰ সাঁচত শব্দ সামৰাৰ পণ।

1943 চনত শান্তি নিকেতনত নামভৰ্তি হ'ল নৱকান্তৰ। শান্তি নিকেতনৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে তেওঁক বাৰুকৈ আকৰ্ষণ কৰিছিল। দুটা বছৰ আগতে পৰলোকগামী কবিগুৰু সান্নিধ্যৰে ৰেখ বিচাৰি পাইছিল সতীৰ্থ কৰ্মচাৰী ছাত্ৰৰ উপস্থিতিত। পিছলৈ এই কথা স্মৰণ কৰি লিখিছিল, মোৰ জীৱনৰ গতিপথ কিজানি আন ধৰণৰ হৈ গ'লহেঁতেন যদি শান্তি নিকেতনত মই

0: খুব আৰ্থিক টনাটনিৰ মাজত পাৰ কৰিছিল শান্তি নিকেতনৰ চাৰিটা বছৰ। 1944 চনত দেউতাকৰো মৃত্যু হয়। নৱকান্তৰ কবিতাৰ মাজত সেই সময়খিনিক বিচাৰিলে পাওঁ।
1: এবাৰ বাহিৰলৈ চাওঁ, যোনটো দেখোঁ বিধৱাৰ দৰে বগা ডাৱৰৰ কাপোৰ পিন্ধা বিধৱা আইলৈ মনত পৰি হঠাতে মনত পৰে কাইলৈ ফিজ নিদিলে নহ'ব পৰীক্ষা দিয়া।
0: প্ৰতিকূলতাৰ মাজেৰেই 1947 চনত ইংৰাজী বিষয়ত অনাৰ্চসহ

0: বি এ পাছ কৰে। 1951 চনত তেওঁ প্ৰথম কাব্যগ্ৰন্থ হে অৰণ্য হে মহানগৰ প্ৰকাশ পায়। পিছে কবিতা সম্পৰ্কত তেওঁ কয়,
1: কবিতা লেখা কথাটোত যে এটা অনুপ্ৰেৰণা থাকিব লাগে সেয়া মই তেতিয়াও জনা নাছিলোঁ, এতিয়াও ভালকৈ বুজি নাপাওঁ। কবিতা লিখিব পাৰোঁ নে নোৱাৰোঁ সেই কথাতকৈও কবিতা এটা কেনেকৈ মোৰ কাষলৈ আহিল সেই কথাটোহে মোৰ কাৰণে এটা ৰহস্য, এটা আৱিষ্কাৰ।

0: নবকান্ত বৰুৱাৰ কবিতাত বিচাৰিলি, বিচাৰি পাই আকাশ ভাল পোৱা এজন মানুহ, জীৱনৰ অন্ত আৰু অনন্তৰ মাজত অনুসন্ধান, প্ৰকৃতি, জীৱ আৰু জীৱনৰ চিত্ৰায়ণ, পৃথিৱীখনৰ প্ৰতিটো সূক্ষ্ম উপাদান, সূক্ষ্ম অনুভূতিৰ সৰল আৰু অনুবীক্ষণিক প্ৰকাশ, অঘৰী ঈশ্বৰৰ মাজেৰে মহাজীৱনৰ প্ৰশ্ন,
1: কোৱা শামুকৰ দৰে পিঠিত লৈ ফুৰাম নেকি মোৰ ঘৰ, নে উইৰ দৰে সাজিম মিনাৰ আৰু সুৰংগ, সকলো ঠাইতে যাৰ ঘৰ আছে তেওঁ হেনো বিচাৰি ফুৰে শেহতীয়া ঘৰ, য'তে মই থাকোঁ সেয়ে মোৰ ঘৰ।
0: জীৱন খেলৰ অমোঘ ৰহস্যক যতৰৰ বটিয়া ৰূপে চোৱাৰ প্ৰয়াসত লিখে,
1: আইৰ যতৰৰ বটিয়াডাল মোৰ বাবে আছিল বিস্ময়, সুতলাহীৰ পিছত সুতলাহী শেষ হয়, পেতুলা মহুৰাবোৰ থা খাই খাঙত, শূন্য চেৰেকীটো দুবাৰমান পাক ঘূৰণি খাই ৰৈ যায়, কিন্তু যতৰৰ বটিয়াডালৰ চোন শেষ নাই, তাৰ আগো নেদেখোঁ গুৰিও নেদেখোঁ, মাথো দেখোঁ তাৰ গতি, সাৱধান আখৰ জোতাই জোতাই অনন্ত বুলি শব্দ এটা ফলি গুটিৰে লেখোঁ।
0: প্ৰেমাভাৱত মৌনতাৰ কথাকে ব্যক্ত কৰে মনৰ কথাৰে, আমি বহি আছোঁ মনে মনে, ক'বলগীয়া অথচ ক'ব নোৱাৰা বহু কথা মোৰ আছে, যিবোৰ কথা কালি ৰাতি মই মোৰ সতে খুব আলোচনা কৰিছিলোঁ, কালি ৰাতি মোৰ দুখ লাগিছিল, এতিয়া সেইবোৰ একো নাই।
1: জীৱনেই হ'ব জ্ঞান অন্বেষণৰ বাট, গৌতম বুদ্ধৰ বাটেৰে জীৱনৰ অমুক সত্যক বিচৰা নৱকণ্ঠই লিখে, জীৱন গলাই জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে অমিতাভ জ্ঞান জ্বলে, জ্ঞান স্থিৰ মৃত্যুৰ বতাহে যাৰ শিখা নকপায়, জ্ঞান জ্বলে হেজাৰ বসন্ত পৰি চকাক চঞ্চল কৰা মমৰ পোহৰ জ্বলে, মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিবতা জ্বলে, জ্ঞান জ্বলে সিপাৰত গছনীলা কুৰুৱা পাহাৰ জ্বলে, জ্ঞান স্থিৰ জ্ঞান ধ্ৰুৱ

0: মৃত্যু।
1: এজন কবি গীতিকাৰ ৰূপে নবকান্ত বৰুৱাৰ কথা সুকীয়া। গীতৰ ৰচনাৰ ক্ষেত্ৰত তেখেতৰ বিষয় ভাণ্ডাৰো বৈবিধ্যৰে সমৃদ্ধ। প্ৰকাশভংগীৰ ভাৱাৰ্থ আৰু গীতক প্ৰদান কৰা গাম্ভীৰ্যই তেখেতৰ স্বকীয়তাৰ পৰিচয় দিয়ে।
0: এই গীতিকাৰগৰাকীৰ কথাক সম্পূৰ্ণ দায়িত্বৰে আঁকোৱালি সুৰ কণ্ঠেৰে সজাই কঢ়াই অনন্য মাত্ৰা দিলে বীৰেন্দ্ৰনাথ দত্তই। সাহিত্যিক বুদ্ধিজীৱীৰ এই যুটিয়েই অসমীয়া আধুনিক গীতৰ এক গৌৰৱময় অধ্যায়ৰ ৰচনা কৰিলে।
1: পত্নী বীণা বৰুৱাৰ মতে কণমানি জীয়ৰী আইনুৱে মচুৰ দালি ছটিয়াই ঘনচিৰিকাৰ লগত খেলি থকা চাই নৱকান্তই দেখিছিল, মুখত দুডাল দুবৰি বন দুডাল খৰিকা, মোৰ চোতালত উমলহি অ ঘনচিৰিকা।
0: বীৰেন্দ্ৰনাথ দত্তই পৰিৱেশন কৰা গীতটিৰ শেষত সেয়েহে আছে, ৰঙা ৰঙা মচুৰ দালি ভণ্টিয়ে তোক দিছে তুলি হাতত পৰীক্ষা।
1: কণমানিজনী ডাঙৰ নহয় সদায় যেন সৰু হৈ থাকক, ডাঙৰ হলে ছোৱালীক বিয়া দিব লাগিব, হেৰুৱাব লাগিব, গতিকে কবিয়ে বিচাৰে ধূলি বালিতেই খেলি থাকক, নালাগে তাই বাইদেউ মা আইতা হ'ব।

0: তুলসীৰ তলত জ্বলোৱা চাকি গছিও হ'ব পাৰে, বা আইৰ মৃতদেহ থোৱা ঠাইত তুলসীৰ তলত জ্বলা বন্তি গছিও হ'ব পাৰে।
1: নিৰ্জনতাই মনত

0: সুলভি চল পবিত্রতা।
1: ডাঙৰ জীয়েক আইনৰ বয়স তেতিয়া 6 বছৰমান হ'ব। নামি অহা সন্ধ্যা আৰু কুঁৱলীয়ে পাহাৰখন ঢাকি পেলাইছিল। আইনুৱে দেউতাকক ক'লে, দেউতা, পাহাৰখন দেখোন আকাশ হৈ গ'ল।
2: ঠিক মুহূৰ্ততে এজাক বগলী শব্দ কৰি পাৰ হয়, গালে মুখে সৰে টুপ টুপ নিয়ৰ। সেই স্বৰ্গীয় অনুভৱখিনিকে লিখিছিল অন্ধকাৰৰ এটোপাল মম গান হৈ সৰি পৰিছিল।
1: গীতটি ভূপেন হাজৰিকাক দি ক'লে, হাজৰিকা, এই গীতটি আপোনাক যে দিলোঁ মোৰ ছোৱালীজনীকে উলিয়াই দিয়াৰ নিচিনা লাগিছে।
2: ভূপেন হাজৰিকাই হাঁহি হাঁহি ক'লে,
3: ভয় নকৰিব বৰুৱা, আপোনাৰ ছোৱালীক ভালকৈ ৰাখিম, দূৰৈকৈ পুখুৰী খান্দি কষ্ট নিদিওঁ।

0: প্ৰকৃতিৰ প্ৰেমিক, দাৰ্শনিক কবি, সাহিত্যিক, ঔপন্যাসিক, শিশু সাহিত্যিক নবকান্তই 1953 চনত যোৰহাটৰ জে বি কলেজৰ ইংৰাজী অধ্যাপক হিচাপে যোগদান কৰে। 1967 চনত কটন কলেজত যোগদান কৰি 1984 চনত কলেজৰ উপাধ্যক্ষৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। 1975 চনত ককা দেউতাৰ হাৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 1976 চনত পদ্মভূষণ সন্মানেৰে পুৰস্কৃত হয়।
1: কত যাত্ৰীয়ে ঘোলা কৰি গুচি গ'ল এই একাজলি জল, মোৰ প্ৰাণৰ তীৰ্থজল। ওৰেটো জীৱন গীত, গদ্য, কবিতাৰে কথাই 2002 চনৰ 14 জুলাই তাৰিখে শেষ নিঃশ্বাস ত্যাগ কৰে পৃথিৱীৰ কবি এখোদ ককাইদেউ

এখুদ ককাইদেউৰ পৃথিৱী, ইমান পৰে শ্ৰোতাই আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাণজিত প্ৰীতম কলিতা আৰু ত্ৰিদিশা বৰাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: আৰু যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:00 হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি বিধায়ক অখিল গগৈৰ কৰ্মচাৰীৰ মৰগীয়া বানচ সন্দৰ্ভত প্ৰশ্ন উত্থাপন, অহা 18 জুলাইত অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা, শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত থকা বুলি জিলা স্বাস্থ্য বিভাগৰ প্ৰকাশ, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ OPS আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ইফালে কালি ষষ্ঠদিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বনমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাতশিঙিমাৰী প্ৰেছ ক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত তেওঁ কৃষকসকলে কেনেদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে।
1: পঞ্জীয়নভুক্ত কৰিব পাৰোঁ চৰকাৰী আঁচনিৰ পৰা যাতে কৃষক বঞ্চিত নহয়, আমি পঞ্জীয়ন কৰাৰ সন্দৰ্ভত আমি এই সভা অনুষ্ঠিত কৰিছোঁ। একেদৰে মীন পালকসকলৰো পঞ্জীয়ন যাতে কৰিব পৰা যায় এই সভাৰ যোগেদি আমি আলোচনা কৰিছোঁ। অসম চৰকাৰৰ নৱনিযুক্ত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ যি চিন্তা, অসমত 50,000 কৃষকক পঞ্জীয়নভুক্ত কৰিব, দক্ষিণ শালমৰা মানকাছাৰ জিলাখনত কৃষকৰ পঞ্জীয়ন যথোপযুক্ত হোৱা নাই, গতিকে আমি কৃষকক আহ্বান জনাইছো আৰু আমাৰ অসম গণ পৰিষদৰ সকলো সতীৰ্থক আহ্বান জনাইছো যে আপোনালোকে কৃষকৰ ওচৰলৈ যাওক, কৃষকৰ পদূলিত থিয় হওক, কৃষকজনৰ বুজাই দিয়ক যে তেখেতসকলে পঞ্জীয়ন কি ধৰণে কৰিব লাগিব।
0: দক্ষিণ শালমৰা মানকাছৰ জিলাত কৃষক পঞ্জীয়নৰ সংখ্যা কম হোৱাৰ বাবে অসম গণ পৰিষদৰ নেতা কৰ্মীসকলে কৃষকৰ কাষলৈ গৈ পঞ্জীয়ন প্ৰক্ৰিয়াত সহায় কৰাৰ বিষয়েও আলোচনা কৰা হয়। সভাত ভালেসংখ্যক কৃষক, কৃষক সংগঠনৰ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে। কোকৰাঝাৰ জিলাত কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত সমন্বিত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে কামৰ অগ্ৰগতিৰ মূল্যায়ন আৰু কৃষক পঞ্জীয়ন সন্দৰ্ভত হোৱা এই পৰ্যালোচনা বৈঠকত প্ৰশাসন আৰু কৃষক সমাজৰ ভালেসংখ্যক লোক উপস্থিত থাকে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে

সাক্ষ্য দিব। কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্টটেগ আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস হৈছে। চলিত বৰ্ষত জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাই। সময়মতে ৰোগ চিনাক্তকৰণ, উন্নত চিকিৎসা ব্যৱস্থা, টীকাকৰণ, বাহক নিয়ন্ত্ৰণ আৰু জনসচেতনতাৰ বাবে এই ৰোগে জিলাখনত বিশেষভাৱে গা কৰি উঠিব পৰা নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ'বলৈ নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণে দেখা দিলে নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহবাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি কৰিছে। সেইমতে চাহবাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈকে কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহবাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত কেইবাটাও প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই উপলক্ষে অহা 19 জুলাইত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত চিত্ৰাংকন প্ৰতিযোগিতা, 25 জুলাইত জিলাভিত্তিত আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতা, 5 আগষ্টত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আছু কেন্দ্ৰীয় কুইজ প্ৰতিযোগিতা, 20 আগষ্টত জিলাভিত্তিক আন্তঃ মহাবিদ্যালয় বক্তৃতা প্ৰতিযোগিতা, 1 ছেপ্টেম্বৰত আন্তঃ বিশ্ববিদ্যালয় বক্তৃতা প্ৰতিযোগিতা আৰু 4 ছেপ্টেম্বৰত জিলাভিত্তিক বিশেষ কাৰ্যসূচীৰ ৰংতুলিকাৰে এদিন অনুষ্ঠিত হ'ব। ছাত্ৰ সংগঠনটোৱে সুধাকণ্ঠগৰাকীৰ স্মৃতিত এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই গ্ৰন্থত ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা 100গৰাকী বিশেষ ব্যক্তিৰ লেখা অন্তৰ্ভুক্ত হ'ব। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়নখণ্ডৰ বলাই অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন আলোক সন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত কালি মদন চন্দ্ৰ বৰুৱা আৰু নগেন কাকতি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই বক্তৃতানুষ্ঠানৰ পতাকা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ জিৎ শইকীয়াই উত্তোলন কৰে। খোৱাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত বক্তৃতানুষ্ঠানত ডিব্ৰুগড় হনুমান বক্স ৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ মৃদুল শৰ্মাই অসম আৰু অসমীয়াৰ ভৱিষ্যত আমাৰ কৰণীয় শীৰ্ষক বক্তৃতা দিয়ে। এই অনুষ্ঠানতে কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। সভাত আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মতামত আগবঢ়ায়। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এগবষ্টানত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। অসম বিধানসভাৰ 16 অধিৱেশনত আজি বিধায়ক অখিল গগৈৰ কৰ্মচাৰী মৰগীয়া মানচ সন্দৰ্ভত প্ৰশ্ন উত্থাপন। অহা 18 জুলাইত অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা। শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত থকা বুলি জিলা স্বাস্থ্য বিভাগৰ প্ৰকাশ আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: মোৰ সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।
1: নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। আপোনাৰ সংগীত জীৱনটোৰ, এই সংগীতৰ যি যাত্ৰা, সেই যাত্ৰাৰ কথাৰ আমি শ্ৰোতাৰ সৈতে একেলগে ভাগ লওঁ, সোৱাদ লওঁ। এই সংগীত যাত্ৰাৰ আজি প্ৰথম খণ্ডত মই জানো আপুনি এটা স্তোত্ৰৰে সকলো অনুষ্ঠানৰ আৰম্ভণি কৰে। আজিও তেনেকৈ আৰম্ভণি কৰোঁ বাইদেউ?
2: নিশ্চয়, মই খুব ভাল পাম। আচলতে মোৰ বহুত ভাল লাগিছে আজি ৰেডিঅ'ৰ, যেতিয়া মই গেট সোমাইছোঁ মই আগৰ দৰে প্ৰণাম জনাইছোঁ। মই জীৱনত প্ৰথমবাৰ আহোঁতে যেনেকৈ প্ৰণাম জনাই মই ৰেডিঅ'লৈ সোমাইছিলোঁ, কাৰণ ৰেডিঅ'টো হৈছে মোৰ বাবে মন্দিৰ, সংগীত মোৰ বাবে পূজা। আৰু সেয়ে ভগৱানে সৰুকালৰ পৰা মোক দান দিছে কিছুখিনি কথা। মই যেতিয়া মই কথা ক'বলৈ লৈছোঁ, অকণমান জনা হৈছোঁ, তেতিয়াৰ পৰাই মই এটা স্তোত্ৰ মই আওৰাইছিলোঁ দেউতাৰ পৰা, মোৰ দেউতাৰ পৰা। আৰু ডাঙৰ হৈ মই যেতিয়া গীত গাইছোঁ বা মই ৰেৱাজ কৰিবলৈ বহোঁ, তেতিয়া মই সেই স্তোত্ৰটিৰে আৰম্ভ কৰোঁ। আজি মই সেইটিৰে আৰম্ভ কৰোঁনে?
1: নিশ্চয়।
2: ঠিক আছে, মই গাবলৈ লৈছোঁ। ঔম নমস্তে।

0: সকলকে নমস্কাৰ জনাইছোঁ। বহুত সুখী মই আজি ৰেডিঅ'লৈ আহিবলৈ পাই ৰাইজসকল শ্ৰোতাসকলক মই পাইছোঁ, মোৰ অতি ওচৰতে কাষতে পাইছোঁ, আৰু যাৰ অবিহনে মোৰ গীত এনেকৈ ৰৈ নগ'লেহেঁতেন। কাৰণ যেতিয়াৰ পৰা মই ৰেডিঅ'ত গীত গাইছোঁ তেতিয়াৰ পৰা যিমানখিনি মই শ্ৰোতা দৰ্শকৰ পৰা যিমানখিনি আদৰ পাইছোঁ, মৰম পাইছোঁ, সেইখিনিয়েই মোক এতিয়ালৈকে গীত গোৱাই আছে। বহুত ভাল পাওঁ মই আপোনালোকক, আৰু আজিও ময়ো জানো আপোনালোকে মোক বহুত ভাল পায়, মোক আশীৰ্বাদ কৰি থাকিব, মই যাতে শেষ উশাহলৈকে গীত গাই থাকিব পাৰোঁ।
1: বাইদেউ, স্তোত্ৰই আমাক বুজাই দিলে আপোনাৰ কণ্ঠ আজিও কিমান সজীৱ হৈ আছে। কিন্তু মই এই সংগীত যাত্ৰাৰ আৰম্ভণি কৰিব খুজিছোঁ আপোনাৰ একদম শৈশৱকালৰ পৰা। আপুনি সংগীতৰ জগতখনত ভৰি দিছে যোৰহাটৰ পৰা?
0: আচলতে মই জন্মস্থানতে ভৰি দিছিলোঁ। মোৰ জন্ম হৈছিল গোলাঘাট ডিষ্ট্ৰিক্টৰ সুন্দৰ বাগিচা, চাহ বাগিচা, ডফলাটিং চাহ বাগিচাত, তাতে মোৰ জন্ম হৈছিল। কিন্তু মোৰ যেতিয়া স্কুলত যোৱাৰ সময়খিনি হৈছিল, 5 বছৰ 4 বছৰ এনেকুৱা বয়সত আমি যোৰহাটলৈ আহিছিলোঁ আৰু যোৰহাটতে সংগীত শিক্ষা আৰম্ভ হৈছিল। কিন্তু তাৰ আগতে বাগানত থাকোঁতেও বহুতখিনি আৰম্ভ হৈয়ে গৈছিল, কাৰণ আমাৰ ঘৰত খুব চৰ্চা আছিলে।
1: সেই পৰিৱেশটো আপোনাৰ ঘৰত চৰ্চা আছে বুলি যে কৈছিলে, আৰু চৰ্চাটো কেনেকুৱা? আপোনাৰ পিতৃ মাতৃ কোনোবা বা আপোনাৰ ভাই ককাই যদি?
0: আমাৰ ল'ৰা ছোৱালী বহুত আছিল, মোৰ বাইদেউ 5 জনী, দাদা 2 জন, গতিকে সকলোৰে সংগীতৰ প্ৰতি উৎসাহ। কোনো কোনোৱে ডান্স কৰিছিলে, কোনোৱে কিবা ইনষ্ট্ৰুমেণ্ট বজাই ভাল পাইছিলে, কিন্তু তেতিয়া সুবিধা খুব সীমিত আছিলে, আৰু সীমিত যদিও আমাৰ যেন ভৰপূৰ পাইছিলোঁ এনেকুৱা লাগে ভাবিলে। কাৰণ এনেকুৱা অনুষ্ঠান কিছুমান পতা হৈছিলে, ঘাঁহনিতে পতা হৈছিলে, ফাংচন টাইপ।

0: সম্পৰ্কে, আৰু ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী সকলো আহি পেলাইও মানে তাতে গীত মাত কৰে, নাচ বাগ কৰে, যাৰ পৰা আমাক বহুখিনি গীত শিকিব লগা হৈছিলে। আৰু শিকিছিলোঁ ক'ৰ পৰা জানা, মোৰ সেই মৰমৰ মস্ত ডাঙৰ ৰেডিঅ'টোৰ পৰা। ঘৰত এটা ডাঙৰ ৰেডিঅ' আছিলে আৰু অনবৰত দুটাহঁতে সেইটোৱে আমাক ভাল ভাল গানবোৰ শুনাইছিল, কে এল চাইকেলৰ পৰা আৰম্ভ কৰি ডি ভি পলুস্কাৰ আৰু সেই সময়ৰ সকলোখিনি শাস্ত্ৰীয় সংগীতৰ শিল্পী আৰু আমাৰ অসমীয়া যিখিনি শিল্পী তেখেতসকল ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, দীপালী বাইদেউ, দীপালী বৰঠাকুৰ বাইদেউ আৰু তুলিকা সেনাপতি বা এনেকুৱা বহুত আছিলে নহয় তেতিয়া, বীণা বাইদেউ, গতিকে তেওঁলোকৰ গীত শুনিছিলোঁ, সেইবোৰ শিকিছিলোঁ। আৰু আমাৰ মায়ে গাইছিলে লোকগীত, বৰগীত, এইবিলাক মায়ে খুব ভাল গাইছিলে মাৰ মুখত, কাৰণ মা লক্ষ্মীনাথ বেজবৰুৱা ঘৰ আছিলে মোৰ, তেখেত আজু ককা, সেইকাৰণে বোধকৰ চৰ্চাটো খুব হৈছিল। তাৰোপৰি ৰবীন্দ্ৰ সংগীতৰ চৰ্চা হৈছিল, গতিকে এই সমূহীয়া বেলেগ বেলেগ দিশৰ ভাগবোৰ যে মই পাইছিলোঁ সৰুতে, এইটো মোৰ কাৰণে এটা অৱদান, ভগৱানে দিয়া আশীৰ্বাদ, কাৰণ আমি চবেই পাইছিলোঁ। সেইমতে যোৰহাটলৈ আহি যেতিয়া সংগীতৰ শিক্ষা আৰম্ভ হ'ল প্ৰপাৰলি ভালকে, কিন্তু আৰম্ভটো মোৰ আচলতে মোৰ জন্মস্থানতে হৈছিল
1: গোলাঘাটতে। আপুনি ইতিমধ্যে গীত গোৱাৰ
0: প্ৰথমখিনি চাহ বাগিচা
1: আপুনি আৰম্ভ কৰিছিল,
0: আৰু তাতে চাহ বাগিচাৰ এটা বিশেষ লোকগীত আছেতো চাহ বাগানৰ, গতিকে সেইখিনিও আছিলে চাহ বাগিচাৰ নাচ গান আৰু সপোন সপোন লগা আমাৰ সেইবিলাক কথা। আমি জোনাকেহে লাইট জ্বলাইছিল আমাৰ ফাংচনত, জোনাক আৰু ঘাঁহৰ দলিচাত বহি আমাৰ প্ৰগ্ৰেমবিলাক হৈছিল।
1: আপুনি কওঁতেও বৰ ধুনীয়াকৈ কৈছে,
0: নহয় সঁচাকৈ এনেকুৱা মোৰ তোমালোকৰতো সপোন যেন লাগিব, আজিকালি ল'ৰা ছোৱালীৰ কাৰণে সপোন, আৰু মোৰো সঁচাকৈ কৈছোঁ, মই এতিয়া মই ভাবিলে মোৰ সপোন লাগে, সেইকাৰণে মই কওঁ ভগৱানক, মই জনমে জনমে মোক এনেকুৱা মা দেউতা দিয়া আৰু জনমে জনমে মোক এওঁৰ দৰে জীৱন সংগী দিয়া আৰু এওঁৰ ঘৰখন মোক দিয়া আকৌ, আৰু জনমে জনমে মোৰ সকলো ৰাইজ আৰু শ্ৰোতাসকলক মোক দিয়া, এইবিলাক মই বিচাৰোঁ, মোক খুব সুখী মই, ভগৱানে বহুত দিছে।
1: হয়, এতিয়া আপুনি সেই যে গানৰ কথা ক'লে, আপুনি যে ক'লে মোৰ ফৰ্মেলি গানৰ কথাটো আৰম্ভ হ'ল, আপুনি যোৰহাটত পঢ়া শুনা কৰিছিলে, প্ৰাইমেৰী স্কুল, তাৰপিছত হাই স্কুল, তাৰপিছত কলেজ গ'লগে, এইখিনি গোটেইখিনি যোৰহাটতে কৰিছে,
0: যোৰহাটতে কৰিছে।
1: এতিয়া গানৰ একেবাৰে ফৰ্মেল তাৰমানে কোনোবা শিক্ষাগুৰুৰ তলত আপুনি শিকিলে?
0: শিক্ষাগুৰু আছিলে, শিক্ষাগুৰু মানে তাতে তেতিয়া আছিলে আমাৰ শ্ৰদ্ধাৰ ৰাজমোহন দাস, তেখেতক পাইছিলোঁ প্ৰথমখিনি সাৰে গামা শিকোৱা, অলপ অলপ ৰাগৰ আভাস দিয়া, আৰু তুলসী চক্ৰৱৰ্তী বুলি এজন আছিলে বেংগলী, তেখেতো বৰ সুন্দৰ গাইছিলে আৰু তেখেতো খুব শিকিছিলোঁ তেখেতৰ পৰা। তাৰপৰা সৰু সৰু গীতবিলাক আমি শিকিছিলোঁ, সেই সময়ত মানে এখন মিউজিক স্কুল যিখন পাইছিলোঁ সেইখনৰো খুব মানে আচৰিত ধৰণৰ কথা, তাতে দৰ্পণনাথ শৰ্মা তেখেতক সকলোৱে জানে, তেখেতসকলৰ তেখেতৰ স্কুল
1: আছিলে,
0: আৰু সেইখন সংগীত বিদ্যালয়ত মই গৈছিলোঁ, আৰু তাতে যিসকল গুৰু আছিলে মই যিখিনি ক'লোঁ, আৰু অসমীয়া গীতৰ আছিলে শেৱালী বাইদেউ, শেৱালী দেৱী, আৰু আই ভি বাইদেউৰ পৰাও কিছু শিকিছিলোঁ, সেইটো বেলেগকৈ শিকিছিলোঁ মই, আই ভি বৰুৱা, গতিকে এনেকৈ কৰোঁতে তাৰোপৰি অকণি মেলত গৈছিলোঁ, কৰুণা ঠাকুৰ বাইদেউ আছিলে, অকণি মেল আছিলে, সেইটো এটা বেলেগ ধৰণৰ মানে অভিজ্ঞতা মোৰ। অকণি মেলৰ পৰা গীত গাওঁতেই মই জৱাহৰলাল নেহৰুৰ আশীৰ্বাদ পাইছিলোঁ, মালা, তেখেতৰ ফাংচন আছিলে নেহৰু পাৰ্কত, তেতিয়া নেহৰু পাৰ্কত কোনো ঘৰ নাছিলে, গোটেইখন ফিল্ড, তাত কিহৰ কাৰণে আহিছিলে মোৰ মনত নাই এতিয়া, বহুত সৰু মই তেতিয়া, ছবছৰ সাত বছৰ এনেকুৱা হ'ব নেকি, তেতিয়া মোক এটা গান মোৰ ভাগত পৰিছিলে, সেই অনুষ্ঠানত এটা গান গাব লাগে, আমি তলত বহিছোঁ আৰু সৰু সৰু ল'ৰা
1: ছোৱালী, অকণি মেলৰ পৰা গৈছোঁ,
0: অকণি মেলৰ পৰা গৈছোঁ, আৰু মই গীতটো গালোঁ, আৰু তেখেতৰ মালা চালা তেখেতক যিবিলাক পিন্ধাইছে বা সম্বৰ্ধনা হৈ গৈছিল, তাৰপিছত গান গালোঁ, তাৰপিছত তেখেতৰ পৰা মালা এডাল তেওঁ খুলি পেলাই মানে মোৰ মোলৈ এনেকৈ দিওঁতে মোৰ ডিঙিতে সোমাইছিলহি, আৰু মই তেতিয়া একো বুজি নাপাওঁ, একোৱেই নাজানো মই, যেতিয়া ডাঙৰ হ'লত মোক কৈছে মই তেতিয়া অনুভৱ কৰিছোঁ যে মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ আছিলে এয়া, গতিকে সেইকাৰণে। আৰু তাৰ লগত জড়িত এটা কথা মই কওঁনে ৰেডিঅ'ৰ, তেতিয়া মালা যে দিছিলে মোক, যেতিয়া মই এওঁৰ লগত বিয়া হ'লোঁ, বিয়া হৈছিলোঁ 76ত, তাৰপিছত আমি দুয়ো মিলি কামবিলাক কৰি গৈ থাকোঁতে এবাৰ এওঁক ক'লে ৰেডিঅ'ৰ ফালৰ পৰা ক'লে যে এখন ফিচাৰ লাগে সৰু সৰু ল'ৰা ছোৱালীয়ে কৰা,

0: নেহেৰু ৰূপত। গতিকে ফিচাৰ লাগে বুলি ক'লে তেওঁ বনালে সেইখন, আৰু সেই সময়তে মই অলকানন্দা স্কুল বিয়াৰ পিছত খুলিছিলোঁ আমি দুয়ো মিলি পেলাই। বহুত ল'ৰা ছোৱালী আছিলে সৰু সৰু, আৰু খুব মৰমেৰে সেইখন আমাৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে তুলিছিলোঁ আমি স্কুলখন। সেই তাৰপৰা ইয়াতে আহি পেলাই ৰেডিঅ'ত আহি সেই ফিচাৰখন হৈছিল সেই নেহেৰু খুৰাৰ ওপৰত, নেহেৰু খুৰা তুমি জন্ম ল'লা, এনেকুৱা ধৰণৰ গান। তাৰপিছত তাতে হৈছিলে তোমাৰ এম এ ৰে বটন কে লগ, সেই গীতটি আমাৰ ছোৱালীজনী ঋগবেদীয়ে গাইছিলে, বহুত সৰু আছিলে তেতিয়া। গতিকে কথাবিলাক জীৱনত মানুহৰ সদায় কানেক্টেড হয় লাইফত, মানে জীৱনত পিছলৈ কানেক্টেড হয়গৈ। এই মই যে মালাডাল পিন্ধিছিলোঁ, তাৰপিছত তেখেতৰ ফিচাৰো কৰা হৈছে ৰেডিঅ'ৰ যোগেদি, তেখেতৰ কাৰণে গান গোৱা হৈছে, কবিতা পাঠ কৰা হৈছে এই অকণ অকণ ল'ৰা ছোৱালীৰ হতুৱে। তেখেতে শিশুক খুব ভাল পাইছিলে, এনেকুৱা কথা মানে জড়িত হয় জীৱনত।
1: যি নহওক বাইদেউ, আপোনাৰ সৰুকালৰ সেই অভিজ্ঞতা, আপুনি জৱাহৰলাল নেহৰুৰ পৰা আশীৰ্বাদ পাইছিলে, আপুনি তেখেতৰ পিছত আহি তেখেতৰ ওপৰত আপুনি এখন আলেখ্য কৰিছিলে, সংগীত আলেখ্য, গতিকে এই কথাবিলাকে আপোনাৰ জীৱনত নিশ্চয় বহুত প্ৰভাৱো পেলাইছে,
0: বহুত প্ৰভাৱ পেলাইছে।
1: আপুনি প্ৰথম এই দৰ্পণনাথ শৰ্মাৰ স্কুলখনৰ কথা কৈছে আপুনি, সেইখন স্কুল আপোনাৰ চুবুৰীৰ কাষতেই, এতিয়াও আছে সেইখন সংগীত
0: বিদ্যালয়,
1: আৰু
0: আৰু পিছলৈ মই তাতে শিক্ষয়িত্ৰীও আছিলোঁ,
1: শিক্ষয়িত্ৰী
0: শিকাইছিলোঁ মই। যেতিয়া মই, আমাৰতো তেতিয়া হেৰি নাছিলে মানে পৰীক্ষা দিয়াৰ, মানে আমি শিকিলোঁতো, আমি যিখিনি শিকিলোঁ মই অকণমান সুবিধা পালোঁ পিছে পিছত, কাৰণ সেই সময়ত আমাৰ লক্ষ্মী শইকীয়া বাইদেউ, তেখেতে লক্ষ্ণৌ ভাতখণ্ডে ইউনিভাৰ্চিটিৰ পৰা নিপুণ কৰি পেলাই ঘূৰি আহিছে যোৰহাটলৈ, তেখেতৰ যোৰহাটতে ঘৰ, তেতিয়া চিনাকি হ'লোঁ। সেইমতে মই তেখেতৰ ওচৰত শিকিছিলোঁ, তেখেতে ঘৰত ক্লাছ লৈছিলে, তেতিয়াও মই শাস্ত্ৰীয় সংগীতৰ বেছখিনি তালিম পাইছিলোঁ। আৰু তাৰ আগতে যোৰহাট সংগীত বিদ্যালয়ত অনিল দত্ত ছাৰ এজন আছিলে, সকলোকে মই বৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি, আৰু ৰেডিঅ'ৰ যোগেদিয়েই হওক, তেখেতসকল য'ত আছে মই প্ৰণাম জনাইছোঁ। আৰু সেই অনিল দত্ত তেখেতৰ মানে চবেই কৈছিলে তেতিয়া একদম মান্না দেৰ নিচিনা ভইচ, ইমান ভাল ভইচ। তেখেতৰ পৰা বহুত ভজনো শিকিছিলোঁ, গীত শিকিছিলোঁ এনেকুৱা। তাৰপিছত এজন বম্বে পৰা যোৱা বালগতমজী বুলি, তাতে ভাড়াঘৰত থাকিবলৈ যোৱা এজনৰ পৰা মই গজলৰ কাৰণেও সুবিধা পাইছিলোঁ অলপ। আৰু মই বলিয়া আছিলোঁ আচলতে গান শিকাৰ বাবে, আৰু ৰেডিঅ'টো মোৰ এনেকুৱা আধাৰ আছিলে সৰুতে, মই তাৰ পৰাই গজলবোৰ শিকিছিলোঁ জানা, বেগম আখতাৰ যি গজল, মেহদি হাছানৰ প্ৰনাউন্সিয়েশ্যনৰ বিষয়ে বা উৰ্দু শিকিব লাগিছিলে, সেইটো কাৰণে ভগৱানে সুবিধা কৰি দিছিলে। এজন কাশ্মীৰৰ ল'ৰা মোৰ দাদাৰ লগৰ বন্ধু আছিলে, আৰু তেওঁৰ ওচৰৰ পৰা মই উৰ্দু শব্দ বা প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ কেনেকৈ কৰে, আৰু মোৰ অসুবিধা হোৱা নাছিলে। মই সেইকাৰণে তোমাক কৈছোঁ যে যদি কোনোবাই সংস্কৃতটো ভালকৈ শিকে আগতে, তেওঁৰ বাবে কোনো লেংগুৱেজ ক'বৰ কাৰণে বা গাবৰ কাৰণে অসুবিধা ইমান নহয়, মই জীৱনত এইটো অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু গতিকে সেইখিনি শিকাৰ পাইছিলোঁ, সেইকাৰণে আৰু ৰেডিঅ'ৰ পৰা যাক গীত শিকিছোঁ বুলি মই কৈছোঁ তোমাক, এই ৰেডিঅ'টোৱে মোক কিমান লেচন দিছিলে মই বুজাব নোৱাৰোঁ, আৰু ধন্যবাদ দি মই নিজে সন্তুষ্ট হ'ব নোৱাৰোঁ। কাৰণ তেতিয়া লতা মংগেশকাৰ, আশা ভোছলে, মহম্মদ ৰফি সকলোৰে গীত, ভূপেন দাৰ গীত, এনেকৈ মানে দেউতাই কৈছিলে যে এইবোৰ শিকিবই লাগিব। গতিকে মোৰ ৰেডিঅ'ৰ ওচৰত এনেকৈ পেন আৰু কাগজ, বহী, পেঞ্চিল কিবা থাকেই, ৰখি থাকোঁ সেইটো গান আধা লিখা হ'লে কেতিয়া আহিব। আৰু গলাৰ কামবোৰ খুব পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেইবোৰ মোৰ কাৰণে লেচন আছিল বুলি মই তেতিয়া নাজানিছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে মোৰ ক'ৰ পৰা মই পালোঁ।
1: অৰ্থাৎ আপুনি ভাবে যে এইসকল শিক্ষাগুৰুটো আপোনাৰ আছিলেই, বহুত আপুনি খ্যাতনামা সংগীতজ্ঞ, তেখেতসকলৰ পৰা আপুনি পাইছেই, আপুনি তালিম পাইছে, তাৰ লগতে ৰেডিঅ' আপোনাৰ এগৰাকী শিক্ষাগুৰু হিচাপে,
0: শিক্ষাগুৰু, ৰেডিঅ' সম্পূৰ্ণ শিক্ষাগুৰু মোৰ বাবে। এইবিলাক মই পায়ো জি মেনে ৰামৰ তন ধন।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে। শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিলে। সাক্ষাৎগ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইদেউৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ মানিকনগৰৰ ত্ৰিবেণী সংঘৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ ৰূপলেখা বৰদলৈৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

সমবেত কণ্ঠৰ গীতটি শুনিলে। অংশগ্ৰহণ কৰিলে অনুলতা নাথ সিংহ, অনামিকা দেৱী তালুকদাৰ, ৰূপলেখা বৰদলৈ, ৰীণা চৌধুৰী, ৰুকুমণি দাস আৰু ভেকুলীনা দলৈয়ে।

সেয়া আছিল অনুলতা নাথ সিংহ। এইবাৰ শুনিছোন আহক, এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ লৈছে ৰীণা চৌধুৰীয়ে।

0: সেয়া আছিল ৰীণা চৌধুৰী। এইবাৰ শুনাবলৈ লৈছোঁ ৰুকুমণি দাসৰ স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনামা অনন্যা। কাহিলী পুৱাতে সমীৰণে দিলেহি মোক এটি নতুন বতৰা, উদীপ্ত সূৰ্যৰ ৰক্তিম আভাই পোহৰাই তুলিলে চৌ দিশ মোৰ, নিশা ফুলা ফুলবোৰো মৰহিলে। কাল ৰাতিৰ বুকুত কক বকাই থকা অতৃপ্ত আত্মাবোৰেও যেন মুক্তি পালে এটি নৱজাতকৰ ক্ৰন্দনত। তুমি অবলা নহয়, মাথো এবাৰ ভাবি চোৱাচোন মাতৃত্বৰ সেই মহানুভৱ। আবেগত দুচকু মুদ খাই যায়, তোমাৰ ঐশ্বৰিক শক্তিৰে গঢ় দিব লাগিব একো একোগৰাকী বীৰ বীৰাংগনাক, আৰু ধ্বংস কৰিব লাগিব সমাজৰ কলুষতাক। তুমি অবলা নহয়, তুমি অনন্যা, তুমি অনন্যা, তুমি অনন্যা।
0: এইবাৰ শুনাবলৈ লৈছোঁ পুৰুষোত্তম দাসৰ ৰচিত এটি আধুনিক গীত। পৰিৱেশন কৰিবলৈ লৈছে ভেকুলীনা দাসে।

ভেকুইলিনা ডলৈৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ডক্টৰ ভূপেন হাজৰিকাৰ ৰচিত এটি গীত, পৰিৱেশন কৰিবলৈ লৈছে অনামিকা দেৱী তালুকদাৰে।

0: নাথ সিংহ, অনামিকা দেৱী তালুকদাৰ, ৰূপলেখা বৰদলৈ, ৰীণা চৌধুৰী, ৰুকুমণি দাস আৰু ভেকুলিনা দলৈ। বাদ্যযন্ত্ৰত সংগত কৰিলে ৰমেশ হাজৰিকা, জনাৰ্দন কলিতা আৰু গণেশ দাসে। শ্ৰোতাসকল, বৰ্তমান শিশুসকলৰ গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হৈছে। শিশুসকলে কেনেদৰে এই সময়খিনি অতিবাহিত কৰিব পাৰে এই সম্পৰ্কে আমাক কিছু পৰামৰ্শ আগবঢ়াইছে পৰামৰ্শদাতা মনোবিজ্ঞানী শ্ৰুতি মেধিয়ে। আহকচোন শুনো।
1: গ্ৰীষ্মকালীন বন্ধৰ সময়ত বহু শিক্ষাৰ্থীৰ দৈনন্দিন শাৰীৰিক আৰু সামাজিক সক্ৰিয়তা যথেষ্ট হ্ৰাস পায়। যদিও এই কথা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, তথাপি বহু শিশুৱে অধিক সময় চলচ্চিত্ৰ চোৱা, অনলাইন গেম খেলা আৰু দীৰ্ঘ সময় ধৰি ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত, ডিজিটেল জগতৰ সৈতে অত্যাধিক জড়িত হৈ থকাৰ ফলত তেওঁলোকৰ নিজৰ প্ৰতি ধাৰণা আৰু আনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ক্ৰমান্বয়ে তেওঁলোকে বাস্তৱ জগতৰ পৰা আঁতৰি যোৱাৰ ফলত সামাজিকভাৱে বিচ্ছিন্ন আৰু অন্তৰ্মুখী হ'ব পাৰে। শিশুৰ সুস্থ বিকাশ আৰু কল্যাণ নিশ্চিত কৰাটো কেৱল শিশুৰ দায়িত্ব নহয়, ইয়াত অভিভাৱকৰ ভূমিকাও সমানে গুৰুত্বপূৰ্ণ। অভিভাৱকসকলে সন্তানক বিভিন্ন সহপাঠ্যক্ৰমীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত, যাতে তেওঁলোকৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সামাজিক বিকাশ একেলগে হয়। গ্ৰীষ্মকালীন বন্ধ হৈছে নতুন আগ্ৰহ আৱিষ্কাৰ কৰা, নতুন দক্ষতা আহৰণ কৰা আৰু বিভিন্ন সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰাৰ এক উৎকৃষ্ট সুযোগ। যদি কোনো শিশুৱে বন্ধু বান্ধৱীৰ পৰা দূৰত থকাৰ বাবে একাকিত্ব অনুভৱ কৰে বা ঘৰত অধিক সময় কটোৱাৰ ফলত একাকিত্ব অনুভৱ কৰে, তেন্তে তেওঁলোকক কোনো বিশ্বাসযোগ্য অভিভাৱক, শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ সৈতে নিজৰ অনুভৱবোৰ ভাগ বতৰা কৰিবলৈ উৎসাহিত কৰা উচিত। বিশেষকৈ কৈশোৰ অৱস্থাত থকা শিক্ষাৰ্থীসকলে এই সময়ছোৱাত বিভিন্ন মানসিক উত্থান পতনৰ মাজেৰে পাৰ হয়। মাক দেউতাকে সন্তানৰ সৈতে নিয়মীয়াকৈ খোলা মনেৰে কথা পতা উচিত। তেওঁলোকৰ অনুভূতি বুজিবলৈ চেষ্টা কৰা আৰু নিজৰ আগ্ৰহ অনুসৰণ কৰিবলৈ উৎসাহিত কৰা উচিত। ইয়াৰ লগতে সন্তানৰ মাজত সুস্থ অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয়, যেনে পুথি আৰু বাতৰি কাকত পঢ়া আৰু বহু নানা ধৰণৰ খেল অভ্যাস, নিয়মীয়া শাৰীৰিক ব্যায়াম বা বাহিৰত খেল ধেমালিত অংশগ্ৰহণ কৰা। এনে অভ্যাসে শিশুৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি তোলে। সুস্থ শৰীৰ আৰু সুস্থ মন, এই দুয়োটাই মিলিলেহে প্ৰতিজন শিশুৰ সৰ্বাংগীন বিকাশৰ মূল ভেটি। গতিকে গ্ৰীষ্মকালীন বন্ধ কেৱল বিশ্ৰামৰ সময় হিচাপে নহয়, বৰং আত্মবিকাশ, নতুন অভিজ্ঞতা আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ এক মূল্যৱান সুযোগ হিচাপেও গ্ৰহণ কৰা উচিত।
0: সেয়া আছিল মনোবিজ্ঞানী শ্ৰুতি মেধি। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

সেয়া আছিল অনামিকা দেৱী তালুকদাৰ। শ্ৰোতাসকল, ইমান পৰে গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল অনুলতা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1 বজাৰ পৰা হিন্দীত আৰু 1:05 বজাৰ পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীত শুনিছে বন্দনা ভাগৱতীৰ কণ্ঠত।

বন্দনা ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, কামৰূপ জিলাত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰৰ সৈতে

0: সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে।
1: প্ৰথমতে স্বাগতম জনাইছো ৰাজকুমাৰ ডাঙৰীয়া।
2: নমস্কাৰ।
1: প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো কিন্তু জুন মাহতে প্ৰায় 17 গৰাকী ৰোগীৰ গাত এই জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু তাৰে 4 গৰাকী মৃত্যু হৈছে, কি ক'ব কিহৰ কাৰণে?
2: হয়, বৰ্তমানলৈকে আমাৰ কামৰূপ জিলাত 17 গৰাকী ৰোগীৰ শৰীৰত আমি জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু আমি পাইছোঁ। তাৰে ভিতৰত আমি যদি চাওঁ মাহ হিচাপত, আমাৰ ইয়াত এপ্ৰিল মাহত 1জন, মে' মাহত 2জন আৰু জুন মাহত আমাৰ 14জন আমি ৰোগী পাইছোঁ। গতিকে আমি সৰ্বমুঠ 17জন ৰোগী আমি পাইছোঁ। আৰু এটাই এতিয়ালৈকে আমাৰ ভাল কথা হৈছে যে আমি জুলাই মাহত, আজি 9 দিন গ'ল, জুলাই মাহত আমাৰ এটাও জাপানীজ এনকেফেলাইটিছ ৰোগী এতিয়ালৈকে ধৰা পৰা নাই। বাৰিষা কালৰ লগে লগে যথেষ্ট আমাৰ বিল খালবিলাকত পানী জমা হয় আৰু সেই পানীৰ লগে লগে আপোনাৰ মহৰ বংশবৃদ্ধি বেছি হয় আৰু এই মহৰ বংশবৃদ্ধিৰ লগে লগেই এই মহে আপোনাৰ আমাৰ যিখিনি পানীত সাধাৰণতে থকা চৰাই যেনেকৈ বগলী, কণামুচৰি বা হাঁহ আদি চৰাই গাত এই বীজাণুটো থাকে। এই বীজাণুবিলাক আনি পেলাই মহে গাহৰি শৰীৰত দিয়ে প্ৰথমতে, আৰু তেতিয়াই গাহৰি শৰীৰত এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছটো বহুত বৃদ্ধি পায় আৰু তেতিয়াই যদি মহে সেই গাহৰিৰ পৰা এই বীজাণুটো কামুৰি পেলাই আনে আৰু আনি পেলাই যদি কোনো সুস্থ মানুহৰ শৰীৰত দিয়ে বা সেই সুস্থ মানুহক মহজনীয়ে কামোৰে, তেতিয়াহ'লে সেই মানুহজনৰ জাপানীজ এনকেফেলাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু এইটো এনেকুৱাও নহয় যে জাপানীজ এনকেফেলাইটিছ ৰোগটোত এজনী মহে বীজাণুটো আনি পেলাই মানুহৰ শৰীৰত দিলেই তেখেতৰ হ'ব বুলি। আমি সাধাৰণতে দেখা পাওঁ বা আগৰ ৰিচাৰ্চেও কয় যে এটা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ আমি ওচৰে পাজৰে প্ৰায় 200-250 আমি তেনেকুৱা আমি বেমাৰৰ বীজাণু থকা আমি মানুহ পাব পাৰোঁ। কিন্তু তেখেতলোকক এই বেমাৰৰ লক্ষণবিলাক ফুটি নুঠে বা তেখেতলোকৰ এই বেমাৰটো নহয়। গতিকে আমি এনেকুৱা আমাৰ যিজন মানুহ শাৰীৰিকভাৱে অলপমান দুৰ্বল থাকে তেখেতকহে এই বেমাৰে ফটককৈ আঁকোৱালি ল'ব পাৰে।
1: কামৰূপ জিলাত যিসমূহ ৰোগত ৰোগীক আক্ৰান্ত হৈছে সেই অঞ্চলসমূহত আপোনালোকে কি ধৰণে নিৰাময়ৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে?
2: হয়, আমি এতিয়া বেমাৰ হোৱাৰ পিছত নহয়, আমি বেমাৰ হোৱাৰ আগৰ পৰাই আমি যথেষ্ট সংখ্যক আমি আমাৰ ব্যৱস্থা আমি লৈছিলোঁ। যেনে আমি ঘৰে ঘৰে গৈ জ্বৰৰ ৰোগী আমি বিচাৰিছিলোঁ আৰু তেনেকৈ আমি এতিয়ালৈকে প্ৰায় আমি 1,04,000 আমি জ্বৰৰ ৰোগী বিচাৰি তেখেতলোকৰ আমি তেজৰ নমুনাও আমি সংগ্ৰহ কৰিছিলোঁ। তাৰপিছত আমি এপ্ৰিল মাহতেই গাহৰিৰ শৰীৰত কোনকেইটা অঞ্চলত গাহৰিৰ পৰা আমি তেজৰ নমুনা লৈছিলোঁ আৰু সেইখিনি আমি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে নেকি সেই গাহৰিবিলাক তাৰো আমি পৰীক্ষা কৰিছিলোঁ। এইবছৰ আমি প্ৰায় 10টা জেগাত আমি কৰিছিলোঁ আৰু 10টা জেগাৰ আমাৰ চেম্পুলখিনি আপোনাৰ নিগেটিভ আহিছিলে আৰু মানে অৰ্থাৎ সেইখিনিত আমি কোনো ৰোগৰ বীজাণু পোৱা নাছিলোঁ গাহৰিত। তাৰ উপৰিও আমি সজাগতা সভা যথেষ্ট সংখ্যক আমি অনুষ্ঠিত কৰিছোঁ। এতিয়ালৈকে প্ৰায় আমি 250 সজাগতা সভা কৰিছোঁ। তাৰ লগত আমাৰ যিখিনি ভিলেজ হেলথ এণ্ড নিউট্ৰিশ্যন ডে থাকে আমি সেইবিলাকত আমি এপ্ৰিল মাহৰ পৰাই আমাৰ যিখিনি ডিছকাশ্যন কৰে তাৰ বিষয়ে, জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য আমাৰ বাহকজনিত ৰোগৰ বিষয়ে ডিছকাশ্যন কৰি আছিলে। তাৰ উপৰিও আমি প্ৰায় 17,000 আমি এতিয়ালৈকে ঔষধীকৰণ কৰিছোঁ আৰু এতিয়ালৈকে প্ৰায় আমি 126টামান আমি ফগিং কৰিছোঁ আৰু যথেষ্টখিনি জেগাত আমি এটা BTI বুলি এটা কেমিকেল আছে, সেইটো হৈছে এটা বায়'লাৰ্ভিচাইড, আমি ড্ৰেইনবিলাকত সেই বায়'লাৰ্ভিচাইডো
1: আপোনাৰ নিৰাময় ব্যৱস্থা আপোনাৰ চিকিৎসালয় বা জিলা প্ৰশাসনৰ পৰা বা মেলেৰিয়া বিভাগৰ পৰা কৰিছে, যি সৰ্বসাধাৰণ লোক তেওঁলোকে এই ৰোগৰ পৰা নিৰাময়ৰ কাৰণে বা নোহোৱাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব?
2: এই বেমাৰবিলাক নহ'বৰ কাৰণে হৈছে সাৱধানতাই মেইন আমাক ৰক্ষা কৰে। মানুহ যদি প্ৰতিকাৰ আমি বুলি কওঁ তেতিয়াহ'লে মানুহ সাৱধান হ'বই লাগিব আৰু মানুহে

0: সাৱধান এনেকে হ'ব লাগে। ধৰক আজি আমি দেখিছোঁ যে গধূলি সময়ত মানুহে নিজৰ গৰু গোহালি একেলগে, মানুহ থকাৰ কোঠা আৰু গোহালি একেলগে, তেখেতলোকে গোহালিৰ গৰুকেইটাক আজি আঁঠুৱা এখন দি প্ৰটেক্ট কৰি ৰাখিছে আৰু সেইখিনিতে কিনাৰতে মানুহবিলাক বহিছে বা সৰু বাচ্চাই সেই গধূলি সময়ত সেইখিনিতে খেলি আছে। গতিকে এইবিলাক মহে সাধাৰণতে জীৱ জন্তুৰ তেজ খায়। যদি জীৱ জন্তুখিনি আমি আঁঠুৱা দি প্ৰটেক্ট কৰি ৰাখিছোঁ তেনেহ'লে তেওঁলোকে জীৱ জন্তু নাপাই পেলাই মানুহক কামুৰিবলৈ আহিব। গতিকে সেইবিলাক আমি আমাৰ মিটিংবিলাকতো কওঁ যে এই কামবিলাক কৰিব নালাগে। এইবিলাক যদি আপোনালোকৰ গৰুক আঁঠুৱাখিনি দিয়ে, আপোনালোক নিজেই যেতিয়া আঁঠুৱাৰ ভিতৰত শোৱাৰ সময়ত আহিব তেতিয়াহে এই গৰু ম'হখিনিক আপোনালোকে আঁঠুৱা দি ৰাখিব। তাৰপিছতো ধৰক আপোনাৰ আমি কিছুমান আৰু দেখিছোঁ মানুহৰ ঘৰৰ ভিতৰতো আমি গাহৰি দেখিছোঁ। গতিকে সেই গাহৰিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কখিনি যাতে মানুহে ঘৰৰ পৰা দূৰত ৰাখে। যদি নিজৰ ওচৰত ঘৰৰ ভিতৰতে আনি পেলাই যদি গাহৰি পোহাৰ ব্যৱস্থা কৰে তেনেহ'লে এই ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হৈ যায়।
1: প্ৰধান ব্যৱস্থা প্ৰতিকাৰ হয়।
0: সেইটোৰ লগত আমি আৰু এটা ক'ম যে এই বাচ্চাবিলাকক যাতে আমি জাপানিজ এনকেফেলাইটিছ ৰোগৰ আমি ভেকচিনখিনি দিওঁ, বেজিখিনি। আমি বহুত ক্ষেত্ৰত দেখোঁ যে কোনোবা বাচ্চা হয়তো আজি ভেকচিনটো ড্ৰপ হৈ আছে, কিহৰ কাৰণে ড্ৰপ হ'ব লাগে সেইটো সকলো গাৰ্জেনবিলাক সাৱধান হ'ব লাগে যাতে এই বাচ্চাবিলাকক সময়মতে আনি পেলাই জাপানিজ এনকেফেলাইটিছ ৰোগৰ ভেকচিনটো দিয়াব
1: পাৰে।
0: এইখিনি ভেকচিন এতিয়া আমাৰ ৰুটিন ইমিউনাইজেশ্যন আমাৰ সকলো স্বাস্থ্যকেন্দ্ৰতে এভেইলেবল। এইখিনি খালি আপোনাৰ আমি সৰু বাচ্চাক যিটো আমি ভেকচিন দিওঁ ৰুটিন ইমিউনাইজেশ্যন বুলি কওঁ তাৰ লগতহে এতিয়া দিয়া হৈছে। আৰু আমি 2014 চনতে আমাৰ প্ৰাপ্তবয়স্ক লোকসকলক আমি দিছিলোঁ আৰু এতিয়াও আমাৰ বহুত সংখ্যক লোক বিনা ভেকচিনেশ্যনত আছে। গতিকে আমি চৰকাৰৰ ওচৰত অলৰেডি আমাৰ ডিমাণ্ডটো দিয়া আছে যেতিয়া ভেকচিন এভেইলেবল হ'ব আমি বাকী থকা আমাৰ পপুলেশ্যনখিনিকো আমি কভাৰ কৰিব পাৰিম।
1: বৰ্তমান কামৰূপ জিলাৰ স্থিতি কেনেকুৱা? নতুনকৈ আকৌ বাঢ়িছে নেকি আপোনাৰ নিৰাময় কৰাৰ পাছতো?
0: এইটোৱে আমাৰ কাৰণে সৌভাগ্য যে এতিয়া জুলাই মাহত আমি এটাও জাপানিজ এনকেফেলাইটিছ ৰোগ পোৱা নাই। আৰু আমি আগৰো যদি চাওঁ আমাৰ 2025 চনতো তেতিয়াহ'লে আমাৰ জুন মাহতে আমাৰ যিটো পিক থাকে গ্ৰাফ এডাল যদি আঁকো তাৰ যিটো পিক হয় সেইটো আমাৰ জুন মাহতে হৈ যায়। গতিকে এতিয়া আমি আশা কৰিছোঁ যে আমাৰ কামৰূপ জিলাত জুলাই মাহৰ পৰা লাহে লাহে গ্ৰাফডাল আমাৰ নামি যাব।
1: নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ প্ৰাসংগিকৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত কামৰূপ জিলাত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক কৈলাশ ৰাভাৰ ছেক্সোফোন বাদন।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে, ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব, আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত আক্ৰমণ চলায়, ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি এডবাষ্টনত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ ভাৰত টেক্স 2026 অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে এই চাৰিদিনীয়া মহোৎসৱ উদ্বোধন কৰে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই মহোৎসৱৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এই মহোৎসৱ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ ৰূপান্তৰিত হৈছে আৰু প্ৰতিবছৰে মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰদৰ্শনকাৰী আৰু ক্ৰেতা বিক্ৰেতাৰ সংখ্যা বৃদ্ধি হৈছে। এই বছৰ মহোৎসৱত 130খন দেশৰ 60,000ৰো অধিক ক্ৰেতা আৰু প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিৰ পৰা দেশৰ বস্ত্ৰখণ্ড লাভান্বিত হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। এই ঐতিহাসিক চুক্তিৰ অধীনত ভাৰতৰ পৰা ৰপ্তানি কৰা সা সামগ্ৰীৰ ক্ষেত্ৰত ব্ৰিটেইনৰ বজাৰৰ 99% শূন্য শুল্কৰ সুবিধা প্ৰযোজ্য হ'ব। এই চুক্তিখনে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা আৰু পৰস্পৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতি দুয়ো দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। 2021 চনত বৰ্ধিত বাণিজ্যিক সহযোগিতা আৰু 2030 চনৰ বাবে ভাৰত ব্ৰিটেইনৰ বৃহৎ পৰিকল্পনা গ্ৰহণেৰে এই চুক্তিৰ ভেটি গঢ়া উচিত। চুক্তিখনৰ জৰিয়তে 2030 চনৰ ভিতৰত দুয়ো দেশৰ মাজৰ বাণিজ্যিক পৰিমাণ দুগুণলৈ বৃদ্ধি কৰি 10,000 কোটি আমেৰিকান ডলাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসম বিধানসভাৰ 16 অধিৱেশনত আজি সপ্তম দিনা প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাটো কেইবাটাও বিষয় সন্দৰ্ভত শাসক বিৰোধী উভয়ে আলোচনা কৰে। বিধায়ক অখিল গগৈয়ে আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মৰগীয়া বানচ OPS আঁচনি সন্দৰ্ভত পৰিপূৰক প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়কগৰাকীৰ এই প্ৰশ্নৰ উত্তৰ দিয়ে। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। জম্মুৰ এখন বিশেষ NIA আদালতে পাকিস্তান সমৰ্থিত তথা দেশখনৰ পৰা কাম কাজ চলাই থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ মুৰববী হাফিজ ছৈদৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এবছৰ পূৰ্বে সংঘটিত পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ গোচৰত সন্ত্ৰাসবাদী নেতা ছৈদৰ বিৰুদ্ধে এই পৰোৱানা জাৰি কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি NIA আদালতৰ বিশেষ ন্যায়াধীশে 8 জুলাইত এই নিৰ্দেশ দিয়ে। ইয়াৰ দুদিন পূৰ্বে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ছৈদৰ বিৰুদ্ধে NIAয়ে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগনামাত 76 বছৰীয়া সন্ত্ৰাসবাদী নেতাজনক লস্কৰ ই তৈবাৰ মুৰববী হিচাপে আৰু ইয়াৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ নিয়ন্ত্ৰক হিচাপে উল্লেখ কৰা হৈছে। তেওঁক নিভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত অভিযুক্ত কৰাৰ লগতে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনতো অভিযুক্ত কৰা হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি NIAয়ে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ছাৰগোধাৰ বাসিন্দা হাফিজ ছহিদক পেহেলগাম ঘটনাৰ অন্যতম অভিযুক্ত হিচাপে চিহ্নিত কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত তীব্ৰ আক্ৰমণ চলায়। আমেৰিকাৰ সামৰিক বাহিনীৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আবু মুছা বন্দৰ আব্বাছ বুশেহৰ চাবাহাৰ জাস্ক আৰু কোনাৰ্কত আক্ৰমণ চলোৱা হৈছে। ইৰাণৰ উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ক্ষেত্ৰৰ লগতে দেশখনৰ নৌশক্তিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ইৰাণে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও কোনো ধৰণৰ ক্ষয় ক্ষতি বা হতাহতৰ খবৰ প্ৰকাশ কৰা নাই। চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক আক্ৰমণ বন্ধ নকৰালৈকে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব। ইপিনে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে বাহৰেইন আৰু জৰ্দানত আক্ৰমণ চলোৱাৰ লগতে হৰমুজ প্ৰণালীত সংযুক্ত আৰব আমিৰশ্বাহীৰ 2খন তেলবাহী জাহাজত আক্ৰমণ কৰে। এই ঘটনাত 1জন নাৱিক নিহত হোৱাৰ লগতে 8জন নাৱিক আহত হয়। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আক্ৰমণত তেলবাহী জাহাজখনত থকা এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হয়। আহতসকলৰ 6জন ভাৰতৰ আৰু 2জন ইউক্ৰেইনৰ নাগৰিক বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৰ্দানৰ সেনাবাহিনীয়ে কয় যে ইৰাণে দেশখনক লক্ষ্য কৰি নিক্ষেপ কৰা 4টা ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সন্দেহযুক্ত পাৰমাণৱিক ক্ষেত্ৰ পিকাজি মাউণ্টেইন ধ্বংস কৰি দিয়া হ'ব।

0: বুলি ভাবুকি দিছে। পশ্চিমীয়া চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি নাটঞ্জৰ ওচৰৰ এই পাৰমাণৱিক ক্ষেত্ৰত ইৰাণে গোপন পৰীক্ষা নিৰীক্ষা চলাই আছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীত ইৰাণৰ জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু প্ৰণালীটোত নিৰাপত্তাৰ নামত ব্যয় মিলাবলৈ প্ৰতিখন বাণিজ্যিক জাহাজৰ পৰা 20% মাচুল আৰোপ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজত কেৱল ইৰাণৰ জাহাজ আৰু ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা জাহাজকহে নিষিদ্ধ কৰা হ'ব। তেওঁ লগতে অন্যান্য দেশৰ বাণিজ্যিক জাহাজক প্ৰণালীটোৰে মুক্ত চলাচলৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইৰাণে আমেৰিকাৰ বক্তব্যক অগ্ৰাহ্য কৰি হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী মাধ্যমৰ বাতৰি অনুসৰি সেনাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইব্ৰাহিম জলফাখাৰীয়ে কয় যে যিকোনো পৰিস্থিতিতে ইৰাণে হৰমুজ প্ৰণালীত আমেৰিকাৰ নিয়ন্ত্ৰণ মানি নলয়। তেওঁ লগতে সকীয়াই দিয়ে যে আমেৰিকাৰ সেনাবাহিনীক সমৰ্থন দিয়া যিকোনো স্থানীয় দেশক ইৰাণৰ শত্ৰু বুলি গণ্য কৰা হ'ব। কাটাৰৰ পিতৃস্বৰূপ আমিৰ শ্বেখ হামাদ বিন খালিফা আল থানিৰ মৃত্যুত ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে শোক আৰু সহমৰ্মিতা প্ৰকাশৰ উদ্দেশ্যে আজি দোহা অভিমুখে ৰাওনা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে প্ৰয়াত আমিৰ শ্বেখ আধুনিক কাটাৰৰ নিৰ্মাতা আছিল আৰু ভাৰতৰ সৈতে তেওঁ গভীৰ বন্ধুত্ব আছিল। ভাৰত কাটাৰৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আমিৰ শ্বেখৰ বহুমূলীয়া অৱদান স্মৰণীয় হৈ ৰব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বৰ ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতৰ পি ভি সিন্ধুৱে জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজয়ী খেলুৱৈগৰাকীয়ে আজি মহিলাৰ ছিংগলছৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন খেলত মালয়েছিয়াৰ ৱং লিং সিঙক 21-14, 21-11 পোনপটীয়া গেমত পৰাস্ত কৰে। একেদৰে মিক্স ডাবলছত ভাৰত টনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটোৱে স্কটলেণ্ডৰ আলেকজেণ্ডাৰ ডুন আৰু জুলি মেকফাৰ্চনক 21-16, 21-14 গেমত পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেট্টি আৰু লক্ষ্য সেনে কাইলৈ অভিযান আৰম্ভ কৰিব। লক্ষ্য সেন জাপানৰ কেণ্টা বাটানবি আৰু আয়ুষ পূৰ্বৰ বিশ্ব চেম্পিয়ন থাইলেণ্ডৰ কুনভালুট ফিডিট চাৰ্ণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত আক্ৰমণ চলায়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি এডবাষ্টনত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3:00 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডক্টৰ শর্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজচক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীগৰাকীৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খুওৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। জয়ন্ত কাকতিৰ পাছত সম্প্ৰতি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া চলি আছে। অসম বিধানসভাৰ 16 অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মৰগীয়া বানচ অপিএছ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব।

ইপিনে কালি ষষ্ঠদিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনিটা বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। কাছাৰ জিলাৰ কাটিগড়া থানাৰ অন্তৰ্গত লাঠিমৰা আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ 16,000 ইয়াবা টেবলেট জব্দ কৰে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি লাঠিমৰাত চলোৱা অভিযানত হাছান আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা 6,000 সন্দেহযুক্ত ইয়াবা টেবলেট

0: মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনিটা বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। কাছাৰ জিলাৰ কাটিগড়া থানাৰ অন্তৰ্গত লাঠিমৰা আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ 16,000 ইয়াবা টেবলেট জব্দ কৰে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি লাঠিমৰাত চলোৱা অভিযানত হাছান আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা 6,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। ইপিনে শিলচৰ আৰক্ষীয়ে শিলচৰ নগৰৰ পৰা তমিজুদ্দিন লস্কৰ আৰু আছাদুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা 10,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। দুয়োটা ঘটনাতে NDPS আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.in পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰা ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহান জনোৱা হৈছে। শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বছৰৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত আৰম্ভ হ'ব। কাইলৈ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। এই শৃংখলাৰ বাবে ভাৰতীয় দলটোত বিৰাট কোহলী, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাক অন্তৰ্ভুক্ত কৰা হৈছে। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়াত অৱতীৰ্ণ হ'ব আৰু অহা 19 জুলাইত লৰ্ডছত শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত শুনিবলৈ পাব।
1: বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ আধুনিক গীত, ৰচনা নৱকান্ত বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: নৱকান্ত বৰুৱাৰ ৰচনাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ আৰু এটি গীত শুনক।

বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 29 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত মল্লিকা দত্তৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

0: এৰিষ্টটলে কৈছিল, সুস্থ দেহত সুস্থ মনৰ বিকাশ সাধন কৰাই শিক্ষাৰ উদ্দেশ্য। ৰিচাৰ্ডে কৈছিল, সকলো মানুহক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবা, কিন্তু আটাইতকৈ বেছিকৈ কৰিবা নিজক। এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতাবন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত আগবঢ়াইছোঁ এটি বিচিত্ৰ অনুষ্ঠান। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিয়াসকল, সকলোকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ। সকলো নিশ্চয় কুশলে আছে। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ অগ্নিশিখা দলে। প্ৰথমেই শুনক এয়া বন্তি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মৃদুল দাস আৰু সুলত তপন নাথে।
1: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত। এই বৰগীতভাগৰ ৰাগ বেলুৱাৰ তাল ৰূপক।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ গায়ত্ৰী দেৱী বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। আহকচোন শুনো।
1: কবিতাৰ শিৰোনাম তেওঁৰ সুখৰ মুখ বিচাৰি। তেওঁৰ সুখত মই সুখী। সৌ সিদিনালৈকে দুৰ্ভিক্ষৰ মৰুভূমিত নীলকণ্ঠ হৈ আছিল তেওঁ, যিটো সিকিক ৰাজঘৰীয়া মুদ্ৰা বুলি সাঁচি তেওঁ দূৰ দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। সেইটো আচলতে এটা

0: ধাতু নথকা ধাতুহে আছিল। জটায়ু পক্ষীজাকে তেওঁক কৈছিল, এইবাতে যোৱা, বিচাৰি পাবা বহু প্ৰজাতিৰ প্ৰজাপতিৰ ৰ'দ। জুই ভালপোৱা পৰৱানাৰো এই দিশতেই যে ফুলে ফাগুন, বিদ্ৰ ফুকৰ ভাত তেওঁৰোতো প্ৰাপ্য। তেওঁৰ সুখত মই সুখী। এইবাৰ বাৰিষাত জানিব পাৰিলোঁ তেওঁ হেনো মেঘৰ তালত আখৰা কৰিছে প্ৰাণোচ্ছল মোহনীয়া নৃত্যৰ। বৰষুণত তিতিছে তিতাইছে নিয়ৰকো, নিৰুদ্দেশ হৈছে বুলি ভাবি তলাতল ঘৰৰ পিৰালিত বহি পঢ়িছে চৰাইদেউৰ বুৰঞ্জী। তেওঁৰ সুখত মই সুখী। ৰংপুৰৰ ৰংমেলাত এইবাৰহে লগ পালোঁ তেওঁক। তেওঁ প্ৰাণ খুলি জুৰিছে জুৰীয়া ঐনিত মেজুৰী। তেওঁ বাট লৈছে বাটলৈ বুলি উৰুৱাই এৰুৱাই কঁকালৰ খুচনিৰ খোপনি। তেওঁৰ সুখত মই ভীষণ সুখী। ধন্যবাদ।
1: আইদেউসকল, অগ্নিশিখা দলৰে সদস্যা অঞ্জুমণি কলিতাই এটি স্বৰচিত কথিকা পাঠ কৰিছে, আহকচোন শুনো।
2: নাৰী যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰেতাস্তু ন পূজ্যন্তে সৰ্বাস্ত ত্ৰাফলা ক্ৰিয়া। অৰ্থাৎ য'ত নাৰী বা স্ত্ৰীৰ আদৰ সন্মান হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ কোনো আদৰ সন্মান নহয় তাত সকলো কৰ্মই নিষ্ফল হয়। সৃষ্টিৰ আদিতে যেতিয়া ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল তেতিয়া নাৰদ মুনিয়ে ভগৱানক সুধিছিল, হে প্ৰভু, আপুনি যি সৃষ্টি কৰিছে সেয়া শাৰীৰিক আৰু মানসিকভাৱে বহুত কোমল, সমাজৰ কঠিন সমস্যাবোৰৰ কেনেকৈ মুখামুখি হ'ব? তেতিয়া ভগৱানে মিচিকীয়া হাঁহিৰে উত্তৰ দিছিল, হে নাৰদ, যাক তুমি ইমান কোমল দেখিছা তেওঁ ভিতৰৰ পৰা বহুত বেছি শক্তিশালী। মই এনেকুৱা এবিধ জীৱ সৃষ্টি কৰিছোঁ যি সকলো সহিব পাৰে। সেই নাৰীৰ যোগেদিয়ে সমগ্ৰ পৃথিৱী চলিব। পুৰুষ দেখিবলৈ শক্তিশালী হ'লেও তেওঁলোকো নাৰীৰ গৰ্ভৰ পৰাই জন্ম ল'ব আৰু তেওঁৰ লালন পালনতেই ডাঙৰ দীঘল হ'ব। নাৰী এই দুটা আখৰৰ শব্দটো বৰ বিশাল। প্ৰাচীন কালৰে পৰা নাৰী নানা ঘাত প্ৰতিঘাতেৰে আগুৱাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতৰ নাৰী সকলো ক্ষেত্ৰতেই পাৰ্গত, প্ৰয়োজনত ৰণলৈ যাবলৈও ভয় নকৰে। আমাৰ দেশৰ আৰাধ্য দেৱীসকলো নাৰীয়েই। এগৰাকী নাৰী শক্তিশালী হোৱাৰ প্ৰথম খোজটো ঘৰখনৰ পৰাই আৰম্ভ হয়। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত ঘৰখনেই তাইক আগবঢ়াই লৈ যাব লাগিব। সমাজৰ কুসংস্কাৰ আওপুৰণি মনোভাৱবোৰ আঁতৰাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে তাই ভৱিষ্যতে মাতৃ হৈ ঘৰখনৰ লগতে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব। এজনী ছোৱালীৰ বিয়াৰ আগৰ সময়ছোৱাত মাকৰ আৰু বিয়াৰ পিছত শাহুৱেকৰ ভূমিকা যথেষ্ট। নিজৰ জন্ম হোৱা ঘৰখনৰ পৰা চিৰদিনলৈ বিদায় লৈ বেলেগ এখন ঘৰলৈ আহিব লগা হয়। নানা আশা ৰঙীন কল্পনাৰে নতুন ঘৰ এখনৰ সপোন ৰচে। বোৱাৰীজনীক ঘৰলৈ অনাৰ লগে লগে শাহুগৰাকীয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট মানসিকতাৰে বোৱাৰীগৰাকীক চম্ভালি ল'ব লাগে। বাল্য বিবাহ, পৰ্দা প্ৰথা, সতীদা প্ৰথা, উচ্চ শিক্ষাৰ পৰা বিৰত ৰখা আদি বিভিন্ন বাধা নেওচি আজিৰ নাৰী বহুত স্বাধীন হ'ল। বৰ্তমান সময়ত নীতি নিয়মবোৰো শিথিল হ'ল। তথাপি কোনোবাখিনিত যেন এতিয়াও নাৰী পৰাধীন। কণমানীজনীৰ পৰা 80 বছৰীয়া বৃদ্ধাজনীলৈ নাৰী নিৰাপদ নহয়। বহুতো লোলোভ দৃষ্টিৰ পুৰুষৰ ওচৰত নাৰী কামনাৰ বলি হৈছে। এচাম পুৰুষে নাৰীক হাতৰ পুতলা বুলি ভাবে। নাৰীক সন্মান কৰিবলৈ আমি মাতৃবোৰে নিজৰ পুত্ৰ সন্তানক সৰুৰ পৰাই শিক্ষা দিব লাগে। তেতিয়াহে সিহঁতে ডাঙৰ হৈ এগৰাকী অকলশৰীয়া বা বিপদত পৰা নাৰীক লালসাৰ দৃষ্টিৰ সলনি সহায়ৰ হাত আগবঢ়াই দিব। আজি নাৰী আকাশত উৰিছে, মহাকাশতো উৰিছে। এনেদৰে প্ৰত্যেকগৰাকী নাৰীয়েই নিজৰ মনৰ ৰেউকা মেলি দিয়ক, দূৰ দিগন্ত বিয়পি চাৰিওফালে নিজকে বিলাই দিয়ক। আমাক অৰ্ধাকাশ নালাগে, লাগে এখন বিশাল আকাশ।
1: আমাৰ ৰাইডিঅ'সকলৰ ৰন্ধন সকলোৰে প্ৰিয়, আহকচোন শুনো এটি ৰন্ধন প্ৰণালী। আগবঢ়াইছে পিংকুৰাণী শইকীয়াই।
3: তেল মছলাবিহীন থলুৱাভাৱে প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন, গৰম ঠাণ্ডা সকলো সময়তে সোৱাদযুক্ত এইখন সিদ্ধ মাংসৰ তৰকাৰী আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য। এইখন মাংসৰ জোল বাটিত লৈ চুপৰ নিচিনাকৈ খাবলৈও ভাল লাগে আৰু সিদ্ধ মাংসৰ চুপ স্বাস্থ্যৰ বাবেও অতি উপযোগী। যিসকল লোক স্বাস্থ্য সম্পৰ্কে অতি সজাগ তেওঁলোকৰ বাবে এইবিধ সিদ্ধ মাংসৰ ব্যঞ্জন সঁচাই ভাল বুলি ভবা হয়। আহকচোন তেল মছলা নোহোৱাকৈ সিদ্ধ মাংস কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপ কথা পাতোঁ। প্ৰথমতে মাংসৰ সোৱাদ আনিবলৈ দুটা বিলাহী, দুটা পিঁয়াজ আৰু দুটা নহৰু লৈ জুইত ভালদৰে পুৰি ল'ব লাগে। পোৰা বিলাহী, নহৰু আৰু পিঁয়াজৰ গোন্ধৰ সৈতে মাংসৰ আঞ্জাখন অধিক জুতি

0: লগা হৈ উঠে। এতিয়া এক কেজি হাড় থকা লোকেল কুকুৰাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰপিছত পোৰা নহৰু পিঁয়াজখিনিৰ সৈতে অলপমান আদা খুন্দনাত ভালদৰে থেতেলিয়াই ল'ব লাগে আৰু পোৰা নহৰু বিলাহীখিনি বেলেগকৈ খুন্দনাত পিহি লৈ গোটেইখিনি একেলগে ধুই চাফা কৰি থোৱা মাংসখিনিৰ লগত মিহলাই ল'ব লাগে। ইয়াৰ লগতে মাংসখিনি অধিক জুতি লগা কৰি তুলিবলৈ এটা কেঁচা পিঁয়াজ চকলা চকলিকৈ কাটি মাংসখিনিৰ লগত মিহলাই জোখমতে নিমখ দি গোটেই মাংসখিনি ভালদৰে সানিব লাগে আৰু তেনেদৰে সানি থোৱা মাংসখিনি প্ৰায় 10 মিনিটমান সময় ৰাখি থ'ব লাগে যাতে নিমখে কোমলাই তোলা মাংসখিনি ভিতৰলৈ আদা নহৰু আৰু পিঁয়াজৰ ৰস সহজে সোমাই যাব পাৰে। ইয়াৰ পিছত মাংসখিনি গৰম কৰি ৰখা এটা কেৰাহীত ঢালি দি জুইৰ তাপ কিছু বঢ়াই 5 মিনিটমান সময় লৰাই থাকিব লাগে যাতে মাংসত থকা পানীখিনি লাহে লাহে শুকাই যায়। মাংসৰ পানী শুকাই কমি যোৱাৰ লগে লগে কেইডোখৰমান কাটি থোৱা আলু আৰু অলপমান বাঁহৰ গাজ মাংসখিনিৰ লগত মিহলাই কিছু সময় তল ওপৰ কৰি তাৰপিছত জোক অনুৱাৰে উতলা পানী ঢালি মাংসখিনি প্ৰায় 20-25 মিনিটমান সময় ঢাকোন দি থৈ দিব লাগে। মাংসখিনি ভালদৰে সিজাৰ পাছত জোখমতে জালুকৰ গুড়ি অলপ মাংসখিনিৰ লগত মিহলাই দিব লাগে। শেষত মান ধনিয়াৰ পাত অলপ সৰু সৰুকৈ ছিঙি তাৰ লগত বি জলকীয়াৰ টুকুৰা কেইটামান মিহি মিহিকৈ কাটি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিয়াৰ পিছত ইয়াৰ সোৱাদেই বেলেগ হৈ পৰে আৰু খাবলৈ বৰ জুতি লগা হয়।
1: আইদেউসকলে, এইবাৰ আহকচোন শুনো এটি চুটি গল্প। ৰচনা গায়ত্ৰী দেৱী বৰঠাকুৰৰ, পাঠ কৰিছে জ্যোৎস্না তালুকদাৰে।
2: পূজাৰ বজাৰখন। বৌলক বজাৰৰ পৰা আহোঁ, মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। মলয়াৰ এই লোভনীয় প্ৰস্তাৱত অতি সহজেই সন্মত হ'ল পূজা। অঁ, মোৰ মনৰ কথাটোৱেই ক'লা দেই। আজি মোৰো এটা দৰকাৰী বস্তু কিনিবলগীয়া আছে আৰু এই সুযোগতে তোমাৰ লগত বজাৰ কৰাৰ অভিজ্ঞতা হ'ব, বৰ ভাল লাগিব নহয়নে বাৰু? দুমাহৰ আগৰ ন ছোৱালী মলয়াৰ প্ৰস্তাৱ দি হয়ভৰ দি বৰ উৎসাহৰে ক'লে পূজাই কথাখিনি। পূজা আৰু মলয়া যা যোৱালি, চাকৰি সূত্ৰে পূজাহঁত থাকে দুলীয়া জানত। প্ৰতি বছৰে বিহু পূজাৰ উপৰিও গৰমৰ বন্ধত মাহটোৰ বাবে থকাকৈ আহে নিজৰ ঘৰখনত। ঘৰত শাহুৱেক, দুই দেউৰেক, দুজনী জা, ভতিজা ভতিজীৰে ভৰা সংসাৰ। পূজাহঁতৰ পৰিয়ালটো 4জনীয়া। ঘৰ পূৰা উৰু উৰু হৈ থাকে। আজি এবছৰৰ আগতে হাৰ্টষ্ট্ৰোক হৈ তাহাঁতৰ মাজৰ পৰা আঁতৰি গৈছে শহুৰেক বিমান বৰুৱা। দেউতাকৰ অভাৱ সকলোৱে অনুভৱ কৰে ঘৰখনত। আবেলি 4 বজাত ওলাই যাব বুলি সিদ্ধান্ত ল'লে পূজা আৰু মলয়াই। তাৰ আগতে ঘৰৰ সকলোখিনি কাম কাজ কৰি থৈ ঠিক ঠাক কৰি যাব লাগিব। আবেলিৰ আহাৰ, শাহুৱেকৰ ঔষধ, কাপোৰ কানি সামৰি সুতৰি 4 বজাৰ সলনি ঘৰৰ পৰা পূজাহঁত ওলাব পাৰিলে 5 বজাতে। ৰ'দ তেতিয়াও প্ৰখৰ। ৰিক্সাখনত উঠি দুই যাত্ৰা আৰম্ভ কৰিলে হেঁপাহৰ বজাৰখনলৈ বুলি। দুয়োজনীয়ে কিনিবলগীয়া বস্তুকেইটি কিনি ল'লে অতি সোনকালেই। এটি বিশেষ বস্তু বিচাৰিহে অলপ ঘূৰিবলগীয়া হ'ল তাহাঁত দুজনী। একেখন দোকানততো সকলো বস্তু পোৱা নাযায়, ঘূৰিব লাগে। তাৰোপৰি পচন্দ অপচন্দৰ কথাও থাকে। লৰালৰিকৈ কৰিবলগীয়া কামৰ ভিতৰত আটাইতকৈ দিগদাৰী লৰা কামটোৱেই হৈছে বজাৰ কৰাটোৱেই। কিবাচোন খদম দমখন লাগে, তথাপিও তাহাঁতি আজৰি হ'ল। পূজাই কিনিলে এটি বিশেষ বস্তু তাই জীৱনৰ বিশেষ মানুহজনৰ বাবে। আচলতে তাই আজি মলয়াৰ লগত বজাৰলৈ আহিছে এই বিশেষ বস্তুটি কিনিবৰ বাবেই। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ দিন পূজাৰ জীৱনৰ। পূজাহঁতে ৰাতিপুৱা বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতেই পূজাৰ ডাঙৰ দেউৰাক মানৱে ফোন কৰিছে। মা, চানে চকুত অলপ দুখ পালে, কালি ৰাতিয়েই অকণমান, মানে অকণমান বেছিকৈয়ে পাইছে। মানৱে ৰাতিপুৱা 10 বজাত ফোন কৰি কথাখিনি কৈছে তাৰ মাক, অৰ্থাৎ পূজাহঁতৰ শাহুৱেকক। গতিকে পূজাহঁতৰ বজাৰলৈ যোৱাৰ প্ৰগ্ৰেমটোত কৰবীহঁতৰ ঘৰলৈ এপাক মৰাৰ কথাটোও অন্তৰ্ভুক্ত হ'ল। কৰবী পূজাৰ ডাঙৰ জা। তাই বৰ্তমান আছেগৈ একেখন চহৰতে থকা তাই মাকৰ ঘৰত সপৰিয়ালেৰে। সেয়ে পূজা আৰু মলয়াই এঘণ্টাতেই তাহাঁতৰ বজাৰখন সামৰি ওলালগৈ কৰবীহঁতৰ ঘৰ 10 মিনিটৰ বাবে মাত্ৰ কণমানিটোৰ খবৰ এটা কৰিবলৈ। যোৱা পূজাহঁতৰ কৰবীহঁতৰ ঘৰৰ পৰা ওলাল 7 বজাতে। কোনোমতে ৰিক্সা এখন লৈ তাহাঁতি সোমালহি মণিহাৰী দোকান এখনত। মলয়াৰ আকৌ মাহৰ জৰুৰী বস্তুটো ল'বলৈ মনত পৰিল তেতিয়াহে। তাৰপিছত দুয়ো খৰখেদাকৈ খোজ ল'লে ঘৰলৈ। ঘৰ পাই গৈ মানে ঘড়ীত তেতিয়া সময় 7:30। ঘৰত সোমাইহে পূজাৰ মনত পৰিল গিৰিয়েক প্ৰবীৰেচোন বজাৰলৈ যাবৰ সময়তেই কৈছিল 6:30 ঘৰত পাবাহি, মোৰ এখন দৰকাৰী মিটিং আছে। তোমালোক নহালৈকে ল'ৰা দুটাক এনেকৈ থৈ মই নাযাওঁ, নাপাহৰিবা, বহুত বহুত দৰকাৰী। কিন্তু কি কৰিব এতিয়া তাই, কোনোদিনেই মিটিং কৰি নোপোৱা প্ৰবীৰৰ আকৌ কিহৰ মিটিং ওলাল। কোনোমতে ঘৰত সোমাই কাপোৰ কানি সলাই ভৰি হাতকেইটা ধুই ল'লে তাই। সন্ধ্যাৰ চাকিগছ দি তাই হাতত একাপ চাহ লৈ প্ৰবীৰৰ ওচৰ পালেগৈ।

0: খঙত পুৰা অগ্নি শৰ্মা হৈ আছে প্ৰবীৰ। একো নমতাকৈ চাহকাপ থৈ গুচি আহিল তাই। আধা ঘণ্টামান পাছত প্ৰবীৰৰ খঙৰ লেবেল জুখিবলৈ বুলি আকৌ গ'ল তাই প্ৰবীৰৰ ওচৰলৈ। নাই, প্ৰবীৰচোন কোঠাতেই নাই, ঘৰতেই নাই। পূজাই মনতে জুকিয়াই চালে, কিহৰ মিটিং হ'ব পাৰে এইখন? বিহু পূজাৰ বতৰটো নহয়, তেন্তে কি দৰকাৰী মিটিং এইখন? তাকো ইয়াত দুলীয়াজনত হ'লেও অলপ পানী ল'ব পাৰি। বন্ধৰ বাবে ঘৰলৈ আহি প্ৰবীৰচোন কেৱল মাৰ ওচৰতে থাকে। নিশা 10 বজাত উভতি আহিল প্ৰবীৰ, হাতত কেইবাটাও ডাঙৰ ডাঙৰ টোপোলা। উৎকণ্ঠা দমাব নোৱাৰি ল'ৰাকেইটাই তাইক সুধিলে, আমি কাৰ বিয়ালৈ যাম মা? দেউতাই কিয় ইমানবোৰ গিফ্ট আনিছে? পূজাৰ মনত নপৰিল এইকেইদিনত কাৰোবাৰ বিয়া, জন্মদিন ইত্যাদি আছে বুলি। তাই প্ৰবীৰলৈ চালে। প্ৰবীৰৰ চকুমুখত এক ৰহস্য ভৰা হাঁহিৰ আভাস। নিশা 12 বজাতহে পাকঘৰৰ পৰা আহৰি পালে পূজাই। প্ৰবীৰচোন একো খবৰেই নাই। অৱশ্যে আগতেনো কি পাইছে তাই এই দিনটোত প্ৰবীৰৰ পৰা? তাই ভাবি চালে কথাবোৰ। এইবোৰ ভাবি গুণি নিজৰ কোঠালী পালেগৈ তাই। ল'ৰাকেইটাইচোন শোৱাই নাই তেতিয়ালৈকে। প্ৰবীৰো, মলয়া, সৰুদেউৰ, প্ৰশান্তওচোন মাজৰাতিখনো তাহাঁতৰ কোঠাতেই। কি হৈছে এইবোৰ? পূজাই সকলোৰে চকুলৈ চালে। হাঁহি হাঁহি সকলোৱে তাইক জনালে শুভকামনা আৰু তাইৰ জীৱনৰ বিশেষ দিনটোৰ। 10 বিবাহিত জীৱনৰ আজি প্ৰথমবাৰলৈ উদযাপন কৰিলে স্বামী প্ৰবীৰে। অকল তাইৰে নহয়, তাহাঁতৰ জীৱনৰ এই বিশেষ দিনটো আজিৰ পৰা 10 আগতেই দেউতাকে দান কৰিছিল তাইক প্ৰবীৰৰ হাতত। এই অনুভূতিত খদমদম লাগিল পূজাৰ। আজৰি হ'ল প্ৰবীৰ আজি প্ৰথমবাৰলৈ অকৃত্ৰিম এধানি মৰম পূজাৰ গালে মুখে আঁকি দিলে। পূজাৰ নাকত লাগিল তাই অথনি বজাৰৰ পৰা কেৱল প্ৰবীৰৰ বাবেই বিচাৰি বিচাৰি অনা সুগন্ধিটোৰ গোন্ধতেই। আত্মসহাৰা হ'ল পূজাৰ হেঁপাহৰ বজাৰখন, তাই ভিতৰখনৰ দৰেই।
1: আইদেউসকল, শেষত এয়া অগ্নিশিখা দলৰ বন্তি হাজৰিকা আৰু সদস্যাসকলে পৰিৱেশন কৰিছে এটি বিয়ানাম। সদস্যাসকল হ'ল ৰেৱতী হাজৰিকা, নয়নমণি দেৱী, পিংকুৰাণী শইকীয়া, অঞ্জুমণি কলিতা, জ্যোৎস্না তালুকদাৰ আৰু গায়ত্ৰী দেৱী বৰঠাকুৰে।

আইদেউসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলোৰে কুশল কামনা কৰি আন এটি অৰ্ধ আকাশ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰৰ অগ্নিশিখা দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদনা কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 মিনিটত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: Series at Birmingham when reports last came in. Earlier, England won the toss and opted to bat first. In FIFA World Cup, France will take on Spain in the first semi-final at Dallas Stadium in Texas, US tonight. The match is scheduled to begin at 12:30 a.m. Indian Standard Time. France will look to book their place in third consecutive FIFA World Cup final. Spain, on the other hand, will aim to advance into their first World Cup final since lifting the trophy in 2010. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 266 দশমিক 66 মিটাৰত কিলোহাৰ্টছ 1125 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ এই অনুষ্ঠানত শুনক মহম্মদ ৰফিৰ কণ্ঠৰ ভজন।

গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ চোৰ বোলছবিৰ এটি গীত, গীতৰ শিল্পী লতা মঙ্গেশকাৰ আৰু মুকেশ।

0: শ্রোতাসকলে গীতালী অনুষ্ঠানত লতা মঙ্গেশকৰ আৰু মুকেশৰ কণ্ঠৰ চোৰ বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্রোতাসকল, খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ 14 নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত, কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি, ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনগোষ্ঠীকেইটাৰ দাবী প্ৰত্যাখ্যান কৰা নাই বুলি মন্তব্য কৰি ডাঃ পেগুৱে কয় যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে উল্লেখ কৰিছে।
2: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি যে তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে, আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে, তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰো যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে, সেইখিনি সংশোধন হ'ব।
1: ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ নেতা চৌধুৰীয়ে বিষয়টো সদনত উত্থাপন কৰি কয় যে কোচ ৰাজবংশী, মৰাণ মটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয় যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰি শ্ৰীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শ বুলি কেতিয়া ৰূপায়ণ কৰা হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণক লৈ বিৰোধী পক্ষৰ সদস্যসকল সন্তুষ্ট নহয় আৰু চৰকাৰে প্ৰস্তাৱটো কেতিয়া সংসদত উত্থাপন কৰিব সেই বিষয়ে অৱগত কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে। বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱাত বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজচক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে 14 নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মধ্য গুৱাহাটী, পাকাবেদবাৰী, চেঙা, সৃজনগ্ৰাম, বিৰচি

0: জৰুৱা, খোৱাং, জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ধলাই, ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজচক্ৰকেইটা গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। ডক্টৰ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজচক্ৰৰ সীমা সংলগ্ন কৰা, বৰ্তমানত চক্ৰ বিষয়াসকলৰ কামৰ বুজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজসেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
1: বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই, তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTC-ৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলো কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলো, সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে।
0: ডক্টৰ শৰ্মাই বৰ্তমানৰ কোনো ৰাজচক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলিও সদনক স্পষ্ট কৰি দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত নেনো ইউৰিয়া সাৰৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ী বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। সকলো জিলাৰ আয়ুক্ত, জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিখন জিলাত সাৰ ক্ৰয় বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত 7,000ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
3: ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ, গতিকে আমি কি কৰোঁ, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰোঁ। প্ৰায় 3,00,000 কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। আমাৰ এখন আকৌ কৈছোঁ কৃষি প্ৰধান দেশ, গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব, গতিকে কৃষকক আমি সহায় কৰিব লাগিব। আমি নেনো সাৰ কিনিবলৈ উৎসাহ যোগাওঁ কিন্তু বাধ্য কৰাব নোৱাৰোঁ। আমি কি কৰিব খুজিছো, ইউৰিয়াৰ ঠাইত নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছো। এই নেনো ইউৰিয়া ক'ত উৎপাদন হয়, ভাৰতত উৎপাদন হয়, গতিকে ভাৰতত উৎপাদন হলে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰোঁ, নেনো ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ।
2: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া মানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া মানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া মানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম বুলি তেওঁ কয়। এতিয়ালৈকে 58%ৰ পৰা 60%লৈ মৰগীয়া মানচ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
4: আজি মোৰ শেষ আৰু আজি মামনৰ ষ্টাৰ্ট হৈছে পামীৰ, মোক আৰু মতা নাই। সেয়া সিদ্ধাৰ্থ অকিলে অলপ কিছুমান কোৱেশ্যন সুধিছিলে, অলপ বেলেগ বেলেগ ধৰণৰ। আৰু আমি এটা ট্ৰিপ কৰিছিলোঁ দহাত 22 চনত আৰু আমেরিকা 23 চনত, সেইখিনিৰ পৰা সুধিছিলে আমি মেডিচিন খুৱাইছিলো নাই, অলপ বেলেগ বেলেগ ধৰণৰ কৈছে সুধিছিলে। বাকী মই যিখিনি ক'ব লাগে সেইখিনি কৈছো, এতিয়া তেওঁলোকে যি খুজিছে গোটেইখিনি কৈছো, আৰু যদি মোক দৰকাৰ হয় আকৌ মাতিলে মই নিশ্চয় আকৌ আহিম।

0: কোপারেট করি সিদ্ধার্থ শর্মা গোটে এটা যখন উকিল গোটেজন দিল্লীরে বাকি মানে যান শুনেছো গোটে কেস বাইরে আনব বিচারিছে কেসু খেলিব বিচরা নাই মানে যিমান শুনেছো সেইকাৰণে হয়তো হাইকোর্টত এপিলো করেছে মুসবস বলে কিন্তু যেহেতু ফার্স্ট চেক কোর্ট হয়েছে গতি ইয়াতে চলিব মোট মতে।
1: জয়ন্তী কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল, সেয়েহে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বিটিচিৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজহচক্ৰসমূহৰ পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
2: কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। জিলা প্ৰশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্চাৰীতো উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে আৰকাটিপুৰ অঞ্চলতো উচ্ছেদ চলায়। গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীণ নাট্যকৰ্মীলৈ শিল্পী সন্মান আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দুধনৈৰ ঠেকাচু তৃতীয় খণ্ড গাঁৱৰ মৃগেন্দ্ৰ মোহন কলিতাক বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে ধূপধৰাৰ নগেন পাটগিৰিলৈ শিল্পী পেঞ্চন আগবঢ়াইছে। প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰাই আজি শিল্পী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্ৰকাশ কৰিছে। যোগ্য ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপানী পৰ্টেল www.scholarship.gov.in আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। একাদশ শ্ৰেণীৰ ওপৰৰ সকলো পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শইকীয়াই সমল ব্যক্তি হিচাপে অংশ লয়। এই কাৰ্যসূচীত এগ্ৰিষ্টেক পৰ্টেলৰ ব্যৱহাৰ, ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়া, জৰীপৰ সময়ত ল'বলগীয়া সাৱধানতা, কৃষক পঞ্জীয়ন, সাৰৰ সুষম প্ৰয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু হিলৈধাৰী ফুটবল ক্লাবৰ উদ্যোগত হিলৈধাৰী ৰাজহুৱা খেলপথাৰত আজি গ্ৰীষ্মকালীন বিনামূলীয়া ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ অৰ্ধ শতাধিক খেলুৱৈয়ে প্ৰশিক্ষণত অংশ লয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ এডবাষ্টনত অনুষ্ঠিত প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে 45 অভাৰত 7টা উইকেট হেৰুৱাই 235 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 107 ৰাণত 6টা উইকেট হেৰুৱাই হোলঠেকত পৰে। ইয়াৰ পাছত জ' ৰুট আৰু এল ডাউচনে 7ম উইকেটৰ জুটিত 89 ৰাণ কৰি দলৰ স্থিতি সবল কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু গুৰনুৰ সিং ব্ৰাৰে 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত। কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি

মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নী ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে, আলোচনাৰ জৰিয়তে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আশাবাদী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰিছে, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়, অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। হায়দৰাবাদত অনুষ্ঠিত ব্ৰিক্ছ ফৰামত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এইদৰে উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি দক্ষতা ভাৰত অভিযানৰ অধীনৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স প্ৰযুক্তিয়ে সমগ্ৰ দেশতে বৃহৎ পৰিৱৰ্তন সাধন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ সকলোকে শেহতীয়া প্ৰযুক্তি দায়বদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি শ্ৰমিকসকলক নিজৰ দক্ষতা উন্নীত কৰি চাকৰি হেৰুওৱাৰ ভয় দূৰ কৰিবলৈ আহ্বান জনায়। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উন্নয়নত শ্ৰমিকৰ অমূল্য ভূমিকাৰ কথা স্বীকাৰ কৰি উদ্যোগ আৰু ট্ৰেড ইউনিয়নৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহ্বান জনায়। ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। প্ৰযুক্তিগত উন্নতিৰ লগত খোজ মিলাবলৈ মন্ত্ৰীগৰাকীয়ে দক্ষতা ভাৰত অভিযানৰ জৰিয়তে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলক প্ৰত্যক্ষভাৱে সামাজিক সুৰক্ষাৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ মুকলি কৰা ই শ্ৰম পৰ্টেলৰ সফলতাৰ কথাও উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত তীব্ৰ আক্ৰমণ চলায়। আমেৰিকাৰ সামৰিক বাহিনীৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আবু মুছা, বন্দৰ আব্বাছ, বুশেহৰ চাবাহৰ, জাস্ক আৰু কোনাৰ্কত আক্ৰমণ চলোৱা হৈছে। ইৰাণৰ উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ক্ষেত্ৰৰ লগতে দেশখনৰ নৌশক্তিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ইৰাণে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও কোনোধৰণৰ ক্ষয় ক্ষতি বা হতাহতৰ খবৰ প্ৰকাশ কৰা নাই। চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক আক্ৰমণ বন্ধ নকৰালৈকে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব। ইপিনে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে বাহৰেইন আৰু জৰ্ডানত আক্ৰমণ চলোৱাৰ লগতে হৰমুজ প্ৰণালীত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দুখন তেলবাহী জাহাজত আক্ৰমণ কৰে। এই ঘটনাত এজন নাৱিক নিহত হোৱাৰ লগতে 8জন নাৱিক আহত হয়। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আক্ৰমণত তেলবাহী জাহাজখনত থকা এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হয়। আহতসকলৰ 6জন ভাৰতৰ আৰু 2জন ইউক্ৰেইনৰ নাগৰিক বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৰ্ডানৰ সেনাবাহিনীয়ে কয় যে ইৰাণে দেশখনক লক্ষ্য কৰি নিক্ষেপ কৰা 4টা ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সন্দেহযুক্ত পাৰমাণৱিক ক্ষেত্ৰ পিকাজে মাউণ্টেইন ধবংস কৰি দিয়া বুলি ভাবুকি দিছে। পশ্চিমীয়া চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি নাটাঞ্জৰ ওচৰৰ এই পাৰমাণৱিক ক্ষেত্ৰত ইৰাণে গোপন পৰীক্ষা নিৰীক্ষা চলাই আছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীত ইৰাণৰ জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু প্ৰণালীটোত নিৰাপত্তাৰ নামত হোৱা ব্যয় মিলাবলৈ প্ৰতিখন বাণিজ্যিক জাহাজৰ পৰা 20% মাচুল আৰোপ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজত কেৱল ইৰাণৰ জাহাজ আৰু ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা জাহাজকহে নিষিদ্ধ কৰা হ'ব। তেওঁ লগতে অন্যান্য দেশৰ বাণিজ্যিক জাহাজক প্ৰণালীটোৰে মুক্ত চলাচলৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইৰাণে আমেৰিকাৰ বক্তব্যক অগ্ৰাহ্য কৰি হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী মাধ্যমৰ বাতৰি অনুসৰি সেনাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইব্ৰাহিম জলফাগ্ৰিয়ে কয় যে যিকোনো পৰিস্থিতিতে ইৰাণে হৰমুজ প্ৰণালীত আমেৰিকাৰ নিয়ন্ত্ৰণ মানি নলয়। তেওঁ লগতে সকীয়াই দিয়ে যে আমেৰিকাৰ সেনাবাহিনীক সমৰ্থন দিয়া যিকোনো স্থানীয় দেশক ইৰাণৰ শত্ৰু বুলি গণ্য কৰা হ'ব। নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰি নিৰাপদে আৰু নিৰ্বিঘ্নে নৌ পৰিবহণ তথা হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক প্ৰৱাহৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত সামাজিক মাধ্যমত এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সমগ্ৰ বিশ্বৰ লোকসকলৰ অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই আহ্বান জনোৱা হৈছে। শ্ৰীজয়ছৱালে কয় যে নতুন দিল্লীয়ে তেহৰানৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে এই আক্ৰমণসমূহ অতি সোনকালে বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি এই বিষয়ত ইৰাণৰ পক্ষলৈ নিজৰ কঠোৰতম প্ৰতিবাদ

0: সাব্যস্ত কৰিছে। দুয়োপক্ষই আলোচনাৰ মাজেৰে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰত আশাবাদী বুলি প্ৰকাশ কৰিছে।
1: We are closely following the developments that are happening in West Asia. We continue to call for safe and unimpeded navigation and flow of commerce through the Strait of Hormuz. This is key for ensuring economic and energy security of people across the world.
0: দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। যোৱা সপ্তাহত ভাৰ্চুৱেলযোগে এই আলোচনা অনুষ্ঠিত হৈছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োপক্ষই আলোচনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু কেইবাটাও বিষয়ত সহমতত উপনীত হৈছে। ভাৰত মালদ্বীপৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। 2024-25 বৰ্ষৰ তুলনাত 2025-26 বৰ্ষত দুয়োপক্ষৰ মাজৰ বাণিজ্য 13.54% বৃদ্ধি পাইছে। প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিয়ে বজাৰৰ প্ৰৱেশ বৃদ্ধি, বিনিয়োগৰ সুবিধা প্ৰদান, অধিক অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু দুয়োখন দেশৰ বহনক্ষম অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ জৰিয়তে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি দুয়োপক্ষই ন্যায় আৰু পাৰস্পৰিকতাৰে এখন বহল ভিত্তিক চুক্তিৰ দিশত কাম কৰি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সালসলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পূৰ্বৰ আঁচনিৰ সংস্কাৰ সাধন কৰাৰ কথা ঘোষণা কৰি কয় যে পূৰ্বতে সাৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰি অহা পাত্ৰসমূহৰ ব্যৱহাৰৰ পৰিৱৰ্তে অতি সোনকালে বিশেষ ধৰণেৰে নিৰ্মিত সাৰ পৰিবহণৰ পাত্ৰ ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে সাৰ পৰিবহণৰ দিশত ভাৰতীয় ৰেলৱে 85% অংশীদাৰিত্ব আগবঢ়াই আহিছে। তেওঁ কয় যে এই আধুনিকভাৱে নিৰ্মিত পাত্ৰসমূহ ব্যৱহাৰ কৰা সহজ আৰু এইসমূহে অপ্ৰদূষিতভাৱে সাৰসমূহ সংগ্ৰহ কৰি ৰখাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰেল বিভাগত সংস্কাৰ সাধন কৰাৰ ওপৰত সদায়ে উৎসাহ যোগাই আহিছে। শ্ৰীবৈষ্ণৱে লগতে বিভিন্ন দিশত ব্যৱহৃত উৰণীয়া ছাই পৰিবহণৰ ক্ষেত্ৰতো এই নতুন পাত্ৰসমূহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে প্ৰতি বছৰে চিমেণ্ট উৎপাদন আৰু পথ নিৰ্মাণৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত এই ছাইৰ 340 মিলিয়ন টন উৎপাদন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এই নতুনকৈ নিৰ্মিত হ'বলগীয়া পাত্ৰসমূহৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ বহু পৰিমাণে লাঘৱ কৰিব বুলিও উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। আলোচনাৰ জৰিয়তে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আশাবাদী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰিছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: FM ভেণ্ডৰ 102.4 MHz আৰু নিউজৰ নেয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ কৃষক ৰাইজৰ

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ এই বিষয়ে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ শস্য কৃমি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল প্ৰতিম নেওগক। নমস্কাৰ ডক্টৰ নেওগ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি জানিব খুজিম যে ধান খেতিত হোৱা বিভিন্ন সমস্যাবোৰ কি কি আৰু কৃষকসকলক এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: নিশ্চয়, ধান খেতিৰ বিভিন্ন সমস্যা বুলিলে ধান খেতিত হোৱা কেতবোৰ ৰোগ, বিভিন্ন কীট পতংগ তথা শস্য কৃমি আক্ৰমণৰ কথাই প্ৰধানকৈ উনুকিয়াব পাৰি। বিভিন্ন কীট পতংগৰ ৰোগ তথা শস্য কৃমিবিলাকে বিভিন্ন সময়ত ধান খেতি যথেষ্ট অনিষ্ট কৰি উৎপাদন হ্ৰাস কৰে।
0: হয়, এই ধান খেতিত কি কি ৰোগেনো অনিষ্ট কৰে অলপ জনাওকচোন।
1: ধানৰ কঠীয়া পৰা বা বীজ সিঁচাৰ পৰা আৰম্ভ কৰি
0: হয়
1: ধান চপোৱা সময়লৈকে ধান খেতিত বিভিন্ন ৰোগে আক্ৰমণ কৰি যথেষ্ট ক্ষতি কৰে। ধান খেতিৰ প্ৰধান ৰোগ বুলিলে আমি পাত জ্বলা বা ব্লাষ্ট ৰোগ, মুগা দাগ পৰা ৰোগ, চিট ব্লাইট বা বৌখা জ্বলি যোৱা ৰোগ, চিট ৰট বা বৌখা পচা ৰোগ, ষ্টেম ৰট বা কাণ্ড পচা ৰোগ, ধান গছৰ পোখা ওখ হৈ যোৱা ৰোগ, ধানৰ মাহী ৰোগ, বেক্টেৰিয়াজনিত ব্লাইট ৰোগ ইত্যাদি কথাই প্ৰধানকৈ উনুকিয়াব পাৰি।
0: হয়, ধানৰ এই প্ৰধান ৰোগসমূহৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণবিলাকৰ বিষয়ে কিছু ক'ব নেকি?
1: হয়, এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো ৰোগৰ লক্ষণসমূহ অধ্যয়ন কৰি ৰোগটো চিনাক্ত কৰি ল'লেহে আমি ৰোগ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িব পাৰিম। পোনপ্ৰথমে আমি ধানৰ ব্লাষ্ট ৰোগৰ কথালৈ আহোঁ। এই ৰোগ ব্লাষ্ট ৰোগ ভেঁকুৰজনিত এবিধ ৰোগ। এই ধান খেতিৰ গোটেই জীৱন কালচোৱাতে এই ৰোগ হ'ব পাৰে। কঠীয়াতলি ধানৰ ৰোৱাৰ 15-30 দিনৰ মানৰ পাছত আৰু ধানৰ থোক ওলোৱাৰ সময়ত এই ৰোগ বেছিকৈ হয়। আক্ৰান্ত ধান গছৰ পাতত মাকুৰ নিচিনা দুইমূৰ জোঙা, মাজভাগ বহল, দাঁতিটো মুগা বৰণীয়া আৰু কেন্দ্ৰভাগ ধোঁৱা বৰণীয়া দাগ দেখা যায়। পাছলৈ এই দাগবিলাক লগ লাগি পাতবোৰ জ্বলি যোৱাৰ দৰে হয়। ৰোগাক্ৰান্ত ধান গছবিলাকৰ গা গছ, গাঁঠি আৰু থোকৰ গুৰিত থকা গাঁঠি ক'লা পৰি যায় আৰু শেষত গছজোপা বা থোকটো আক্ৰান্ত হোৱা গাঁঠিতে ভাগি থাকে। ব্লাষ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা উৎপন্ন হোৱা ধানবোৰ আকৌ পতনুৱা হৈ যায়। ব্লাষ্ট ৰোগৰ পিছত আমি প্ৰধান ৰোগ বুলিলে আমি মুগা দাগ হোৱা ৰোগৰ কথা ক'ব পাৰোঁ। এই ৰোগ কেতিয়াবা মাটিৰ দোষ বা সাৰৰ ভুল প্ৰয়োগৰ বাবেও হ'ব পাৰে। সাধাৰণ খেতিয়কৰ ধান খেতিত য'ত গছৰ প্ৰকৃত যত্ন লোৱা নহয় তাত এই ৰোগ বেছিকৈ হয়, সেয়েহে ইয়াক দুখীয়া মানুহৰ ৰোগ বুলি কোৱা হয়। ৰোগৰ লক্ষণ হিচাপে আক্ৰান্ত ধান গছবিলাকৰ পাতত মুগা বৰণীয়া তিলৰ দৰে উপবৃত্তাকাৰ দাগ সিঁচৰিত হোৱা দেখা যায় আৰু পাছলৈ এই দাগবোৰ ইটোৱে সিটোৱে লগ লাগি গোটেই পাতখিলা আগুৰি ধৰিব পাৰে। এই দাগবোৰ গা গছ বা ধানৰ বীজতো হয়। বীজ আক্ৰান্ত হ'লে প্ৰথমতে সৰু ক'লা মুগা বৰণৰ দাগ পৰে আৰু পাছত গোটেই বীজটো ক'লা পৰিবলৈ ধৰাৰ লগতে ফাটিবলৈও ধৰে। তৃতীয়তে আমি ধানৰ অন্য এবিধ প্ৰধান ৰোগ বুলি ক'বলৈ হ'লে চিট ব্লাইট বা বৌখা জ্বলি যোৱা ৰোগৰ কথা ক'ব পাৰোঁ। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ বেছি বৰষুণ, বেছি উষ্ণতা, বেছি আৰ্দ্ৰতা আৰু এচিডযুক্ত মাটিৰ বাবে এই ৰোগ বেছিকৈ হয়। এই ৰোগৰ দ্বাৰা আক্ৰান্ত ধানৰ পাত আৰু পাতৰ তলৰ অংশ বা বৌখাত পানীৰ ঠিক ওপৰত কিছুমান দাগৰ সৃষ্টি হয়। ক্ৰমাৎ এই দাগবিলাক বাঢ়ি 2-3 চেণ্টিমিটাৰ দীঘলৈ সেউজীয়া পৰা গেৰুৱা বৰণ হয় আৰু দাগবোৰৰ চাৰিওকাষে ডাঠ মুগা বৰণৰ হয়। পাছলৈ এই দাগবোৰ একো একোটা পতি আকাৰ ধাৰণ কৰে আৰু বেছিকৈ আক্ৰান্ত পাত আৰু বৌখা শুকাবলৈ ধৰে। আক্ৰান্ত বৌখাৰ ওপৰত ভালকৈ লক্ষ্য কৰিলে মুগা বৰণৰ কিছুমান চিল্ক সদৃশ সূতাৰ আৱৰণ দেখা যায়। পাছলৈ বৌখাৰ ওপৰত কিছুমান ক'লা বৰণৰ গুটি সদৃশ স্ক্লেৰচিয়াৰ উদ্ভৱ হয়। এই স্ক্লেৰচিয়া

0: তাৰ সহায়ত ভেঁকুৰবিধে শস্য নষ্ট থকা অৱস্থাটো মাটিত বহুত দিন বৰ্তি থাকিব পাৰে। চিট ব্লাইডৰ পাছত ধানৰ প্ৰধান ৰোগ বুলিলে আমি চিট ৰট বা বৌখা পচি যোৱা ৰোগৰ কথা ক'ব পাৰি। এই ৰোগবিধো এবিধ ভেঁকুৰৰ আক্ৰমণ ফলত হোৱা ৰোগ। নকৈ মেলা ধৰা ধানৰ থোক আগুৰি থকা বৌখাত এই ৰোগৰ লক্ষণে দেখা দিয়ে। অনিয়মিতকাৰ মুগাবৰণৰ দাগ বৌখাত দেখা যায় আৰু ৰোগাক্ৰান্ত ধান গছবিলাকৰ থোকবোৰ সমূলি মেল নাখায়, নতুবা আংশিকৰূপে মেল খায় আৰু ধান থোকবিলাকত ধাৰৰ সলনি কেৱল পতানে হয়। ইয়াৰ উপৰি ধান খেতিৰ অন্য এবিধ ৰোগ হৈছে ষ্টেম ৰট বা কাণ্ড পচা ৰোগ। এই ৰোগো ভেঁকুৰৰ আক্ৰমণৰ ফলত হোৱা ৰোগ। পৈণত গছৰ পোখাবিলাকত কাণ্ডৰ পৰাই পানীৰ ওপৰত থকা অংশৰ পৰা গাহ মুগা বা ক'লা বৰণীয়া আক্ৰান্ত অঞ্চলৰ সৃষ্টি হয় আৰু অতিকৈ আক্ৰান্ত পোখাবোৰ কাণ্ডভাগ পচি যায় আৰু পাতবোৰ হালধীয়া পৰি শুকাই যায়। এই ৰোগবিলাকৰ উপৰিও কেতিয়াবা অন্য কেতবোৰ ৰোগো ধানত দেখা যায়। তাৰ ভিতৰত বাকানি বা ধান গছৰ পোখা ওখ হৈ যোৱা ৰোগ, বাকানি ৰোগ কঠীয়াতলিত বেছিকৈ হয়। ইয়াৰ দুই প্ৰকাৰৰ লক্ষণ দেখা যায়। গজালি ওলোৱা গুটিবোৰ মৰি যায় বা বগা বা গুলপীয়া ভেঁকুৰ এই গজালি ওলোৱা গুটিবোৰৰ গাত দেখা যায় আৰু আক্ৰান্ত কঠীয়াবোৰ অস্বাভাৱিকৰূপে ওখ, লেংপেঙীয়া আৰু হালধীয়া বৰণীয়া হৈ পৰা দেখা যায়। ধানৰ পথাৰত মাহী ৰোগেও অনিষ্ট সাধন কৰা দেখা যায়। ৰোগাক্ৰান্ত ধানৰ থোকৰ ধানবিলাক হালধীয়া বা সেউজীয়া টুকুৰাৰে ঢাক খাই থাকে আৰু এনে টুকুৰা ধাৰণ কৰা থোকত কিছুমান ধান পতান হৈ পৰে। এই ভেঁকুৰজনিত ৰোগৰ উপৰিও ধান খেতিত কেতিয়াবা অন্য এবিধ বেক্টেৰিয়াজনিত ব্লাইট ৰোগ হয়। পুৰত একেবাৰে ওপৰৰ পাতবোৰ ফুল ফুলাৰ সময়ত লেৰেলি মেল খাই যায়। ৰোগাক্ৰান্ত গছৰ পাতৰ আঁতৰৰ পৰা শুকান খেৰ বৰণীয়া আক্ৰান্ত অংশ আৰু দুই দাঁতিলৈকে তললৈ আগবাঢ়ি আহে। তদুপৰি পুৱাৰ ভাগত নিয়ৰ সদৃশ বেক্টেৰিয়াৰ টোপাল আক্ৰান্ত অংশত দেখা যায় আৰু গছবোৰ 3-4 সপ্তাহৰ ভিতৰত শুকাই যায়। এইবিলাকেই হৈছে ধান খেতিৰ বিভিন্ন ৰোগ।
1: এই ধান খেতিত হোৱা এই ৰোগবিলাক যিবিলাকৰ বিষয়ে আপুনি জনালে, এই ৰোগবিলাকক কেনেকৈ নিয়ন্ত্ৰিত কৰিব পাৰি এই বিষয়ে আমাৰ কৃষক ৰাইজক কওকচোন।
0: সকলো খেতিৰে কৃষি কৰ্ম আৰম্ভ কৰাৰ পৰাই বিভিন্ন ৰোগে যাতে খেতিডৰাত অনিষ্ট সাধন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যদি কৃষকসকলে উপযুক্ত প্ৰতিবিধান গ্ৰহণ কৰে তেন্তে খেতিডৰাৰ পৰা আমি নিশ্চয় ভাল ফল পাব পাৰোঁ। পোনপ্ৰথমে আমি ব্লাষ্ট ৰোগৰ নিয়ন্ত্ৰণ ব্যৱস্থালৈ আহোঁ। যিহেতু এই ৰোগ বীজৰ দ্বাৰা হোৱা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি, বীজৰ দ্বাৰা হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ বীজবোৰ সিঁচাৰ আগতে শোধন কৰিব লাগে। বীজবিলাক আমি দুটা পদ্ধতিৰে শোধন কৰিব পাৰি। প্ৰথম পদ্ধতিটো হৈছে তিওৱা পদ্ধতি। এই পদ্ধতিত প্ৰতি কিলোগ্ৰাম বীজৰ বাবে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম কাৰ্বক্সিন নামৰ ঔষধ ভালদৰে গুলি তেনে ঔষধৰ মিশ্ৰণত বীজবোৰ 24 ঘণ্টা তিয়াই ৰাখি টুকি আনি পাছত 48 ঘণ্টা সময় গাপ দিব লাগে। বীজ শোধন কৰা দ্বিতীয় পদ্ধতিটো হৈছে শুকান পদ্ধতি। ঢাকোন বন্ধ কৰিব পৰা এটা শুকান পাত্ৰত প্ৰতি কিলোগ্ৰাম বীজৰ লগত 2 গ্ৰাম কাৰ্বক্সিন নামৰ ঔষধ লৈ 5 মিনিটমান সময় ভালদৰে জোকাৰি মিহলাই দিব লাগে। তাৰ পাছত গুটিখিনি তিয়াই গাপ দিব লাগে। যিহেতু ৰোগবিধ কঠীয়াতলীয়াৰ ৰোপণ ক্ষেত্ৰত যিকোনো সময়ত হ'ব পাৰে, সেয়েহে ধাননিৰ দ্বাৰা সময়ে সময়ে আমি নিৰীক্ষণ কৰি থকাটো অতি প্ৰয়োজন। ধান গছৰ পাতৰ 5% ঠাই ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হ'লে ঔষধ প্ৰয়োগ কৰা প্ৰয়োজন। তেনে ক্ষেত্ৰত আমি প্ৰতি লিটাৰ পানীত 0.06 গ্ৰাম ট্ৰাইচাইক্লজল 75 WP ৰোগৰ আক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি 10-15 দিনৰ অন্তৰালত 2-3 বাৰ স্প্ৰে কৰিব লাগে। তদুপৰি অনুমোদিত ৰোগ সহনক্ষম জাত যেনে গোবিন্দ, কাবেৰী, মনোহৰ শালি আদি পংকজ, ব্লাষ্ট ৰোগ প্ৰতি বছৰে হোৱা ঠাইত কৰি ৰোগৰ পৰা বহুত সাৰিব পাৰি, তাৰমানে এইবিধ ৰোগৰ পৰা। ব্লাষ্ট ৰোগৰ পিছত আমি দ্বিতীয়তে মুগা দাগ পৰা ৰোগৰ নিয়ন্ত্ৰণলৈ আহোঁ। ধানৰ আক্ৰান্ত বীজৰ দ্বাৰা ৰোগ খেতিপথাৰত প্ৰৱেশ কৰে, সেয়েহে বীজবোৰ সিঁচাৰ আগতে ব্লাষ্ট ৰোগৰ নিচিনাকৈ আমি কাৰ্বক্সিন ঔষধে শোধন কৰি ল'ব লাগে এই মুগা দাগ পৰা ৰোগবিধ। তাৰপিছত আমি অনুমোদিত হাৰত সাৰ প্ৰয়োগ কৰিলে এই ৰোগৰ ক্ষতি সম্ভাৱনা বহুত কম থাকে। যদি ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ে তেতিয়া আমি এডিফেনফচ নামৰ ঔষধ 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ভালদৰে স্প্ৰে কৰি সুফল পাব পাৰোঁ। দ্বিতীয়তে ধান খেতিৰ অনিষ্টকাৰী ৰোগ হৈছে চিট ব্লাইট ৰোগ। এই ৰোগবিধ প্ৰতিৰোধ কৰিবলৈ আমি সদায় অনুমোদিত পৰিমাণত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে আৰু এই সাৰ একেবাৰে নিদি 2-3 ভাগ হিচাপে

0: প্ৰয়োগ কৰা ভাল। পথাৰত ধাননি দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হ'লে 2 মিলিলিটাৰ হেক্সাকোনাজল 5 EC ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই, নাইবা 1 মিলিলিটাৰ ভেলিডামাইচিন প্ৰতি লিটাৰ পানীত মিহলাই 15 দিনৰ অন্তৰালত 2-3 বাৰমান স্প্ৰে' কৰিব লাগে। বহু ক্ষেত্ৰত এই ৰোগৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ট্ৰাইকোডামা ভেঁকুৰযুক্ত ঔষধ প্ৰয়োগ কৰি আমি ভাল ফল পাব পাৰোঁ। তদুপৰি ধাননি দৰাত ৰোগৰ উৎস হিচাপে কাম কৰা অপ্ৰটিনবিলাক ধ্বংস কৰিও আমি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰপিছত আমি ধানৰ চিট ৰত ৰোগৰ কথালৈ আহোঁ। ধানৰ চিট ৰত ৰোগ বীজৰ দ্বাৰা খেতিপথাৰত উদ্ভৱ হোৱাৰ সম্ভাৱনা অতিকৈ বেছি বাবে ধানৰ বীজবোৰ সিঁচাৰ আগতে ভেঁকুৰনাশক ঔষধত শোধন কৰাটো অতিকৈ প্ৰয়োজন। এতিয়া আমি গম পালোঁ যে বীজ শোধন কৰাটো অতিকৈ উপকাৰী পদ্ধতি, যিহেতু বহু কেইবিধ ৰোগ বীজৰ দ্বাৰাও সংক্ৰমিত হয়। বীজ শোধন কৰি আমি ভাল ফল পাব পাৰোঁ। ষ্টেম ৰত বা কাণ্ড পচা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আমি 2 মিলিলিটাৰ হেক্সাকোনাজল 5 EC ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে' কৰি ভাল ফল পাব পাৰোঁ। তেনেদৰে ধান খেতিত বেক্টেৰিয়েল লিভ ব্লাইট ৰোগ দৃষ্টিগোচৰ হ'লে নাইট্ৰজেন সাৰ টপ ড্ৰেছ নকৰাই ভাল। তাৰ সলনি আমি পটাছ সাৰ বিঘাই প্ৰতি 8 কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। তদুপৰি ৰোগটো দেখা মাত্ৰকে 1 কিলোগ্ৰাম কেঁচা গোবৰ 5 লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। তাৰোপৰি আমি বাকানি ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ'লেও আমি বীজ শোধন কৰি ভাল ফল পাব পাৰোঁ। সেইদৰে আমি ধানৰ বিভিন্ন ৰোগবিলাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: হয়, ধান খেতিৰ আপুনি যথেষ্টখিনি ৰোগৰ বিষয়ে ক'লে আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়েও ক'লে। কিন্তু আমি দেখা পাওঁ যে ধান খেতিৰ প্ৰধান সমস্যা বুলিলে আমাৰ কৃষকসকলে সাধাৰণতে পোক পতংগ যি আক্ৰমণ কৰে ধান খেতিখিনি, তাৰ ওপৰত বেছি গুৰুত্ব। অনিষ্টকাৰী পোক পতংগৰ বিষয়ে জনাব নেকি?
0: নিশ্চয়। কোনো খেতিৰ সমস্যা বুলিলে আমি কেতিয়াও পোক পতংগক বাদ দিব নোৱাৰোঁ।
1: হয়,
0: ধান খেতি কৃষিকাল চোৱাত বিধে বিধে পোকে আক্ৰমণ কৰি যথেষ্ট অনিষ্ট সাধন কৰা পৰিলক্ষিত হয়। ধান খেতিৰ এবিধ অতিকৈ অনিষ্টকাৰী পোক হৈছে মজা খোৱা পোক। এই মজা খোৱা পোকৰ পলুবোৰ তলফালেদি ধান গছৰ গা গছত বিন্ধা কৰি মাজলৈ সোমাই গৈ অন্তৰ্ভাগ খায় আৰু সংবহন ব্যৱস্থাৰ ক্ষতি কৰে। তাৰ ফলত গছজোপা ৰঙা পৰি মৰি যায়। এই ৰঙা পৰা গছজোপাৰ মাজৰ কোঁহটো টানি দিলে অতি সহজতে ওলাই আহে। ধানৰ ফুল ধৰাৰ পাছত এই পোকৰ আক্ৰমণ হ'লে গোটেই ঠোকটো বগা পৰি শুকাই যায় আৰু ধানবোৰ পতনুৱা হয়। ধান খেতিৰ অন্য এবিধ অনিষ্টকাৰী পোক হৈছে চৰহা পোক। চৰহা বা চেলেকা পোকে লম্বভাৱে ধান গছৰ পাতৰ সেউজীয়া অংশ চুহি খাই পেলায়। ফলত পাতবোৰ শুকান খেৰৰ নিচিনা হৈ গোটেই ধাননিৰ দ্বাৰা বগা বা খেৰবৰণীয়া হৈ পৰা দৃষ্টিগোচৰ হয়। চৰহাৰ পোকৰ দ্বাৰা আক্ৰান্ত ধাননি পথাৰবিলাকত পূৰ্ণাংগ পোকৰ অৱস্থিতি সহজে চকুত পৰে। পূৰ্ণাংগ চৰহা পোকবিলাক ক'লা বৰণীয়া জুইশলা কাঠিৰ খাৰটোৰ সমান আৰু ইহঁতে গোটেই গাতে কাঁইট থাকে। তৃতীয়তে ধান খেতিৰ অনিষ্টকাৰী পোক বুলিলে টোপলিকটা পোকৰ কথা ক'ব পাৰি। টোপলিকটা পোকে পথাৰত ধান গছবিলাক পোখা মেলাৰ লগে লগে আক্ৰমণ কৰে। ইহঁতৰ পলুবোৰে পাতৰ কোষবিলাক খায় আৰু পাতবিলাক কাটি গোটেই গাটো মেৰিয়াই লয়। ফলত পাতবোৰ কাঁচিৰে কটাৰ দৰে দেখি। ধান খেতিৰ অন্য এবিধ অতিকৈ অনিষ্টকাৰী পোক হৈছে শুৰ পোক। ধাননি পথাৰত পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে শুৰ পোকৰ আক্ৰমণ হয়। এইবিধ পোকে গছৰ পাতৰ দাঁতিৰ পৰা খাই অহাৰ ফলত মধ্যশিৰা আৰু গছৰ কাণ্ডডালহে পথাৰত দেখিবলৈ পোৱা যায়। ইহঁতে অতি কম সময়তে আক্ৰমণ কৰি ধাননি পথাৰবিলাক গৰুৱে খোৱাৰ নিচিনা কৰি পেলায়। ধানৰ গাখীৰতি অৱস্থাত আক্ৰমণ কৰা পোক বুলিলে গান্ধী পোকৰ কথা ক'ব পাৰি। গোন্ধৰ কাৰণে গান্ধী পোক সকলোৰে পৰিচিত। ইহঁতে সাধাৰণতে গাখীৰতি অৱস্থাত ধানৰ ঠোকবিলাক আক্ৰমণ কৰি গাখীৰ বা ৰস শুহি খায়। তাৰ ফলত ঠোকবিলাক পতনুৱা হৈ পৰে। কেতিয়াবা কেতিয়াবা ধান খেতিত অন্য কেতবোৰ পোক যেনে থ্ৰিপছ, সেউজীয়া খহনী পোক ইত্যাদিও দৃষ্টিগোচৰ হয়। এই থ্ৰিপছ নামৰ ওকণিৰ দৰে অতিকৈ ক্ষুদ্ৰ ক'লা বৰণীয়া পতংগবিধে পাতৰ ৰস শুহি খোৱাৰ ফলত পাতৰ আগবোৰ ৰঙচুৱা হৈ লাহে লাহে ওপৰ ফালৰ পৰা পাতবোৰ মেৰ খাই শুকাই যোৱাৰ দৃষ্টি হয়। ইহঁতে কঠীয়া পোখা মেলা আৰু ধানৰ ফুল ধৰা সময়ত আক্ৰমণ কৰে। এইবিধ ক্ষুদ্ৰ পতংগৰ আক্ৰমণ পানী নথকা পথাৰতহে পৰিলক্ষিত হয়। তদুপৰি সেউজীয়া খহনী পোকো সেউজীয়া বৰ্ণৰ এবিধ ক্ষুদ্ৰ পতংগ। এইবিধ পতংগই বিভিন্ন ভাইৰাছ বহন কৰি নিয়াৰ ফলত ধানৰ তুংৰু, হালধীয়া পৰা ইত্যাদি কেতবোৰ ৰোগৰো সৃষ্টি হয়। এইদৰে আমি বিভিন্ন পোকৰ আক্ৰমণ আমি ধান খেতিত বিভিন্ন সময়ত আমি দেখা পাওঁ।
1: এই ধান খেতিৰ

0: অনিষ্টকাৰী পোক বা কীট পতংগবিলাকক আমাৰ কৃষকসকলে কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই বিষয়ে জনাওকচোন।
1: এই অনিষ্টকাৰী কীট পতংগবিলাক নিয়ন্ত্ৰণ কৰিবলৈ আমি বিভিন্ন ব্যৱস্থা কৰোঁ। কীট পতংগ নিয়ন্ত্ৰণ কৃষিকাৰ্যৰ এক অবিচ্ছেদ্য অংগ। অধিক উৎপাদন লাভ কৰিবৰ বাবে আৰম্ভণিৰ পৰাই শস্যৰ প্ৰতিপালনৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে। কীট পতংগ নিয়ন্ত্ৰণত বিশেষকৈ ৰাসায়নিক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। সেয়েহে অনিষ্টকাৰী কীট পতংগ দেখা মাত্ৰকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাতকৈ সমন্বিত ব্যৱস্থাৰ ওপৰত অধিক জোৰ দিব লাগে। বিভিন্ন সমন্বিত ব্যৱস্থাৰ দ্বাৰা আমি কীট পতংগবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। পথৰুৱা আলিত আৰু পথাৰৰ ওচৰ পাজৰে মাজত থকা সকলোবোৰ বন বাট আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে, কাৰণ এই এনেধৰণৰ সকলোবোৰ বন বাটে বিভিন্ন পোকৰ খাদ্য আৰু বংশবৃদ্ধিৰ স্থল। ৰোৱাৰ আগতে ধানৰ কঠীয়াবিলাকৰ আগ কাটি পেলাব লাগে। এইবিলাক ততালিকে গৰু ম'হক খাবলৈ দিব লাগে বা অন্য উপায়েৰে নষ্ট কৰিব লাগে, কিয়নো চৰহা, মজাখোৱা আৰু অন্যান্য প্ৰায়বিলাক ধানৰ অনিষ্টকাৰী কীট পতংগই পাতৰ আগ অংশত কণী পাৰে। সেয়েহে ধানৰ ৰোৱাৰ আগতে পাত কঠীয়াৰ পাতবিলাক আগ অংশটো কাটি দিয়াটো অতিকৈ প্ৰয়োজন। চৰহা পোকৰ দ্বাৰা আক্ৰান্ত পথাৰবিলাকৰ নৰাবিলাক পুৰি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে, কিয়নো ধানৰ মুহা নাইবা শিপাত চৰহা পোকৰ পূৰ্ণাংগ গোবৰুৱাবিলাকে শীতকালত অতিবাহিত কৰে। চৰহা পোকবিলাকে বছৰত ধান নথকাৰ সময়ছোৱা দলনি আৰু পিটনিত থকা দল, উৰিদল, বাঁহপতীয়া আদি ঘাঁহবিলাকত মাঘ মাহৰ পৰা বহাগলৈ বংশবৃদ্ধি কৰে। এনেধৰণৰ ঘাঁহবিলাক ফাগুন চ'ত মাহৰ ভিতৰত সম্পূৰ্ণভাৱে নষ্ট কৰিব লাগে। এইদৰে আমি বিভিন্ন ব্যৱস্থা কৰিব পাৰোঁ। সেইদৰে আমাৰ মজা খোৱা পোক, পাতমেৰুৱা পোকৰ পলুবিলাক খাবলৈ পথাৰত চৰাই বহিব পৰাকৈ বাঁহৰ জেং কেতবোৰ পুতি থোৱাৰ ব্যৱস্থাও আমি কৰি সুফল পাব পাৰোঁ। তাৰোপৰি কেৰাচিন তেলত ডুবোৱা ৰছী এডাল দুজন মানুহে যদি ডুমুৰে ধাননি পথাৰ দ্বাৰা জোকাৰি দিয়া হয় তেন্তে কেতবোৰ পোকৰ আক্ৰমণ কমি যায়। সেইদৰে বগৰী গছৰ কাঁইটীয়া ডালেৰে ধান গছবিলাক কোবাই দিলেও চৰহা পোক মৰে। বিহটো প্ৰয়োগ কৰিও ধানৰ বহুত পোক মাৰিব পাৰি। এনেটো প্ৰয়োগ কৰোঁতে টোপত আকৰ্ষণযুক্ত পদাৰ্থ যেনে গান্ধি পোকৰ কাৰণে মৰা ভেকুলী, কেঁকুৰা নাইবা গেলা মাছ ব্যৱহাৰ কৰি অধিক ফলৱতী হ'ব পাৰে। মজা খোৱা পোক বা পাতমেৰুৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে ট্ৰাইকোগামা জেপনিকাম নামৰ উপকাৰী পতংগবিধ প্ৰতি হেক্টৰ মানে 7.5 বিঘা মাটিত 50,000 প্ৰতি সপ্তাহৰ মূৰে মূৰে ছবাৰকৈ প্ৰয়োগ কৰি সুফল পাব পাৰি। এই অতিকৈ ক্ষুদ্ৰ পতংগবিধ কেতবোৰ কাৰ্ডত পোৱা যায় যাক ট্ৰাইকোকাৰ্ড বুলি কোৱা হয়। জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে বিভেৰিয়া বেচিয়ানা নামৰ ভেকুৰবিধ চৰহা পোক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াক এক বিশেষ মাধ্যমত বংশবৃদ্ধি কৰা হয়। প্ৰতি 400-700 লিটাৰ পানীত 3 কিলোগ্ৰাম উক্ত ভেকুৰবাহক মাধ্যমটি মিহলি কৰি প্ৰতি হেক্টৰ মাটি খেতিত প্ৰয়োগ কৰিব লাগে। বিভেৰিয়া বেচিয়ানাৰ উপৰিও অসমত যথেষ্ট সংখ্যক ঔষধিযুক্ত গছ গছনি আছে। সহজে পোৱা নিমৰ গছ, জাৰ্মানী বন, পথৰুৱা বিহলাঙনি ইত্যাদি গছলতাবোৰো ব্যৱহাৰ কৰিব পাৰি। জৈৱিক কীটনাশক ঔষধ হিচাপে নিমৰ দ্বাৰা তৈয়াৰী বহুত ঔষধ বজাৰত উপলব্ধ হয়। গতিকে নিমৰ দ্বাৰা তৈয়াৰী এনে ঔষধ প্ৰয়োগ কৰিও সুফল পাব পৰা যায়। গতিকে কৃষকসকলে সঠিক সময়ত সঠিক মাত্ৰাত জৈৱিক ঔষধ প্ৰয়োগ কৰিলে বহু সকাহ পাব পাৰে। এনে ঔষধ সদায় আবেলি সময়ত প্ৰয়োগ কৰক। এতিয়া আমি ধান খেতিৰ অনিষ্টকাৰী কীট পতংগ যদি সংখ্যা বাঢ়ি আৰ্থিকভাৱে হানি কৰিব পৰা অৱস্থা পায় তেতিয়া আমি ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিব পাৰোঁ।
0: হয়,
1: মজা খোৱা পাতমেৰুৱা, টোপলিকটা, পিঁয়াজী পতীয়া, চৰহা, খুৰপোক আদি নিয়ন্ত্ৰণ কৰিবলৈ আমি থায়মেটাক্সম 25 WG প্ৰতি হেক্টৰত 100 গ্ৰাম বা ক্ৰনটানিপল 0.4 G প্ৰতি হেক্টৰক 1 কিলোগ্ৰাম ক্ৰনটানিপল 25 BCC প্ৰতি হেক্টৰত 30 গ্ৰাম ফিপ্ৰনিল 5 SC প্ৰতি হেক্টৰত 370 মিলিলিটাৰ প্ৰয়োগ কৰিব পাৰি। সেইদৰে ছগা, পাত উকনি আদি নিয়ন্ত্ৰণ কৰিবলৈ থায়মেটাক্সাম 25 WG প্ৰতি হেক্টৰত 100 গ্ৰাম, ইমিডাক্লৰপিড 70 WG প্ৰতি হেক্টৰত 35 গ্ৰাম প্ৰয়োগ কৰিব পাৰে। সেইদৰে গান্ধী পোক নিয়ন্ত্ৰণ কৰিবলৈ 1% শক্তিযুক্ত নিমল নাইবা 1500 PPM শক্তিযুক্ত নিমচিট কাৰ্নেল এক্সট্ৰেক্ট ব্যৱহাৰ কৰিব পাৰি। এইদৰে আমি কীটনাশক ঔষধ ব্যৱহাৰ কৰিও মানে বেছিকৈ ক্ষতিসাধন হ'লে এনেকুৱা ধৰণৰ কেতবোৰ কীটনাশক

0: ঔষধ ব্যৱহাৰ কৰি আমি পোকবিলাক নিয়ন্ত্ৰণ কৰিব।
1: কিন্তু পৰাপক্ষত মানে জৈৱিকভাৱে
0: নিয়ন্ত্ৰণ কৰাটো বেছিকৈ ভাল, যিহেতু কীটনাশক ঔষধৰ বহুতো পাৰ্শ্বক্ৰিয়া থাকে, বায়ুমণ্ডল প্ৰদূষিত কৰে, খেতি মাটিত থকা পানীবিলাক, গাঁৱৰ দুৱাৰ তাৰত যিবিলাক পানী থাকে সেই পানীবিলাক প্ৰদূষণ কৰে, মানুহৰ স্বাস্থ্য পক্ষে, পশু পক্ষীৰ স্বাস্থ্যৰ বাবে অনিষ্টকাৰী। সেইকাৰণে পৰাপক্ষত কীটনাশক ঔষধ প্ৰয়োগ নকৰাই ভাল। কিন্তু অতিকৈ বেছিকৈ যদি ক্ষতি হয় তেতিয়া অন্য উপায় নাথাকিলে কীটনাশক ঔষধ প্ৰয়োগ কৰিবলৈ আমি আগবাঢ়িব লাগে।
1: ৰাসায়নিক
0: কীটনাশক ঔষধ
1: হয়। ইমান পৰে আপুনি ধান খেতিত হোৱা বিভিন্ন ৰোগ আৰু পোক পতংগৰ বিষয়ে বহুখিনি কথা জানিবলৈ দিলে। ধান খেতিৰ অনিষ্টকাৰী শস্য কৃমিনো কি, এই বিষয়ে কৃষকসকলক অলপ বুজাই ক'ব নেকি?
0: নিশ্চয় ক'ম। শস্য কৃমি হৈছে অতিকৈ ক্ষুদ্ৰ, খালি চকুৰে মনিব নোৱাৰা পেলুৰ নিচিনা জীৱ। ইহঁতে প্ৰধানকৈ শস্যৰ শিপা তথা গা গছ, পাত, পাতৰ থোৰ, পুষ্পবিন্যাসত আক্ৰমণ কৰি শস্যৰ যথেষ্ট অনিষ্ট কৰে। ধান খেতিৰ অনিষ্টকাৰী শস্য কৃমি বুলিলে উফৰা ৰোগ সৃষ্টি কৰা কৃমি আৰু শিপাত গাঁঠি তথা টেমুনাৰ সৃষ্টি কৰা শস্য কৃমিৰ কথাই প্ৰধানকৈ উনুকিয়াব পাৰে।
1: শস্য কৃমিৰ দ্বাৰা হোৱা ৰোগসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে জনাওকচোন।
0: হয়, শস্য কৃমিৰ দ্বাৰা ৰোগ বুলি ক'লে আমি প্ৰথমতে আমি উফৰা ৰোগৰ কথাই মনলৈ আহে, যিহেতু এই ৰোগবিধে সাধাৰণতে আমাৰ যিহেতু যিবিলাক মানে দক মাটিত খেতি কৰা বিশেষকৈ বাও ধানত এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আমি সমূহীয়া আৰু সংকল্পবদ্ধ ব্যৱস্থা হাতত লোৱা উচিত। বিভিন্ন নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰি এই প্ৰজাতিৰ শস্য কৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে। যিহেতু এই প্ৰজাতিৰ শস্য কৃমিবিলাকে শস্য গা গছবিলাকৰ তথা পাতৰ থোৰবিলাকৰ মাজত সোমাই থাকি শস্যৰ অনিষ্ট কৰে। এইবিলাকৰ শস্য কৃমিক মানে বিভিন্ন লক্ষণ দেখা যায়, যিহেতু বেছিকৈ আক্ৰমণ হ'লে ধানৰ গেৰবিলাক মানে থোকবিলাক ওলাই নাহে আৰু কেতিয়াবা আংশিকভাৱে ওলায় আৰু বেছিভাগ ধানেই পতনুৱা হয়। উফৰা কৃমিৰ আশ্ৰয়স্থল হৈছে নৰা, ধানৰ নৰাবিলাক। সেইকাৰণে শস্য চপোৱাৰ পিছত উফৰা কৃমিৰ আক্ৰমণ যদি হয় পথাৰত, এই নৰাবিলাক আমি জুই লগাই পুৰি পেলাব লাগে, তেতিয়া পাছৰ বছৰত শস্য কৃমিৰ আক্ৰান্তটো কমি যায়। সেইদৰে বাকী ৰৈ যোৱা নৰাবিলাক ভালদৰে হাল বাই মাটিৰ লগত মিহলাই মাটিডৰা অলপ দিন সূৰ্যৰ প্ৰখৰ তাপত চন পেলাই থৈও এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি। আনহাতে উফৰা আক্ৰান্ত অঞ্চলবিলাকত ধান খেতিৰ বিকল্প হিচাপে 3-4 বছৰ ব্যৱধানত উফৰা কৃমিয়ে আক্ৰমণ নকৰা কেতবোৰ শস্য যেনে মৰাপাত আদি খেতি কৰিও আমি এই শস্য কৃমিবিধ নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি কিছুমান হস্ৰম্যাদী ধানৰ জাত আছে যেনে পদ্মপাণী আদি খেতি কৰিও আমি উফৰাদি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইদৰে আমি বিভিন্ন ব্যৱস্থা ধৰণৰ গ্ৰহণ কৰিও আমি এই শস্য কৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি কেতবোৰ আৰু কিছুমান আমাৰ জৈৱিকভাৱে নিয়ন্ত্ৰণ পদ্ধতি আছে, সেইবিলাকো আমি ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয়তে আমাৰ উফৰা কৃমিৰ উপৰিও ধানৰ এবিধ অতিকৈ অনিষ্ট শস্য কৃমি হৈছে শিপাত গাঁঠি বা টেমুনাৰ সৃষ্টি কৰা শস্য কৃমি। এই শস্য কৃমিবিলাকে বিশেষকৈ ধান গছৰ কঠীয়াতলিত আৰু যিবিলাক ধান মানে ওখ মাটিত কৰা হয়, সাধাৰণতে বেছিকৈ পানী কম থকা মাটি, ওখ চানেকীয়া মাটিত কৰা হয়, সেই ধানবিলাকত এই টেমুনা বন্ধা শস্য কৃমিবিলাকে বেছিকৈ আক্ৰমণ কৰে। ইহঁতে আক্ৰমণ কৰিলে কি হয়, ধাননিৰ দ্বাৰা পাতবিলাক হৰিতকণাহীন হৈ হালধীয়া পৰি যায় আৰু ধান গছবিলাক চাপৰ হৈ থাকে, ওখ নহয় আৰু পুলি ভগাটো কমি যায়। আৰু ধান গছবিলাক যদি আমি উঘালি চাওঁ বা কঠীয়াবিলাক উঘালি চাওঁ, কঠীয়াৰ আগলি অংশত বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা আমি দেখা পাওঁ। এইদৰে আমি এই শস্য কৃমিবিধ চিনাক্ত কৰিব পাৰোঁ। এই শস্য কৃমি উফৰা কৃমিৰ নিচিনা নহয়, উফৰা কৃমিটোৱে শস্য গা গছত আক্ৰমণ কৰে, কিন্তু এই শিপাত গাঁঠি বন্ধা কৃমিবিধে শস্যৰ শিপাত আক্ৰমণ কৰে যিহেতু সিহঁতি মাটিতে থাকি যায়। সেইকাৰণে আমি মাটিখিনিত মানে শস্য কৃমিবিধ মৰাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আমি খেতি কৰিব লোৱা মাটিখিনিত ভালদৰে যদি চাহ কৰি গৰম সূৰ্যৰ প্ৰখৰ তাপত মানে যেতিয়া যি সময়ত আমাৰ উষ্ণতা বাঢ়ি থাকে, এপ্ৰিল মে' মাহত খুব বেছি যদি ধানৰ বেছি গৰম পৰে, উষ্ণতা বাঢ়ে, তেতিয়া আমি কেইবাবাৰো হাল বাই দিলে মাটিত তলত সোমাই থকা কৃমিবিলাক বাহিৰলৈ ওলাই আহে আৰু সূৰ্যৰ প্ৰখৰ তাপত মৰি যায়। তেনেদৰে আমি কিছুমান আমি জৈৱিক পদাৰ্থ যেনে খলি হয়, নিম কেক, তেনেকুৱা ধৰণৰ কাঠৰ গুড়ি, বহুত ধৰণৰ মেটেকাৰ মিশ্ৰণ আদি জৈৱিক পদাৰ্থ মাটিত যদি প্ৰয়োগ কৰোঁ, সেই আগতীয়াকৈ আমি যদি মাটিত হাল বাই দিয়া সময়ত প্ৰয়োগ কৰোঁ, এই জৈৱিক পদাৰ্থবিলাক যেতিয়া পচি যায় মাটিত, তেতিয়া তাৰমানে এই জৈৱিক পদাৰ্থ কিছুমান পচি যোৱাৰ লগে লগে কিছুমান পদাৰ্থ এমনিয়া, কিছুমান এচিড আদি ওলাই যায়, সেইবিলাক

0: কেউ শস্যকৃমিবিলাক মাৰি পেলায়। এইদৰে আমি শস্যকৃমিবিলাক বহুত ব্যৱস্থাৰে আমি নিয়ন্ত্ৰণ কৰোঁ, আমি ৰাসায়নিক ঔষধ নিদিও আমি এনেকৈ নিয়ন্ত্ৰণ কৰোঁ। তাৰোপৰি আমি কিছুমান শস্যাৱৰ্তন মানে ধান খেতি নকৰি ধান খেতিৰ পৰিৱৰ্তে আমি সেই মাটিডৰাত মাহজাতীয় শস্য বা অন্য কেতবোৰ মৰাপাত ৰাবি ছিজনত আমি সৰিয়হ আদি খেতি কৰিও আমি এই শস্যকৃমি বুলি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যিহেতু এই কৃমিবিধে ধান খেতি বা কিছুমান বন বাটতহে অনিষ্ট কৰে, কিন্তু অন্য মাহজাতীয় বা তেলজাতীয় শস্যত অনিষ্ট নকৰে। সেয়েদি আমি শস্যাৱৰ্তন কৰিও আমি শস্যকৃমি নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকৈ বিভিন্ন আমি জৈৱিক পদ্ধতিও নিয়ন্ত্ৰণ কৰিব পাৰে। আজিকালি বহুত ভেঁকুৰ, ট্ৰাইকোডাৰ্মা, পকনিয়া, পেচিলোমাইচিছ কেতবোৰ ভেঁকুৰ শস্যকৃমি নিয়ন্ত্ৰণ কৰিব পৰা উপকাৰী ভেঁকুৰ আছে। এই ভেঁকুৰজাতীয় কীটনাশক, জৈৱ কীটনাশকো আমি প্ৰয়োগ কৰিব পাৰোঁ। এইদৰে আমি বিভিন্ন পদ্ধতিৰে শস্যকৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তেনেদৰে আমি আৰু বিভিন্ন ব্যৱস্থা ল'ব পাৰোঁ। ধৰক আমাৰ কৃমি ধৰক আৰু কিছুমান আছে গুটিৰ দ্বাৰা বিস্তাৰিত হয়, সেইকাৰণে আমি সদায় আমি ধান খেতি কৰিবলৈ লওঁতে য'ৰ পৰা আমি বীজটো ল'ম সেই বীজবিলাক সদায় আমি চাৰ্টিফাই হ'ব লাগে আৰু য'ৰে পৰা ত'ৰ পৰা বীজ সংগ্ৰহ কৰিব নালাগে। আৰু বীজবিলাক সদায় সিঁচাৰ আগতে আমি ভালদৰে শুকুৱাই পতনুৱা বীজ নোহোৱা বা যিবিলাক উপযুক্ত বীজবিলাক আমি সিঁচাৰ ব্যৱহাৰ কৰিব লাগে। আৰু আমাৰ অপতিনবিলাকো আমি ভালদৰে নিয়ন্ত্ৰণ কৰি থাকিব লাগে, যিহেতু অপতিনবিলাকতো শস্যকৃমিবিলাকে আশ্ৰয় লৈ থাকিব পাৰে। সেইকাৰণে আমি পথাৰডৰা সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন, কিয়নো বহুতো পোক পতংগ শস্যকৃমি এই বন বাটবিলাকতে সোমাই থাকে। তাহাঁতি বন বাটবিলাকত সোমাই থাকি যেতিয়া বেছিকৈ আমাৰ বন বাটে আগুৰি ধৰে তেতিয়া খেতি অকল ধান খেতি বুলিয়েই নহয় সকলো খেতিতে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিলে পোক পৰুৱা বেমাৰ আজাৰ বহু পৰিমাণে হাত সাৰি থাকিব। এইদৰে আমি শস্যকৃমিবিলাকো আমি তেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু যিহেতু এই শস্যকৃমিবিলাক অতিকৈ ক্ষুদ্ৰ, সেইকাৰণে সিহঁতক কৃষকৰ গুপ্ত শত্ৰু বুলি কোৱা হয়। আমি পোকবিলাক আমি চকুৰে দেখা পাওঁ, শস্যকৃমিবিলাক কিন্তু দেখা নাপাওঁ। সেইকাৰণে আমি শস্যকৃমিয়ে আক্ৰমণ হোৱাটো আমি ধৰিবলৈ অতি কঠিন, কিন্তু আমি সেইকাৰণে পথাৰডৰাৰ সঘনাই নিৰীক্ষণ কৰি এই যিবিলাক লক্ষণৰ কথা ক'লোঁ সেই লক্ষণবিলাক সদায় দেখা পালে আমি তাৰপিছত আমি যে শস্যকৃমি হ'ব পাৰে সেই প্ৰতি সজাগ হ'ব লাগে, বিহিত ব্যৱস্থা আমি ল'ব লাগে। আৰু তাৰ বাবে আমি যদি দৰকাৰ হয় আমি শস্যডৰাৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি বা শস্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত আমি পৰীক্ষা কৰি চালে আমি তাৰ শস্যকৃমি আছেনে নাই সেইটো ওলাই যাব। আমি যিবিলাক লক্ষণ দেখা পাওঁ, যিহেতু চুটি চাপৰ হ'ব পাৰে, গছবিলাক হৰিকণা হয়, গছবিলাক পুলি ভগাটো কমি যায়, এইবিলাক শস্যকৃমি আক্ৰমণ কৰাৰ ফলতে সাধাৰণতে হয়, তেতিয়া আমি বিভিন্ন ব্যৱস্থা ল'বলৈ আগবাঢ়িব।
1: হয় ডক্টৰ নেওগ, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ সম্পৰ্কে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাৰ লগতে আমাৰ কৃষকসকল নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি নিজৰ সময় দি আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ।
1: হিৰলো অনুষ্ঠানটি শুনিলে, আজিৰ হিৰলো অনুষ্ঠানত ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ শস্যকৃমি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল প্ৰতিম নেওগে, অনুষ্ঠানটি যুগুতাই আদৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: चतुई आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: এয়া আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছো আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো। 1634 চনৰ আজিৰ দিনটোতে ঔৰংজেবক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে। মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছে ৱৰ্কিং কমিটিয়ে গ্ৰহণ কৰে আজিৰ দিনটোতেই। 1994 চনৰ আজিৰ দিনটোতে চক্ৰশিলা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।

1988 চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ এগৰাকী মুক্তিযুঁজাৰু, সমাজসেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী পূৰ্ণানন্দ দত্তৰ মৃত্যু হৈছিল।

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম হ'ল নৱকান্ত বৰুৱা। তেওঁ একাধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। এখুত ককাইদেউ নৱকান্ত বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেটতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেটীয়া কবি বুলিছিল। মূৰ আৰু পৃথিৱীৰ কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 1975 চনত ককাদেউতাৰ হাৰ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য একাডেমীয়ে প্ৰদান কৰা সাহিত্য একাডেমী বঁটা আৰু 1976 চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মবিভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ 1993 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 1988 চনত কমল কুমাৰী ফাউণ্ডেশ্যনে প্ৰদান কৰা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 1990 চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। তেওঁৰ আজি স্মৃতি দিৱস। তেওঁ 2002 চনৰ 14 জুলাই তাৰিখে মৃত্যুবৰণ কৰিছিল। বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। নৱকান্ত বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য একাডেমী বঁটা বিজয়ী ককাদেউতাৰ হাৰ উপন্যাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে। তেওঁ সৰ্বমুঠ 5খন উপন্যাস লিখিছিল। ইয়াৰে লগতে নৱকান্ত বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।

এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল মীনা আগৰৱালা। তেওঁৰ আজি স্মৃতি দিৱস। তেজপুৰ মহিলা সমিতিৰ হৈ 50 বছৰতকৈ অধিক কাল তেওঁ নানা সামাজিক কামত অংশ লৈছিল। 1950 দশকত তেওঁ জিলা সামাজিক উন্নয়ন সমিতিৰ অধ্যক্ষা আছিল। 1962 চনত চীনা আক্ৰমণৰ সময়ছোৱাত তেওঁ দলে অশেষ পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় সুৰক্ষা পুঁজিৰ বাবে বৰঙণি তুলিছিল। তেওঁ মুছলমান মহিলাৰ হকেও মাত মাতি 3 তালাক মেহেৰ আদিৰ বিৰোধিতা কৰিছিল। তেখেতে আজীৱন গ্ৰাম্যাঞ্চলৰ মহিলাৰ শিক্ষাৰ বাবে নানা ব্যৱস্থা গ্ৰহণ কৰিছিল। 1919 চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেজপুৰ মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল। এই সমিতি পুনৰ গঠন কৰি মীনা আগৰৱালাই নাৰী অধিকাৰ, নাৰী সবলীকৰণ আদিৰ অহোপুৰুষাৰ্থ কৰে। 2004 চনলৈকে তেওঁ এই সমিতিৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সমিতিৰ জৰিয়তে এক পুঁজি আৰম্ভ কৰি ঘৰুৱা হিংসা, বিবাহ বিচ্ছেদ আদি সমস্যাৰ সন্মুখীন হোৱা মহিলাসকলক সাহায্য প্ৰদান কৰিছিল।

0: আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা পৰ্যালোচনা কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজহচক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। কৃষকসকলক ইউৰিয়াৰ লগতে নেনো ইউৰিয়াৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী বিজু হাজৰিকাই আজি সদনত উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত প্ৰকাশ কৰে। কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় প্ৰশিক্ষণ অনুষ্ঠিত হয় আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন।

0: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন। শ্ৰোতাসকল, আজি স্বাস্থ্য ধন অনুষ্ঠানত আমি এটি অতি গুৰুত্বপূৰ্ণ ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, যি ৰোগত বৰ্তমান সময়ত এক সমীক্ষা মতে ভাৰতত প্ৰায় 9 কোটি প্ৰাপ্তবয়স্ক লোক আক্ৰান্ত হৈ আছে। অৰ্থাৎ প্ৰতি 10 গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকীকৈ এই ৰোগত আক্ৰান্ত হয়, আৰু এই ৰোগবিধ হৈছে ডায়েবেটিছ বা মধুমেহ। ইয়াৰ সংখ্যা কিয় বৃদ্ধি পাইছে, আমি ইয়াৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে এই ৰোগৰ বৰ্তমান সময়ত কেনেধৰণৰ এডভান্স ট্ৰিটমেণ্ট আছে, সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত এপ'ল' চুগাৰ ক্লিনিকৰ ডায়েবেটিছ বিশেষজ্ঞ তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰূপম চৌধুৰী। তেখেতে আজি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত বিৱৰি ক'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ।
1: হয়, নমস্কাৰ। এণ্ড আকাশবাণী তেজপুৰ চেণ্টাৰৰ পৰা আপুনি আহিছে, চ' আপোনাক স্বাগতম জনাইছো।
0: ছাৰ, আমি শ্ৰোতাসকলক ইতিমধ্যে কৈছো যে আমি ডায়েবেটিছৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, ডায়েবেটিছ বুলি ক'লে কোৱা হয় চাইলেণ্ট ডিজিজ, কিয়?
1: চাওক, ডায়েবেটিছৰ বেচিক যিখিনি কনচেপ্ট আই থিংক এতিয়া আৰু শ্ৰোতাসকলে জানে যে ডায়েবেটিছ কিয় হয়, লক্ষণসমূহ কেনেকুৱা। চাইলেণ্ট ডিজিজৰ লগতে মই কম এইটো চাইলেণ্ট কিলাৰ, যিহেতু প্ৰথম অৱস্থাত যেতিয়া চুগাৰ বাঢ়ে আমাৰ তেজত, তেতিয়া লক্ষণসমূহ নাহেগৈ, তো পেচেণ্টেও গম নাপায়। অন এন এভাৰেজ আপুনি যদি দেখে ডায়েবেটিছ হোৱা মানুহৰ অলৰেডি 3-4 বছৰ হৈয়ে যায়, তেওঁ হাইপাৰ গ্লাইচেমিয়া বুলি কয়, যিটো হাই ব্লাড চুগাৰ, সেইটো হৈ থাকে, তেওঁলোকে লক্ষণ বহুত দেৰিকে গম পাওঁ, এণ্ড বাই দেট টাইম কিছু সংখ্যক কমপ্লিকেশ্যন অলৰেডি আমাৰ শৰীৰত আহি যায়, তেতিয়াহে তেওঁলোক চিকিৎসকৰ কাষ চাপে। আমি বহুত ভিজিলেণ্ট হ'ব লাগে, বহুত টেষ্টিং কৰিব লাগে, জানিবলৈ যে কিবা কমপ্লিকেশ্যন আহিছে নেকি এট ডায়েগনোচিছ, যোনদিনা পেচেণ্ট প্ৰথম গম পাইছে চুগাৰ হোৱা। দেটছ ৱাই চাইলেণ্ট কিলাৰ বুলিতো কয়েই, কাৰণ ভিতৰত প্ৰত্যেক

0: অঙ্গ প্রত্যঙ্গ আপনার
1: হুম
0: এফেক্ট করে, যেহেতু
1: হুম
0: শর্করাটো বাড়ে আপনার তেজত,
1: তেজত
0: ব্লাড
1: হয়
0: স্ট্রিমত। কওকচোন, ব্লাডনো ক'ত নাযায়?
1: হয়
0: আমাৰ
1: হয়
0: চুলিৰ বুৰৰ পৰা নখলৈকো ব্লাড ছাপ্লাই
1: প্ৰতিটো
0: আছে।
1: ক্ষেত্ৰত
0: এনেকে ভাবিব পাৰে যে আমাৰ ঘৰত ইলেক্ট্ৰিচিটি যিটো ছাপ্লাই, তাত যদি অকণমানো 240 ভোল্টৰ জেগাত 250 ভোল্ট চলি থাকে ফৰ এ লংগাৰ পিৰিয়ড অফ টাইম, তেতিয়াতো আমাৰ কম্পিউটাৰটো বেয়া হ'ব,
1: হয়
0: টিভিটোও বেয়া হ'ব।
1: হয়
0: চ' এদিন গৈ পেলাই তো আমি যিমান সোনকালে ধৰা পেলাব পাৰোঁ সিমানেই ভাল। যিহেতু আমাৰ টাৰ্গেটটো অকল চুগাৰ কণ্ট্ৰল নহয় বা নাম্বাৰ কণ্ট্ৰল নহয়,

0: সংখ্যা বৃদ্ধি পাইছে, কিয়? এগৰাকী চিকিৎসক হিচাপে আপুনি কি বুলি ভাবে?
1: আপুনি অলরেডি কৈছে যে লাস্ট ডিকেড মানে দুটা শতাব্দীত আমি ভাবিছিলো যে নাম্বারটো বাই 20% 30% বাঢ়িব,
0: হয়
1: বাট বাই 2045 আজিৰ ডেটত যিমান ডায়েবেটিস আছে গোটেই নাম্বারটো ডাবল হৈ যাব। সো আমাৰ ককা আইতাৰ সময়ত হয়তো দুঘৰত এজন ডায়েবেটিস আছিলে, এতিয়া চাব এখন ঘৰত দুজন ডায়েবেটিক পেচেণ্ট আছে।
0: হয়
1: কাৰণবিলাক বহুতো, এটাতো জেনেটিক আছেই, তাৰ লগতে আপোনাৰ আমাৰ যিটো লাইফ ষ্টাইল দৈনন্দিন জীৱনৰ যিটো আমাৰ কাৰ্য তাৰ এটা ফলাফল ডায়েবেটিছ বুলি ক'ব পাৰোঁ। খাদ্য আগতে আপুনি চাব যেতিয়া হিষ্ট্ৰি ইফ ইউ গ' বেক টু হিষ্ট্ৰি আগতে খাদ্যৰ অভাৱ আছিলে,
0: হয়
1: চ' উই হেভ টু চেজ ফৰ ফুড। এতিয়া খাদ্য এবাণ্ডেণ্ট হৈ গৈছে
0: হয়
1: আৰু ডেট টু জাংক ফুড যিটো কওঁ আমি, ধৰক পেকেট প্ৰিজাৰ্ভেটিভ থকা খাদ্য আৰু বহুত শৰ্কৰা জাতীয় খাদ্য, সৰু বয়সৰ পৰাই মানুহে সৰু বাচ্ছাবিলাকে চাবচোন এটা চুইটেন বেভাৰেজ বুলি যিটো কওঁ, মই নাম নলওঁ কোনটো ব্ৰেণ্ড, বাট শৰ্কৰা জাতীয় বা চুগাৰ থকা ড্ৰিংকছ বিলাক ব্যৱহাৰ কৰে, আৰু আপোনাৰ খাদ্যটো ধৰক শৰ্কৰা জাতীয় খাদ্য য'ত কাৰ্বহাইড্ৰেট বেছি থাকে, প্লাছ আপোনাৰ ফিজিকেল এক্টিভিটি বহুত কমি গৈছে নহয় জানো। আগতে আমি সৰু থাকোঁতে স্কুলৰ পৰা আহি খেলিবলৈ গৈছিলোঁ, এতিয়াতো বাচ্চা খেলিবলৈ নাযায়, তাৰ কাৰণে কিছু সংখ্যক মই ভাবোঁ পেৰেণ্টছ সকলো দায়ী, কাৰণ ইমান এংগেজ কৰি দিয়া যায় চিলড্ৰেনবিলাকক, স্কুলৰ পৰা আহিলে মিউজিক ক্লাছত যোৱা, ড্ৰয়িং ক্লাছত যোৱা, বাট আমি এই যে আউটডোৰ এক্টিভিটি তাত অকণমান বেছি গুৰুত্ব দিলে ভাল হয়, কাৰণ মেদবহুলতা যিটো এটা নতুন অবেচিটি, সেইটো অকল অবেচিটি হৈ থকা নাই, এটা ডায়েবেচিটি হৈ গৈছে, ডায়েবেটিছ এণ্ড অবেচিটি গোজ হেণ্ড ইন হেণ্ড। আমি ফেটি লিভাৰ চাবচোন, প্ৰত্যেক ঘৰত ডায়েবেটিছ কম আছে, ফেটি লিভাৰ কিন্তু চবৰে আছে, 70% 80% মানুহৰ ফেটি লিভাৰ গ্ৰেড ওৱানেই হওক বাৰু। And now we are enter fraternity, we are shifting towards liver. আগতে পেংক্রিয়াস টো বহুত গুরুত্ব দিছিল নহয় জানো, বাট পেংক্রিয়াস ৰ লগতে আৰু আঠটা এনেকুৱা চক্ৰ আছে, কল অমনিয়াস অপ্টে, ইভেন আমাৰ ব্ৰেইন টো ইনভলভ ডায়াবেটিছ হোৱা, তাৰ মূলত এতিয়া লিভাৰ টো যিটো পাৱাৰ হাউচ অফ দ্য বডি বুলি কয়, তো লিভাৰ টোক বহুত ইম্পৰ্টেঞ্চ দিয়া গৈছে, এনেকুৱা মেডিচিনো আছে যোনে লিভাৰত কাম কৰে, ফেটি লিভাৰ ইজ একচুৱেলি প্ৰি ডায়াবেটিছ, যেনেকে PCOD আমি শুনিছিলো নহয় মহিলাসকলৰ হয়, পলিচিষ্টিক অভাৰিয়ান ডিজিজ, সিমিলাৰলি ফেটি লিভাৰ ইজ অলছো মাৰ্কাৰ অফ ইনসুলিন ৰেজিষ্টেন্স বেসিকালি, আৰু এইটো পিছত গৈ ডায়েবেটিছত কনভাৰ্ট হৈ যায়।
0: হয়, আপুনি কৈছে আমাৰ পূৰ্বজসকলৰ কথা, সেই সময়ত ইমান ডায়েবেটিছ নাছিলে, খাদ্যৰ অভ্যাসৰ কথা কৈছে, বৰ্তমান সময়ত আন এক সমস্যা শিশুসকলৰ ইমান কম সময়ত ডায়েবেটিছ হয়, সেয়াও বংশগত এটা কাৰণ হ'ব পাৰে, খাদ্যৰ কাৰণেই নে আন কিবা কাৰণো আছে?
1: শিশুসকলৰ যিটো ডায়েবেটিছ হয় মূলত এইটো টাইপ ওৱান ডায়েবেটিছ বুলি কয়, কম বয়সত হয়, ডেট ইজ অটো ইমিউন, আৰু আপোনাৰ যদি যিমান ডায়েবেটিছ পেচেণ্ট আছে বিশ্বজুৰি তাৰ 1% বা 2%হে আপোনাৰ টাইপ ওৱান ডায়েবেটিছ, বাকী 99% টাইপ টু ডায়েবেটিছ। নাও আমি টাইপ টু ডায়েবেটিছৰ কথা যদি কওঁ, সেইটো মোষ্টলি লাইফ ষ্টাইল জড়িত, চ' চাইল্ডহুড অবিচিটি যিটো সৰুতেই আপোনাৰ মেদবহুলতা হোৱা, সেইটোৱে পিছত ইনচুলিন ৰেজিষ্টেঞ্চ কৰে, আৰু মই যেনেকে মেনশ্যন কৰিলো আপোনাৰ ফিজিকেল এক্টিভিটি নাই বাচ্চাসকলৰ, ত' ইনচুলিন ৰেজিষ্টেঞ্চ বহুত কম বয়সতে ডেভেলপ কৰে। আগতে আমিও কিতাপত পঢ়োতে ধৰক টাইপ ওৱানৰ টাইপ টুৰ ডিফাৰেঞ্চেছ যদি চাই, টাইপ টুটো 40 বছৰৰ পিছত হয় বুলি আমিও
0: পঢ়িছিলো,
1: দিছ ইজ ভেৰি ৰিচেণ্ট, বাট এতিয়া কিতাপত ডেফিনেশ্যন চেঞ্জ হৈ গৈছে, ডাজ নট মেটাৰ আপোনাৰ এজ কিমান হয়, মোৰ সবতছে কম বয়সৰ টাইপ টু ডায়েবেটিছ হৈছে 8 বছৰৰ বাচ্ছা এটা,
0: 8 বছৰ,
1: তেখেত গোৱালপাৰাত আছে মানে ঘৰ তেওঁ, গণেশ দেখিছে না, গণেশৰ মূৰ্তি, তো এইটো সৰু একদম গণেশৰ হুবহু আৰু, ডেট মিনছ আমাৰ শাস্ত্ৰটো লিখা আছে প্ৰবেবলি গণেশ ৱাজ দ্য ফাৰ্ষ্ট ইউ ন' চাইল্ডহুড অবেচিটি এণ্ড ডায়েবেটিছ, সেই ষ্ট্ৰাকচাৰটো, আৰু চাব তেওঁ বহুত মিঠা খাই ভাল পাইছিলে, লাড্ডু হওক এনেকুৱা, তো সেইটো ধৰক মাইথলজিত এনেকুৱা দেখায়, বাট আমাৰ ডায়েবেটিছৰ কিতাপত মেনশ্যন আছে কি প্ৰবেবলি ডেট টাইম ইট ছেল্ফ মধুমেহ ৱাজ দেয়াৰ, মধুমেহ ৰোগৰ তাতে আমাৰ শাস্ত্ৰত লিখা আছে, মধুমেহ ৱৰ্ডটো তাৰ পৰা আহিছে, সংস্কৃত ৱৰ্ড হয়।

0: এই সেইটো ডিপিকশ্যন আৰু, মানে সেই সময়ত যে আমি খাদ্য ইমান সৰুৰ পৰা লোৱা আৰম্ভ কৰিলো যে অবেচিটি হ'ল চাইল্ড আৰু আপোনাৰ ডায়েবেটিছ হয়। এতিয়া বহুত আহি থাকে 15 বছৰীয়া 12 বছৰীয়া ল'ৰা ছোৱালী ডায়েবেটিছৰ আক্ৰান্ত হয়, বহুত দুখ লগা পৰিস্থিতি, কাৰণ তেওঁলোকৰ গোটেই জীৱনটো পৰি আছে আগত,
1: হয়
0: নহয় জানো? আৰু কমপ্লিকেশ্যন বিলাক ডিউৰেশ্যন অফ ডায়েবেটিছ লৈ বহুত কানেক্টেড। যিমান দেৰি সময় আপুনি ডায়েবেটিছৰ লগত আক্ৰান্ত হৈ থাকিব, সিমানে চান্সটো বেছি যে যিজনী বাচ্চাৰ 12 বছৰৰ ডায়েবেটিছ হৈছে, 70-60 বছৰত কিবা এটা কমপ্লিকেশ্যন হ'বগৈ। যাৰ ডায়েবেটিছ 50 বছৰত হৈছে, তেওঁৰতো টাইমটো অলপ কম হৈ গ'ল
1: কম হৈ
0: ফৰ
1: গ'ল।
0: ডেভেলপমেণ্ট অফ আপোনাৰ কমপ্লিকেশ্যন। চ' এই কমপ্লিকেশ্যন বিলাক বচাব লাগিলে আমি আৰ্লি ডিটেকশ্যন, মানে সোনকালে ধৰিব লাগিব আৰু এপ্ৰপ্ৰিয়েট ট্ৰিটমেণ্টটো দিব লাগিব,
1: হয়,
0: নহ'লে
1: আৰু আচলতে তেওঁলোকে আপুনি যিদৰে কৈছে শিশু এটাক বুজোৱাটো ইমান সহজো নহয়, অভিভাৱকৰ
0: বহুত
1: দায়িত্ব বহুত
0: বহুত
1: থাকিব।
0: ডিফিকাল্ট। আমি ইমান ষ্ট্ৰাগল কৰি আছো, ইয়াৰে পাৰ্ট অফ নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিছ ছচাইটি, ইয়াৰ গোটেই নৰ্থ ইষ্টৰ ডক্টৰসকল যোনে ডায়েবেটিছ প্ৰেক্টিচনাৰ, যোনে পেচেণ্ট চাই ডায়েবেটিছৰ, তেখেতসকল আছে ইয়াতে। আমি ট্ৰাই কৰি আছো, টাইপ 1 ডায়েবেটিছ যিবিলাক শিশুৰ হয় তেওঁলোকে দিনত 4 বাৰ ইনচুলিন ল'ব লাগিব। চ' চ' ডিফিকাল্ট, স্কুলত থাকোঁতে ধৰক ইনচুলিন এটা লোৱা শিক্ষকসকলে নাজানে, তাত নাৰ্ছিং ষ্টাফ নাই, আপুনি বিশ্বাস নকৰিব। দেৰ ইজ এ কেচ কিছুমান আগতে আমাৰ তাতে আহিছিল এপ্লিকেশ্যন, যে কোনোবা এখন স্কুলৰ টিচাৰে কৈছে যে আমাক বেলেগ স্কুলত দি দিয়ক, কাৰণ ইয়াতে ইনচুলিন ল'ব নোৱাৰ, মানে আমি এলাউ
1: ব্যৱস্থা
0: নকৰিম,
1: নাই।
0: ব্যৱস্থা নাই, আমাৰ আমাৰ ভয় লাগে। চাওকচোন, এইটোতো শিশুজনৰতো দোষ একো নাই। দেন আমি কি কৰিলোঁ, আমি যিটো বোৰ্ড আছে আৰু আপোনাৰ
1: হয়
0: এডুকেশ্যন বোৰ্ডত, আমি এপ্লিকেশ্যন ডক্টৰৰ ফালৰ পৰা কৈছোঁ যে এনেকে ডিস্ক্ৰিমিনেট কৰিব নোৱাৰে।
1: নোৱাৰে, নিশ্চয়
0: তো
1: নিশ্চয়।
0: এৱেৰনেছৰ বহুত অভাৱ, সজাগতাটো আনিব লাগিব। আৰু মই ধন্যবাদ জনাম আপোনালোকে এই বিষয়ে ধৰক ছচাইটিক এটা
1: হয়
0: এৱাৰনেছ আনিব
1: হয়।
0: চেষ্টা কৰিছে, আৰু ৰিকুৱেষ্ট কৰিম, হয়তো আমি কৰিব লাগিব যদি এখন সুস্থ সমাজ বিচাৰিছো, আমি ইয়াংগাৰ জেনেৰেশ্যন যিখিনি আছে বাচ্চাসকলক, যাতে এই কমপ্লিকেশ্যন বিলাকৰ পৰা বচাব পাৰোঁ।
1: বচাব, এটা খুব সুন্দৰ কথা আচলতে আপুনি কৈছে। এগৰাকী শিশুৱে তেওঁ ইনচুলিন ল'ব পৰা নাই বিদ্যালয়খনত, নিশ্চয়কৈ তাৰ শিক্ষকসকল বা ইমান সজাগ নহয়, যাৰ বাবে তেওঁ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়তো তেওঁৰ আপোনাৰ সন্মুখত আহিছে কাৰণে আপোনালোকে তেওঁৰ সমস্যাটো দূৰ কৰিব পাৰিছে, কিন্তু এনে বহু আছে
0: বহু শিশু আছে যোনে ডে টু ডে লাইফত বহুত ষ্ট্ৰাগল কৰি
1: ষ্ট্ৰাগল
0: আছে,
1: কৰি আছে। হয়
0: নট অনলি অকল বিদ্যালয়ত নহয়, বেলেগ জেগাতো মানুহে ভাবে সংক্ৰামিত হ'ব নেকি।
1: হয়,
0: যেনেকে এটা টাইমত HIV/AIDS-ৰ যিটো চিটুৱেশ্যন আছিলে, তাৰপিছত আমি এটা ধৰক ড্ৰাইভ এনেকুৱা কৰিব লাগে যে সজাগতা, যে মানুহবিলাকে জানে যে এইটো সংক্ৰমণ হোৱাৰ চান্স নাই, দিছ ইজ এ অটোইমিউন ডিজিজ। আৰু আমি টাইপ 1 ডায়েবেটিছ পেচেণ্ট বিলাকক সহায় কৰিব লাগিব। বহুত এনেকুৱা বিদ্বান লোক আছে, বহুত এক্টৰেছ আছে, লিখক আছে, যিসকল টাইপ 1 ডায়েবেটিছত আক্ৰান্ত, বাট দে হেভ ডান এক্সিলেণ্ট ইন দেয়াৰ লাইফ। তো সেই বস্তুখিনি আমি তেওঁলোকৰ এটা মানে এক্সাম্পল লৈ আমি শিকিব লাগিব আৰু সজাগ হ'ব লাগিব নিজে।
1: হয় নিশ্চয়কৈ, আৰু আমি বিচাৰিম চৰকাৰখনো এই ক্ষেত্ৰত অকণ পদক্ষেপ গ্ৰহণ কৰক, বিদ্যালয়সমূহতো যিদৰে আপুনি কৈছে শিশুসকলৰ ক্ষেত্ৰত, কাৰণ শিশুসকল আমাৰ ভৱিষ্যত, আৰু ভৱিষ্যতৰ যদি আমি এতিয়াই সুন্দৰকৈ সজাই পৰাই নিদিওঁ বা তেওঁলোকৰ স্বাস্থ্যৰ কথা চিন্তা নকৰোঁ, তেনেহ'লে এখন সুন্দৰ ভৱিষ্যত দেশৰ আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। চৰকাৰে পদক্ষেপ ল'ব লাগিব, বিভিন্ন সংগঠনে পদক্ষেপ ল'ব লাগিব, লগতে বিদ্যালয়সমূহে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। খুব সুন্দৰ ছাৰ। ছাৰ, আমি আলোচনা যিহেতু কৰি আছো ডায়েবেটিছৰ কথা, বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ কথা যদি আমি কওঁ, বহুত এডভান্স, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে বহুত এডভান্স হৈছে। ডায়েবেটিছৰ ক্ষেত্ৰত কেনেধৰণে এতিয়া এডভান্স হৈছে?
0: চাওক, ষ্টাৰ্ট কৰিম ট্ৰিটমেণ্টৰ পৰা,
1: হয়
0: ট্ৰিটমেণ্ট ডেট মিনচ মেডিচিনছ। চ' আজি এডভান্সমেণ্টৰ কথা আপুনি যদি দেখে, কিছু দশক আগতে বা কিছু বছৰ আগতে অসমীয়া যিখিনি পেচেণ্ট আছে তেখেতসকলে বাহিৰত যাব লগা হৈছিলে, তো বহিৰাজ্যত গৈ 4-5 দিন থাকি এটা ডায়েবেটিছৰ ট্ৰিটমেণ্ট আপুনি কৰিলে, বাট ডায়েবেটিছ ইজ ভেৰি ডাইনেমিক।
1: হয়
0: আজি যিটো পৰিস্থিতি মোৰ আছে, এমাহ পিছতে চেঞ্জ হৈ যাব পাৰে, কাৰণ লাইফ ষ্টাইলৰ কথা আছে, আপোনাৰ আপোনাৰ কিবা যদি ইনফেকশ্যন হয় তেতিয়া ধৰক চুগাৰ বিলাক বেলেগ হৈ যাব, শ্লিপ ডিছৰ্ডাৰ হ'লে, ষ্ট্ৰেছ হ'লে চুগাৰ বাঢ়িব, বহুত ফেক্টৰ আছে। সেইকাৰণে আমাক এটা ফ্ৰিকুৱেণ্ট ফ'ল' আপ লাগে, আৰু ফ'ল' আপটো কয় যে এভৰি 3 মান্থ, বছৰত 4 বাৰ আপুনি ডায়েবেটিছৰ ডক্টৰ তাত যাব লাগে, আৰু তাৰ এটা প্ৰট'কল আছে কেনেকৈ আপুনি কি কি টেষ্ট কৰিব আৰু কেনে

0: প্ৰিভেণ্ট কৰিব। নাও বহিৰাজ্যত যাবলৈতো চবৰে সামৰ্থ্য সেনেকুৱা নহয়
1: নাই।
0: ইমান ফ্ৰিকুৱেণ্টলি, এবাৰ হয়তো আপুনি গ'লে, বাট লোকেল জেগাত আপোনাক এটা গুড কম্প্ৰিহেনচিভ ডায়েবেটিছ কেয়াৰ চেটআপ এটা লাগে। চ' সেই অভাৱটো আমাৰ অসমত আছিলে, নৰ্থ ইষ্টত ধৰক উত্তৰ পূবত। আমি চেষ্টা কৰিছোঁ যে সকলো ডক্তৰটো আৰু অসমৰ পৰা ওলাই গ'লে নহ'ব,
1: নহ'ব
0: আমাৰ
1: হয়।
0: মানুহখিনিক কোনে চাব, হয় জানো? তো বহুত ডক্টৰ ঘূৰিও আহিছে, আৰু যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট এটা দেখিছোঁ আমি লাষ্ট এটা দশকত, এতিয়া এনেকুৱা চেণ্টাৰ্ছ আছে ইনক্লুডিং আমাৰ চেণ্টাৰটো য'ত আমি ওৱান ষ্টপ চলিউশ্যন এটা দিওঁ। ধৰক আপুনি আহিলে ডায়েটেৰি এডভাইচ, য়োগা, এক্সাৰচাইজ কেনেকৈ কৰিব, কাৰণ লাইফষ্টাইল ডিজৰ্ডাৰ এটা, লাইফষ্টাইল যদি মেনেজমেণ্ট নকৰে অকল ঔষধ খাই থাকিলে নহ'ব।
1: নহ'ব হয়।
0: তো ওৱান ষ্টপ চলিউশ্যন আছে, ইয়াতে চব কমপ্লিকেশ্যনবিলাক আমি স্ক্ৰীণ কৰোঁ প্ৰথমতে যেতিয়া পেচেণ্টজন আহে, তাৰপিছত আমি বছৰি কিছু টেষ্ট কৰোঁ, কিছু ছমাহে কৰোঁ, কাৰোবাৰ যদি কিডনিৰ প্ৰব্লেম আছে সেইটো ফ্ৰিকুৱেণ্টলি কিডনি ডক্টৰজনে চাব, হাৰ্টৰ আছে হাৰ্টৰ ডক্টৰ, এইটো এটা টীম ৱৰ্ক
1: টিম
0: হয়।
1: ৱৰ্ক হ'ব।
0: আৰু ডায়েবেটিক এডুকেটৰ বুলি এটা মানে কনচেপ্ট আছে, এইটো আমাৰ নৰ্থ ইষ্টত নাছিলেই। মই যেতিয়া প্ৰথম ঘূৰি আহিছোঁ চেন্নাইৰ পৰা 2016-ত, ইয়াতে ডায়েবেটিছ এডুকেটৰ মই এডভাৰটাইজমেণ্ট দিছোঁ, কোনোবাই চাকৰি কৰিব, কোনো নায়ে যোগ্য, কোনো পঢ়া শুনাই কৰা নাই সেই ক্ষেত্ৰত। আমি বহুত কাম কৰিলোঁ, কাৰণ হেণ্ড হোল্ডিংটো লাগে, ডায়েবেটিছ এডুকেটৰজনে আপোনাক চব বুজাই দিব, ইনচুলিনৰ পৰা টেবলেট, খাদ্য, এক্সাৰচাইজ, আৰু মাজে মাজে এটা ফোন যাব চব ঠিকে আছেনে নাই। কিছুমান চুগাৰ চেক কৰি আমি হোৱাটছএপৰ জৰিয়তে বস্তুখিনি পঠাব দিওঁ, আমি তাৰপিছত ড'জবিলাক টাইট্ৰেট কৰোঁ। চ' এই এডভান্সমেণ্টবিলাক আহিছে। আৰু মেডিচিনৰ যদি কথা কওঁ, লাষ্ট 10 বছৰত এনেকুৱা মেডিচিন আহিছে দুজ আৰ ডিজিজ মডিফাইং, মানে আগৰ টেবলেটবিলাক আছিলে খালি চুগাৰটো কমাই ৰাখে।
1: আচ্ছা
0: চ'
1: হয়
0: চুগাৰ কমালেতো নহ'ব, চুগাৰ বোলে কমি
1: হয়
0: আছে পেচেণ্টৰ হাৰ্ট এটেক হৈ থাকে। চ' হোৱাট ইজ দ্য পইণ্ট? আমাৰ কমপ্লিকেশ্যনবিলাক প্ৰিভেণ্ট কৰিব লাগিলে আমি এনেকুৱা ঔষধ লাগিব যিবিলাকে ধৰক আপোনাৰ বাকী অংগবিলাকো বেটাৰ কৰে।
1: বেটাৰ কৰে।
0: চ' সেনেকুৱা ঔষধ আহিছে এতিয়া, বহুত গ্ৰুপ আছে, SGLT2, GLP-1, সেইবিলাকে ল' চুগাৰো কেতিয়াও নকৰে। আপুনি শুনিছে ন, বহুত পেচেণ্টৰ ল' চুগাৰ
1: লো
0: হৈ
1: চুগাৰ।
0: থাকিল, ৰাতি একদম হস্পিটেলত এডমিট হ'ব লগা হ'ল। তো সেনেকুৱা টাইপৰ ঔষধৰ ব্যৱহাৰটো কমি আহিছে,
1: কমি আছে।
0: আৰু এনেকুৱা ঔষধ আহিছে যিবিলাকে কেতিয়াও ল' চুগাৰ নকৰে, প্লাছ আপোনাক এক্সট্ৰা গ্লাইচেমিক বেনিফিট, মানে গ্লাইচেমিক বেনিফিট মানে চুগাৰ কম কৰা যিটো আছে কেপাচিটি, তাৰ বাহিৰেও বেলেগ বেনিফিটখিনি দিয়ে। সেনেকুৱা আমি ঔষধ এতিয়া ব্যৱহাৰ কৰোঁ, প্লাছ কিছুমান টেকন'লজি আছে যিবিলাক ইউজ কৰি আছোঁ। আপুনি হয়তো শুনিছে কণ্টিনিউৱাছ গ্লুক'জ মনিটৰিং ডিভাইচ, টু পেচ টাইপৰ হয়। আমি এইটোৰ কাম কি হয়, আমি এনেকৈ লগাই দিওঁ পেচেণ্টৰ শৰীৰত, আৰু দেৰ ইজ এ ফিলামেণ্ট, একদম চুলিৰ নিচিনা এটা ফিলামেণ্ট আছে যিটো শৰীৰৰ আপোনাৰ স্কিনৰ ভিতৰত থাকে। ইয়াৰ কাম কি হৈছে, প্ৰত্যেক 1 মিনিটত এবাৰ চুগাৰ চেক কৰিব, ব্লাড চুগাৰ যিটো আমাৰ লেভেল থাকে, আৰু আপুনি নিজৰ মোবাইলত লাইভ চাই থাকিব পাৰিব। না বহুত পেচেণ্টে সোধে যে এইটো ইয়াতে লগাই দিব, এইটো এৰাই যাব নেকি, মই গা কেনেকৈ ধুওঁ, মই নিজৰ কামখিনি কেনেকৈ কৰিম দেৰি। এইটো এবাৰ লগাই দিয়াৰ পিছত আপুনি ইভেন চুইম কৰিবও পাৰে 10 মিটাৰ ডেস্কলৈকে, 30 মিনিটছ, চ' ভেৰি চেফ। এণ্ড বেষ্ট পাৰ্ট ইজ, আপুনি যেতিয়া মোবাইলটোত লাইভ চাই থাকিব নহয়, তেতিয়া গম পাব যে আপোনাৰ দৈনন্দিন কাৰ্যবিলাক কৰোঁতে চুগাৰৰ কি ফ্লাকচুৱেশ্যন, তাৰতম্য কি হৈছে, সেই হিচাপে আমি মেডিচিনবিলাক এডজাষ্ট কৰি দিব পাৰোঁ। আৰু আপুনিও বুজি পাব কি টাইপৰ খাদ্য খাব লাগে, কেনেকুৱা খাদ্য খাব নালাগে, কিমান এক্সাৰচাইজ কৰিব লাগে। নাও দ্য বেষ্ট পাৰ্ট ইজ, বহুতসকল পেচেণ্ট আমাৰ বাহিৰৰ পৰা আহে, মণিপুৰ, নাগালেণ্ড, তেখেতসকলতো বাৰবাৰ আহি থাকিব নোৱাৰে। হোৱাট উই ডু ইজ, আমি এইটো লগাই দিওঁ আৰু মই নিজৰ কম্পিউটাৰত ডেশবৰ্ডত চাই থাকিব পাৰোঁ পেচেণ্টৰ কি হৈছে। আপোনাৰ যদি ল' চুগাৰ হয়, ৰেড ফ্লেগ আমি পাওঁ, সেই ৰেড ফ্লেগ হিচাপে আমি গোটেইখিনি চুগাৰ ট্ৰিটমেণ্টখিনি মনিটৰ কৰিব পাৰোঁ। চ' ইউজ টেকন'লজি, আমি ইয়াতে AI বেছড মডিউলো আছে, যোনে AI আমাক নিজে গোটেইখিনি চাই পেলাই এনালাইজ কৰি কৈ দিয়ে যে এই পেচেণ্টজনে খাদ্য বেয়া কৰি আছে, এখেতে এক্সাৰচাইজ কৰা নাই, আৰু আমাক মেডিচিন বেছি হৈছে ড'জটো বা কম হৈছে। চ' ইউজ টেকন'লজি ভেৰি জুডিচিয়াছলি আমি ইউজ কৰিয়ে আছোঁ ফৰ হেল্থ কেয়াৰ, এণ্ড ইট ইজ গিভিং আছ ভেৰি গুড এনকাৰেজিং ৰিজাল্টছ এজ ফাৰ এজ ডায়েবেটলজি ইজ কনচাৰ্ণ। চ' প্ৰিচিজন ডায়েবেটলজি বুলি কয়, প্ৰিচাইজলি প্ৰত্যেকটা হাই চুগাৰ আমি টাৰ্গেট কৰিব পাৰোঁ যদি আমাৰ তাতে ডেটা থাকে। চ' ট্ৰাই টু ইউজ দিছ, আগতে বহুত কষ্টলি আছিলে, এতিয়া হাফ প্ৰাইচ হৈ গৈছে। মই ভাবোঁ আমাৰ অসমবাসী ৰাইজে উপকৃত হ'ব এনেকুুা টেকন'লজি। ধন্যবাদ
1: ছাৰে, নিশ্চয়কৈ খুব সুন্দৰ কথা কৈছে। বৰ্তমান টেকন'লজি বহু আগবাঢ়ি গৈছে, এনে বহু উন্নত মানদণ্ডৰ আহিলা, উন্নত চিকিৎসা উপলব্ধ হৈছে।

হৈছে যাৰ জৰিয়তে ডায়েবেটিছ ৰোগীসকলে নিজৰ ডায়েবেটিছ ৰোগক নিয়ন্ত্ৰণ কৰাৰ লগতে ইয়াক ব্যৱহাৰ কৰি জীৱনত আগবাঢ়ি যাব পাৰে। আৰু এনে সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে অসমৰ বাহিৰত যোৱাৰো প্ৰয়োজন নাই, কাৰণ এনে বহু সুবিধা বৰ্তমান গুৱাহাটীতো উপলব্ধ হৈছে। আনকি দূৰণিত থকা ৰোগীসকলে এই টেকন'লজিৰ জৰিয়তে চিকিৎসকৰ পৰামৰ্শ ঘৰতে বহি গ্ৰহণ কৰিব পাৰে। নিশ্চয়কৈ এয়া খুব ভাল খবৰ। চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে ৰোগীসকলক সকাহ প্ৰদান কৰাই নহয়, তেওঁলোকৰ জীৱন সুচল কৰি তুলিছে। কিন্তু ইয়াৰ লগতে ৰোগীসকলেও নিজৰ স্বাস্থ্যৰ অতিকৈ যতন লোৱাটো প্ৰয়োজন। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে ব্যায়াম ঘৰতে বহি কৰাটো অতিকৈ প্ৰয়োজনীয়, খোজকঢ়াটো প্ৰয়োজনীয়, লগতে নিজৰ খাদ্য অভ্যাস সলনি কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু এইসমূহ যদি আপোনালোকে মানি চলে, তেনেহ'লে ডায়েবেটিছ ৰোগৰ সৈতে যুঁজিবলৈ আৰু এই ৰোগক পৰাস্ত কৰিবলৈ নিশ্চয়কৈ আপোনালোক সক্ষম হ'ব। আৰু আমি আশা কৰিছোঁ যে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। ছাৰ, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যস্ততাপূৰ্ণ সময় তাৰ মাজতো কিন্তু আজি আপুনি আমাৰ শ্ৰোতাসকলক সময় দিলে। শ্ৰোতা, ইমান পৰে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে এগৰাকী জ্যেষ্ঠ ডায়েবেটিছ বিশেষজ্ঞ ডাক্তৰ ৰূপম চৌধুৰীয়ে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আঁতৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाए। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো সেউজী ধৰণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত এটি বিষয় বাছি লৈছো, এক বৃক্ষ দশপুত্ৰ সম। আমি মূলতে এই কথাষাৰৰ তাৎপৰ্য আপোনালোকক আজি এই অনুষ্ঠানৰ জৰিয়তে জনাবলৈ প্ৰয়াস কৰিম। এই উদ্দেশ্যে আমি আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো জামুগুৰি ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ক। নমস্কাৰ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
3: ধন্যবাদ।
2: আজি আমি আপোনাৰ সৈতে এটা সুন্দৰ বিষয় লৈ আহিছো কথা পাতিম বুলি। যিহেতু আপুনি উদ্ভিদ বিজ্ঞানৰ লগত জড়িত আৰু আপোনাৰ পৰা আশা কৰিছো কিছু কথা আমি শ্ৰোতাসকলক আজি আপোনাৰ জৰিয়তে জনাব পাৰিম। এক বৃক্ষ দশপুত্ৰ সম, এই কথাষাৰ আমাৰ সচৰাচৰ এটা প্ৰচলিত প্ৰবাদ নহয় জানো? এই কথাষাৰৰ মূলতে অৰ্থ কি?
3: এক বৃক্ষ দশপুত্ৰ সম, এই কথাষাৰ আচলতে বৈদিক যুগৰ পৰাই আমাৰ বিভিন্ন ধৰ্মশাস্ত্ৰত আমি দেখিবলৈ পাওঁ।
2: হয়,
3: এই কথাষাৰৰ মূল অৰ্থটো হ'ল যে এজোপা গছ মানুহৰ 10টি পুত্ৰ সন্তানৰ সমকক্ষ।
2: হয়,
3: যিদৰে পুত্ৰ সন্তানে

0: একোটা পরিয়াল বিভিন্ন পরিয়ালৰ চোৱা চিতা কৰা, পৰিয়াল পোহপাল দিয়া বা আপদে বিপদে পৰিয়ালক সহায় কৰা, যিখিনি কাম এজন পুত্ৰই নিজৰ পৰিয়ালটোৰ বাবে কৰিব পাৰে, তেনেকৈ তেনেকুৱা দহজন পুত্ৰৰ সমান এজোপা গছে সহায় কৰিব পাৰে।
1: এইটো খুব সুন্দৰ প্ৰবাদ আচলতে। এতিয়া এই প্ৰবাদটোৰ জৰিয়তে পৌৰাণিক কালৰ পৰা, আপুনি যিহেতু ক'লে বৈদিক যুগৰ পৰাই এয়া চলি আহিছে, আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলে বাৰু বা বিচাৰা হৈছে?
0: হয়, যে বৈদিক যুগত মই এটা শ্লোক পদ্ম পুৰাণত বা মৎস্য পুৰাণত শ্লোকৰ এটা উল্লেখ আছে, আপোনাক শ্লোকটো ক'ব বিচাৰিছো।
1: হয়,
0: যে দশকূপ সম বাপী, দশ বাপী সম হ্ৰদ, দশ হ্ৰদ সম পুত্ৰ, দশ পুত্ৰ সম দ্ৰুম। আচলতে এজোপা গছৰ মূল্য বুজাবলৈ এই শ্লোকটোত বিভিন্ন উদাহৰণ দেখুওৱা হৈছে। যে ইয়াৰ মতে দহটা কুঁৱা, যে আমি পানী খোৱা কুঁৱাৰ সমান হ'ব একোটা পুখুৰী, আৰু দহটা পুখুৰীৰ সমান একোটা হ্ৰদ, আৰু দহটা হ্ৰদৰ সমান এজন পুত্ৰ সন্তান, আৰু দহটা পুত্ৰ সন্তানৰ সমান এজোপা গছ হ'ব,
1: তেনেধৰণে তুলনা কৰা
0: হৈছে।
1: হয়,
0: গতিকে সেইফালৰ পৰা চালে এই বাণীটোৱে আমি যে গছ এজোপাৰ মূল্য কিমান হ'ব পাৰে সেই কথাটো আমি ইয়াৰ পৰা স্পষ্টভাৱে বুজি পাব।
1: হয়, এইটো অনুধাৱন কৰিব পৰা
0: যায়।
1: হয়, এতিয়া গছ গছনিয়ে আমি জানো পৰিৱেশ সংৰক্ষণত সহায় কৰে, কেনেদৰে সহায় কৰে?
0: গছ গছনিয়ে সকলো প্ৰকাৰে আচলতে পৰিৱেশ সংৰক্ষণত সহায় কৰে। মই আপোনাক দুটামান উদাহৰণ দিব পাৰোঁ। যেনেকৈ পৰিৱেশত বিভিন্ন কাৰণত পৰিৱেশ কেতিয়াবা প্ৰদূষণ হ'ব পাৰে, তাত বিভিন্ন গেছৰ মাত্ৰা বাঢ়ি যাব পাৰে, আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছ যদি বায়ুমণ্ডলত কমিও যাব পাৰে, বা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বায়ুমণ্ডলত বেছি হৈ যায়, সেই গোটেইখিনি নিয়ন্ত্ৰণ কৰাত কিন্তু গছে সহায় কৰে। আমি সকলোৱে জানো যে সেউজীয়া গছে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি সেই কাৰ্বন ডাই অক্সাইডখিনিৰ দ্বাৰা উদ্ভিদে নিজৰ আহাৰ প্ৰস্তুত কৰাৰ লগতে আমাৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ বায়ুমণ্ডলত এৰিয়ে, আৰু সেই অক্সিজেন গেছ অবিহনে কোনো জীৱই পৃথিৱীত জীয়াই থাকিব। গতিকে এইটো এটা মই উদাহৰণ দিলো। ইয়াৰ উপৰিও পৰিৱেশৰ লগত গছৰ আৰু কেইবাটাও সম্পৰ্ক আছে, যেনে পানী সংৰক্ষণ কৰা, গছৰ শিপাই মাটিখিনি খামোচ মাৰি ধৰে, যেতিয়া তাৰ ওপৰেদি যেতিয়া বৰষুণ বা পানী বৈ যায় সেই পানীখিনি যাতে সহজে গৰাখহনীয়া নহয়, উটুৱাই নিব নোৱাৰে, তাৰ বাবে গছৰ শিপাই সহায় কৰে। ইয়াৰ উপৰিও গছে মাটিৰ পৰা পানী শোষণ কৰি সেই পানীখিনি বাষ্প আকাৰে বায়ুমণ্ডলত এৰি দিয়ে, তাৰ ফলত সেই জলীয় বাষ্পখিনি বায়ুমণ্ডললৈ গৈ সেইখিনি ডাৱৰলৈ ৰূপান্তৰ হয়, আৰু সেই ডাৱৰৰ পৰা বৰষুণ হৈ পুনৰ সেই পানীখিনি আকৌ পৃথিৱীলৈ ঘূৰি আহে, যিটোক আমি জলচক্ৰ বুলি কওঁ। গতিকে এই জলচক্ৰৰ বাবে পৃথিৱীৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো, ইয়াৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্যটো ৰক্ষা হৈ থাকে। তাৰোপৰি এজোপা গছে চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি যিবিলাক বন্য জীৱ আছে, সেই বন্য জীৱসমূহৰ বাবে সি এটা বাসস্থানৰ এটা ব্যৱস্থা কৰে, য'ত নেকি বিভিন্ন চৰাই চিৰিকটি বা অন্য বন্য জীৱসমূহ গছত আশ্ৰয় লৈ থাকিব পাৰে। আৰু ইয়াৰ উপৰিও গছে আমাক ছাঁ দিয়ে, গতিকে সেই ছাঁৰ কাৰণে সেই ওচৰৰ যিটো উত্তাপ, সেই বায়ুমণ্ডলৰ উত্তাপ কমি থাকে, আমি গৰমৰ দিনত আমি শীতল অনুভৱ কৰোঁ। সি এটা পৰিৱেশৰ বাবে গছৰ এটা অতি অমূল্য দান।
1: হয়, এনেধৰণে আমি গম পালো যে গছ গছনিয়ে পৰিৱেশ সংৰক্ষণত যথেষ্টখিনি সহায় কৰে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ সৈতে বৃক্ষৰ কিবা সম্পৰ্ক আছে নেকি?
0: হয়, জলবায়ু আচলতে মই আপোনাক কওঁ, জলবায়ু হ'ল যে কোনো এটা অঞ্চলৰ প্ৰায় 30 বছৰ অন্তৰালত ইয়াৰ বতৰ পৰিৱৰ্তনৰ এটা লেখাজোখা। ইয়াত কিমান উষ্ণতা বাঢ়িল, বৰষুণৰ পৰিমাণ কিমান বাঢ়িল, কিমান কমিল, এই গোটেইখিনি মিলাই আমি জলবায়ুৰ পৰিৱৰ্তনৰ যিটো হাৰ হ'ব সেই হাৰটো আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে জলবায়ু পৰিৱৰ্তনত এই বৰষুণ, বতাহ, ৰ'দ, তাপমাত্ৰা, এই কথাখিনি জড়িত হৈ থাকে। প্ৰথম কথা হ'ল, যেতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া ই যিটো সেউজ গৃহ প্ৰভাৱ বুলি আমি যাক কওঁ, যে পৃথিৱীয়ে এৰি দিয়া যিটো উত্তাপটো, সেইটো বায়ুমণ্ডলৰ বাহিৰলৈ ওলাই যাব নোৱাৰে, সেই উত্তাপটো পুনৰ ঘূৰি আহি পৃথিৱীলৈ ঘূৰি আহে, আৰু যাৰ ফলত পৃথিৱীৰ উষ্ণতাটো বাঢ়ি যায়। গতিকে সেই কাৰ্বন ডাই অক্সাইডৰ কাৰণে সেই গোলকীয় উষ্ণতাটো বৃদ্ধি
1: পাইছে।
0: এতিয়া উদ্ভিদে কি কৰে, সেই কাৰ্বন ডাই অক্সাইডখিনি নিজে খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। এটা উদাহৰণ দিব পাৰোঁ, এজোপা পুৰঠ গছে এবছৰত

0: 24 কেজি কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শোষণ কৰিব পাৰে।
1: হয়,
0: আৰু সেই শোষণ কৰা কাৰ্বন ডাই অক্সাইডখিনি কিন্তু উদ্ভিদে আকৌ এৰি নিদিয়ে, সেইখিনি উদ্ভিদৰ দেহত জীৱভৰ হিচাপে জমা হৈ থাকে।
1: হয়,
0: আৰু তাৰ পৰা গছজোপাৰ আয়তন বৃদ্ধি হয়, গছজোপা সৰুৰ পৰা ডাঙৰ হয়, পুৰঠ হয়,
1: সাঁচিত
0: হয়, সেইটোকে ইংৰাজীত কাৰ্বন ছিকুইষ্ট্ৰেচন বুলিও কোৱা হয়। গতিকে এই এই কাৰ্বনখিনি এনেকুৱা পৰিৱেশত এনে এটা ব্যৱস্থা নাই যে, বা আজিলৈকে কোনো তেনেধৰণৰ ব্যৱস্থা সৃষ্টি হোৱা নাই যি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি শোষণ কৰি ক'ৰবাত জমা কৰি থ'ব পাৰে। কিন্তু উদ্ভিদেই একমাত্ৰ জীৱ যি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি নিজৰ দেহত জমা কৰি থ'ব পাৰে। গতিকে যদি উদ্ভিদ নাথাকিলেহেঁতেন তেন্তে বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ আৰু বেছিকৈ বাঢ়িলেহেঁতেন আৰু এই গোলকীয় উষ্ণতাটো আৰু বেছিকৈ বৃদ্ধি পালেহেঁতেন। গতিকে সেইটো এটা
1: জলবায়ু
0: পৰিৱৰ্তনত উদ্ভিদে যথেষ্ট পৰিমাণে সকাহ।
1: এতিয়া আমি জানিলো বৃক্ষৰ বিহনে আচলতে আমাৰ যি গোলকীয় উষ্ণতা তাক
0: আৰু বেছিকৈ বাঢ়ি
1: বৃদ্ধি পাব, আৰু গতিকে বৃক্ষ আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ এতিয়া হৈ আছে, নহয় জানো, বৃক্ষ ৰোপণ বা বৃক্ষৰ প্ৰতিপালন। এতিয়া প্ৰতিজন নাগৰিকে বছৰত কমেও এটা গছপুলি ৰোপণ কৰা কিয় প্ৰয়োজন, আমি এইখিনিতে আমি ভাবিব পাৰো, নহয় জানো, আৰু এইটো নাগৰিকৰ এইখিনিত কেনেধৰণৰ দায়িত্ব হোৱা উচিত?
0: চাওক, বৰ্তমান ভাৰতবৰ্ষত আমি প্ৰায় 140 কোটি মানুহ আছোঁ। ভাৰতৰ জনসংখ্যা এতিয়া 140 কোটি। আৰু এতিয়া যি উদ্যোগীকৰণ হৈছে বা নতুনকৈ নতুন জেগাত নগৰীকৰণ হৈছে, মানুহে ঘৰ বনাইছে, ৰাস্তা বদলি হৈছে, তাৰ বাবে কি হৈছে, গছ গছনি কাটিবলগীয়া হৈছে। আপোনাক মই এটা তথ্য দিওঁ যে এখন সুস্থ দেশত পৰিৱেশ যদি সুস্থ হৈ ৰাখিবলগীয়া হয় তেন্তে তাৰ মুঠ মাটিকালিৰ 33% তাত বনাঞ্চল থকাটো অতি প্ৰয়োজন, তাকো সমতল ভূমিৰ বাবে। আৰু যদি পাহাৰীয়া ভূমি হয় তেতিয়াহ'লে তাত 66% বনাঞ্চল থকাটো অতি প্ৰয়োজন। নহ'লে তেনেস্থলত বৰষুণৰ পানীয়ে মাটি খহাই নিব,
1: ভূমিস্খলন
0: হ'ব। গতিকে এতিয়া বৰ্তমান অৱস্থাত কিন্তু আমাৰ বনাঞ্চলৰ পৰিমাণ দেশৰ মুঠ মাটিকালিৰ 33% হৈ থকা নাই। এতিয়া ভাৰতবৰ্ষত মুঠ মাটিকালিৰ 25%হে বনাঞ্চল আছে। অসমতো তেনেকুৱাই সেই একে হাৰত কমি আছে, যদিও আমি ধৰক গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশৰ তুলনাত আমাৰ বনাঞ্চলৰ যিটো হাৰ সেইটো যথেষ্ট উন্নত, যদিও আমি 33% এতিয়াও লাভ কৰিব সক্ষম হোৱা নাই। গতিকে আমি যদি সঁচাকৈ 33% বনাঞ্চল লাভ কৰিবলগীয়া হয় তেন্তে হ'লে আমাৰ হাতত এটা উপায় আছে যে আমি নিজেই গছপুলি ৰোপণ কৰিব লাগিব, যিটোক আমি সামাজিক বননীকৰণ বুলিও কওঁ। যে যদি 140 কোটি মানুহে যদি এজোপাকৈ গছ বছৰত যদি ৰোপণ কৰে তেতিয়াহ'লে এবছৰত 140 কোটি গছ হ'ব। 140 কোটি গছ হ'লে কিমান ডাঙৰ এটা বনাঞ্চল সৃষ্টি হ'ব, আৰু সেই বনাঞ্চলৰ বাবে আমি যিটো 33% বনাঞ্চল হ'লেহে এখন সুস্থ দেশ হৈ থাকিব পাৰিব, আমি সেই যিটো লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ। গতিকে ইয়াত প্ৰতিজন নাগৰিকে যদি বছৰত অন্ততঃ এজোপাকৈ হ'লেও গছ বৃক্ষ ৰোপণ কৰে তেতিয়াহ'লে আমি সেই লক্ষ্যত উপনীত হোৱাত আমি নিশ্চয় আমাৰ সুবিধা হ'ব।
1: সেই লক্ষ্য প্ৰাপ্তি আমাৰ নিশ্চিত হ'ব। এতিয়া প্ৰতিজন নাগৰিকে এতিয়া গছপুলি ৰুলেই নহ'ব, তেওঁলোকে লালন পালন কৰি বৃক্ষজোপা তেওঁ বচাব লাগিব, নহয় জানো? হয়, তেতিয়া আমি যেনেধৰণে আশা কৰিছো আমাৰ 33%।
0: ইতিমধ্যে মই আপোনাক ক'ব বিচাৰিছো যে অসম চৰকাৰে তেনে এটা আঁচনিও লৈছে,
1: হয়,
0: যে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ হতুৱাই 10 জোপাকৈ বৃক্ষ ৰোপণ কৰিব লাগে, আৰু সেই ৰোপণ কৰা বৃক্ষখিনি গছপুলিখিনি লালন পালন কৰাটো তেওঁলোকক দায়িত্ব দিয়া হৈছে, আৰু তাৰ বাবে চৰকাৰে তেওঁলোকক ভৱিষ্যতে কিবা পাৰিতোষিক বা মাননি দিয়াৰ ব্যৱস্থাও ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।
1: আপুনি যিহেতু চৰকাৰী আঁচনিৰ কথা ক'লে, ছাত্ৰ ছাত্ৰীৰ কথা, এইখিনিতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো, বৰ্তমান এই এক বৃক্ষ দশপুত্ৰ সম এই কথাৰ আলমত চৰকাৰে কেনেধৰণৰ আৰু আঁচনি লৈছে, আপুনি এটা ক'লে, আৰু আৰু কি কি আঁচনি আছে?
0: তেনেকুৱা কেইবাটাও আঁচনি ইতিমধ্যে চলি আছে, যেনেকৈ অমৃত বৃক্ষ আন্দোলন বুলি যিটো এটা আন্দোলন চলি আছে, য'ত নেকি অসমত প্ৰতিজন নাগৰিকে বা মহিলা সমিতিৰ দ্বাৰা, যুৱকৰ দ্বাৰা বৃক্ষ ৰোপণ কৰি চৰকাৰে যিখিনি আমাৰ খালী জেগা আছে বা ৰাস্তাৰ কাষত যিবিলাক ঠাই আছে সেই ঠাইবিলাকত গছপুলি ৰোপণ কৰি সেইখিনি সেউজীয়া ধৰণী কৰাত সহায় করেছে। আর এক পে

0: মাকে নাম,
1: হয়
0: সেইটো এটা নতুন আঁচনি চলি আছে। ইয়াৰ যোগেদিও বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হৈছে,
1: হয়
0: যাতে আমি এই যিটো লক্ষ্য আমাৰ 33% বনাঞ্চল
1: পূৰ্ণ কৰা
0: লক্ষ্য, সেইটো আমি পূৰ কৰাত
1: সহায়
0: উপনীত হ'ব পাৰিম।
1: হয়, আৰু এতিয়া আপুনি যিখিনি আঁচনি কথা ক'লে, যদি সঠিকভাৱে এনেধৰণে প্ৰত্যেকে আমি সচেতন হৈ গছপুলি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে নিশ্চয় আমি এটা সুস্থিৰ পৰিৱেশ পাম, নহয় জানো? এটা আৰু আমি আশা কৰাৰ ধৰণেই 33% বনাঞ্চল আমি লাভ কৰিব পাৰিম,
0: সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম।
1: হয়, এতিয়া আমাৰ সেউজী ধৰণী অনুষ্ঠানটিৰ সময়ো প্ৰায় শেষ হৈ আহিল, আপুনি শেষত আমাৰ শ্ৰোতাসকলৰ বাবে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি?
0: হয়, আমি দেশৰ নাগৰিক হিচাপে আমাৰ পৰিৱেশ সুৰক্ষা কৰি ৰখাটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। গতিকে আমি আজিৰ পৰাই যোনে যেনেধৰণে সুবিধা হয় আমি বৃক্ষৰোপণৰ দ্বাৰা আমাৰ পৰিৱেশ সংৰক্ষণ আৰু ইয়াক সুৰক্ষা দিয়াত আমি আগবাঢ়ি যাব লাগে। গতিকে এক বৃক্ষ দশপুত্ৰ সম এই যিটো বাণী আছিলে আমাৰ আদিম যুগৰ পৰা চলি অহা বাণীটো, তেতিয়াহে সফল হ'ব যদি আমি প্ৰত্যেকেই গছ এজোপা ৰোপণৰ উপৰিও পুত্ৰ সন্তানক যেনেকৈ আমি লালন পালন কৰিম, তেনেকৈ আমি ৰোপণ কৰা গছ পুলিকো আমি লালন পালন কৰিলে ভৱিষ্যতে সেই গছজোপাই নিশ্চয় আমাক উপকাৰ কৰিব।
1: হয়, ধন্যবাদ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া, আপুনি অতি কম সময়তে আমাক যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আজি জনালে। আমাৰ শ্ৰোতাসকল নিশ্চয় এই অনুষ্ঠানৰ দ্বাৰা আজি উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। লগতে তেখেতসকলেও এজোপা বৃক্ষক নিজৰ পুত্ৰসমূহক জ্ঞান কৰি গছপুলি ৰোপণেৰে আমাৰ অসমৰ, আমাৰ ভাৰতৰ যি বনাঞ্চলৰ অভাৱ আছে সেইখিনি পূৰ কৰাত সহায় কৰিব। আৰু আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিল, আপোনাৰ বহুমূলীয়া সময় দিলে, তাৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: শ্ৰোতা ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত এক বৃক্ষ দশপুত্ৰ সম এই আধাৰত কিছু কথা আমাক জনালে জামুগুৰিৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতা ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: namaz on Fridays alongside Hindu worship on designated days. The bench directed the state to make available a separate open space adjacent to the subject site to the Muslim site for offering namaz on Fridays between 1 p.m. and 3 p.m. The bench clarified that this arrangement is ad hoc in nature, subject to the final outcome of the matter. The bench urged both sides to exercise patience, describing the matter as highly sensitive. The top court was hearing a batch of appeals challenging a Madhya Pradesh High Court order, which said the disputed Bhojshala complex was a temple dedicated to Goddess Saraswati and prohibited the offering of namaz there. Prime Minister Narendra Modi has expressed grief over the passing of senior BJP leader Ramchandra Gowda. In a social media post, Mr. Modi described Mr. Gowda as a strong pillar of the BJP in Karnataka, who devoted decades of his life to strengthening the party at the grassroots and mentoring generations of party workers. The Prime Minister said Mr. Gowda's public life as a corporator, member of the Legislative Council and minister was marked by unwavering commitment and dedicated service. Mr. Modi also conveyed his heartfelt condolences to the bereaved family, supporters and his admirers. Union Minister of Civil Aviation Kinjarappu Ram Mohan Naidu announced that Dholera International Airport will be operational within 3 months. Talking to media after reviewing the progress of the project, the minister said 80% project work completed and the government aims to complete the remaining terminal construction and secure the necessary licensing within the next 3 months to commence flight operations. Benchmark domestic equity indices ended around 0.7% lower today. We have a report.
1: Sensex fell by 561 points to close at 77,055, while Nifty declined by 159 points to settle at 24,052. In the broader market on the NSE, the Nifty Midcap 100 Index slipped 0.44%, while the Nifty Smallcap 100 Index fell nearly 1%. In the foreign exchange market today, the rupee depreciated by 58 paise to close at 96 rupees and 20 paise against the US dollar. With Abhishek report, Arjun Chowdhury for Akashvani News.
0: On to sports. In FIFA World Cup, France will take on Spain in the first semi-final at Dallas Stadium in Texas, US tonight. The match is scheduled to begin at 12:30 a.m. Indian Standard Time. In cricket, England have set a target of 259 runs for India in the first of the three-match ODI series at Edgbaston, Birmingham. In reply, India were 97 for 2 in 19 overs when reports last came in. And now, before we end the bulletin, the headlines once again. India reiterated its call for safe and unimpeded navigation through Strait of Hormuz, urges Iran and US to return to dialogue for a lasting solution to the conflict. New Delhi says ongoing protests in Pakistan-occupied Jammu and Kashmir are direct consequence of Pakistan's decades-long systemic exploitation and denial of fundamental rights to local population. Comprehensive economic and trade agreement between India and United Kingdom granting zero duty access to most of Indian exports comes into force from tomorrow. Election Commission extends schedule of ongoing special intensive revision of electoral rolls in Haryana and Andhra Pradesh by 10 more days. And in men's cricket, India chased target of 259 runs set by hosts England in first ODI at Birmingham. That is all in the news at 9. Good night.
2: রাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক গতিশীল কৰাৰ স্বাৰ্থত চলিত সপ্তাহৰ ভিতৰতে ৰাজ্যত নতুনকৈ 14টা ৰাজহ চক্ৰ গঠন হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলক 48 ঘণ্টাৰ ভিতৰত প্ৰয়োজনীয় প্ৰস্তাৱ প্ৰেৰণৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সপ্তম দিনা সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। বিশেষ ঘোষণাৰ মাধ্যমেৰে এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া অনুসৰি ৰাজ্যত ইতিমধ্যে লোকসভা বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচন সম্পন্ন হৈছে। সেই অনুসাৰে ৰাজ্যত লোকসভা বিধানসভা সমষ্টিৰ লগতে গাঁও পঞ্চায়তসমূহৰো পুনৰ গঠন প্ৰক্ৰিয়া সম্পন্ন হৈছে। কিন্তু ৰাজ্যত এনে কিছু বিধানসভা সমষ্টি আছে যিসমূহ বিধানসভা সমষ্টিত এই পৰ্যন্ত এটাও ৰাজহচক্ৰ নাই। ইয়াৰ বাবে কোনো দাবী উত্থাপন নোহোৱাকৈ বিধানসভা সমষ্টিভিত্তিত ৰাজ্যত নতুনকৈ ৰাজহচক্ৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসাৰে প্ৰথম পৰ্যায়ত ৰাজ্যত নতুনকৈ 14টা ৰাজহচক্ৰ গঠন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰপেটা জিলাৰ অন্তৰ্গত পাকা বেদবাৰী বিধানসভা সমষ্টি আৰু চেঙা বিধানসভা সমষ্টিত বৰ্তমানেও এটাও ৰাজহচক্ৰ নাই। ইয়াৰ বাবে অহা দুদিনৰ ভিতৰত পাকা বেদবাৰী আৰু চেঙা বিধানসভা সমষ্টিত কমেও এটাকৈ ৰাজহচক্ৰ গঠনৰ বাবে বৰপেটা জিলাৰ আয়ুক্তক প্ৰস্তাৱ প্ৰেৰণৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে ৰাজ্যৰ এই 14টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত কমেও এটাকৈ ৰাজহ চক্ৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

চলিত সপ্তাহৰ ভিতৰতে নতুন ৰাজহ চক্ৰ গঠন প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানে বিটিচিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহক লৈ এই বিষয়ত কোনো পৰ্যালোচনা কৰা হোৱা নাই। বিটিচিৰ বাহিৰত থকা সমষ্টিসমূহ পৰ্যালোচনা কৰাত বৰ্তমানে এই 14টা সমষ্টিত এটাও ৰাজহ চক্ৰ নথকাৰ তথ্য পোহৰলৈ আহিছে। সেই মৰ্মে প্ৰথম পৰ্যায়ত মধ্য গুৱাহাটী, পাকাবেদবাৰী, চেঙা, সৃজনগ্ৰাম, বীৰসিং জাৰুৱা, জলেশ্বৰ, বৰখলা, ধলাই, নাওবৈচা, ডিগবৈ, মাকুম, খোৱাং, ৰঙাপাৰা আৰু বিহালী বিধানসভা সমষ্টিত কমেও এটাকৈ ৰাজহ চক্ৰ গঠন কৰা হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সময়ত নৱগঠিত ৰাজহ চক্ৰসমূহৰ আকাৰ সৰু ডাঙৰ হ'ব। সেয়ে দ্বিতীয় পৰ্যায়ত সংশ্লিষ্ট ৰাজহ চক্ৰসমূহ সমানুপাতিক হাৰত গঠন কৰা হ'ব। অৱশ্যে ৰাজ্যৰ বিধানসভা সমষ্টিসমূহত বৰ্তমানে থকা ৰাজহ চক্ৰৰ সংখ্যা কোনো কাৰণতে হ্ৰাস নাপায়, কিন্তু ৰাজহ চক্ৰসমূহ পুনৰ গঠনৰ সময়ত গাঁও পঞ্চায়তসমূহ ইফাল সিফাল হ'ব পাৰে। লগতে নৱগঠিত ৰাজহ চক্ৰসমূহত সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহৰ অন্তৰ্গত কোনো এখন গাঁও বা নগৰ কোনো কাৰণতে ওচৰৰ অন্য সমষ্টিৰ অন্তৰ্গত ৰাজহ চক্ৰত থাকিব নোৱাৰিব। ইয়াৰ বাবে বিধানসভা সমষ্টিসমূহৰ কোনখন গাঁও কোনটো ৰাজহ চক্ৰৰ অধীনস্থ হৈ থকাৰ প্ৰয়োজন, সেই সন্দৰ্ভত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিধায়কসকলে সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে পৰামৰ্শ দিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। লগতে অনাগত দিনত বিটিচিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ওপৰত পৰ্যালোচনা কৰি নতুন ৰাজহ চক্ৰ গঠন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। ইপিনে ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ সদনৰ পৰিস্থিতি আজি পুনৰ উত্তাল হৈ পৰে। বিশেষকৈ ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে দাঙি ধৰা তথ্যক কেন্দ্ৰ কৰিয়ে ৰাজ্যৰ বিৰোধী শিবিৰে সদনৰ মজিয়া উত্তপ্ত কৰি তোলাই নহয় বিধানসভাৰ অধ্যক্ষৰ মেজ ঘেৰাও কৰিও প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পুনৰ সদনৰ মজিয়াত উত্থাপন কৰে। তেওঁ কয় যে আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি প্ৰতিটো নিৰ্বাচনৰ সময়তে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন পাৰ হলে সমগ্ৰ বিষয়টো যে পাহৰি যায় সেয়া চৰকাৰৰ শেহতীয়া স্থিতিয়ে প্ৰমাণ কৰি দিছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যে চৰকাৰৰ কোনো সদিচ্ছা নাই সেয়া শেহতীয়া অসম ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা মন্তব্যটো প্ৰকাশ পাইছে। লগতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো নিৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে বিধানসভাৰ মজিয়াত ইতিপূৰ্বে দাখিল কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনখন বৰ্তমান কি পৰ্যায়ত আছে সেয়া কোনো অৱগত নহয়। সেই ৰাজ্যৰ 6টা জনগোষ্ঠীয়ে কেতিয়াৰ ভিতৰত জনজাতিৰ মৰ্যাদা লাভ কৰিব সেয়া স্পষ্ট কৰা আৰ্জিৰে বিৰোধী দলপতিগৰাকীয়ে এই স্পৰ্শকাতৰ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পাছতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা মন্ত্ৰীগোটে সদনৰ মজিয়াত ইতিমধ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে। তেওঁ কয় যে প্ৰতিবেদনৰ সংশোধনীৰ বাবে উভয় পক্ষৰ পৰা মন্ত্ৰীগোটে যথেষ্ট সংখ্যক সংশোধনীৰ প্ৰস্তাৱ লাভ কৰিছে। সেই মৰ্মে প্ৰতিটো সংশোধনীৰ প্ৰস্তাৱ পুংখানুপুংখভাৱে অধ্যয়নৰ অন্তত মৰাণ আৰু মটক জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে প্ৰতিবেদনখনৰ নৃগোষ্ঠীয় বৰ্ণনাত্মক অধ্যায়ৰ সংশোধনীৰ বাবে আগবঢ়োৱা প্ৰস্তাৱসমূহ মন্ত্ৰীগোটে গ্ৰহণ কৰে। পৰৱৰ্তী পৰ্যায়ত নতুন দিল্লীলৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণৰ পূৰ্বে সংশোধিত প্ৰস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজনীয়তা আহি পৰে যদিও নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন গ্ৰহণ কৰাত অসুবিধাৰ সৃষ্টি হয়। মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ সংশোধিত প্ৰস্তাৱত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় অনুমোদন জনাইছে। সেই অনুসৰি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৰ এই বক্তব্যৰ পাছতে ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হ'বনে নহয় আৰু যদি হয় তেন্তে কেতিয়াৰ ভিতৰত হ'ব বুলি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনৰ দৃষ্টিগোচৰ কৰে। কংগ্ৰেছৰ বিধায়কসকলেও প্ৰশ্ন উত্থাপন কৰে। ইয়াকে লৈ সদনৰ পৰিস্থিতি উত্তাল হৈ পৰে। ইয়াৰ মাজতে নিজৰ আসনৰ পৰা উঠি গৈ ৰাইজৰ দলৰ বিধায়কদ্বয়ে সদনত অধ্যক্ষৰ মেজ ঘেৰাও কৰে। লগে লগে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সদনত উত্থাপন কৰা কংগ্ৰেছৰ বিধায়কসকলেও নিজ আসনৰ পৰা উঠি গৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু AIUDFৰ বিধায়কদ্বয়েও প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগে লগে বিৰোধী বিধায়কসকলে দিয়া শ্লোগানৰ বাবে সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ মাজতে পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ে। পাছত AIUDFৰ বিধায়কদ্বয়ক বাদ দি বিৰোধী পক্ষৰ বিধায়কসকলে এইবাৰ সদন ত্যাগেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাতে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যত ইতিমধ্যে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে সদনৰ দৃষ্টিগোচৰ কৰে। বিজেপি বিধায়ক বিকন চন্দ্ৰ ডেকাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই কথা সদৰি কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী সিংহলে কয় যে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসা সুদৃঢ় আৰু শক্তিশালী কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ডিব্ৰুগড়, বৰপেটা, শিলচৰ, যোৰহাট, তেজপুৰ, লখিমপুৰ, দৰং, কোকৰাঝাৰ, ডিফু, গোলাঘাট, তিনিচুকীয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানত কৰ্কট ৰোগৰ চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে ধুবুৰী, শিৱসাগৰ, নলবাৰী

0: নগাঁও আৰু গোৱালপাৰা জিলাতো কৰ্কট ৰোগৰ চিকিৎসা সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। ইমানেই নহয়, কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ ACCF হাস্পতালসমূহৰ জৰিয়তে 9 বছৰৰ পৰা 14 বছৰৰ তলৰ কিশোৰীসকলক HPV ভেকচিনেশ্যন প্ৰগ্ৰেমৰ জৰিয়তে ৰাজ্যত জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণৰ বাবে অদূৰ ভৱিষ্যতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো পানী ব্যৱহাৰ কৰিব ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে। সদনৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উত্তৰ প্ৰদান কৰি জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ মুঠ কৃষিভূমিৰ 25.7% কৃষিভূমিত বৰ্তমানে জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰে 13.72% কৃষিভূমিত জলসিঞ্চন বিভাগে, 1.64% কৃষিভূমিত ভূমি সংৰক্ষণ বিভাগে আৰু 1.59% কৃষিভূমিত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে। বৰ্তমানো জলসিঞ্চনৰ সুবিধা নথকা ৰাজ্যৰ 75% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সেই অনুসাৰে মডাৰ্নাইজেচন অব কমাণ্ড এৰিয়া ডেভেলপমেণ্ট শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ জৰিয়তে পৰীক্ষামূলকভাৱে বকো সমষ্টিৰ ৰাজাপাৰাত এটা অত্যাধুনিক প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পটোৰ জৰিয়তে ভূপৃষ্ঠৰ তলেৰে পাইপৰ জৰিয়তে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই প্ৰকল্পটো নিৰ্মাণৰ নামত প্ৰায় 35 কোটি টকা ব্যয় হ'ব। এই প্ৰকল্পটো সফল হলে অদূৰ ভৱিষ্যতে অন্য ঠাইতো প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বাহ্যিক আৰ্থিক সাহায্যৰ অধীনত অদূৰ ভৱিষ্যতে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পানী ব্যৱহাৰ কৰিও ৰাজ্যৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা আছে। সদনৰ শূন্যকালীন ঘণ্টা, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনতো সদনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা চলে। চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনৰ মজিয়াত দাখিল কৰা বাজেটৰ ওপৰত আজিও বিতৰ্ক চলে। দ্বিতীয় দিনৰ বাবে আজি সদনত চলা এই বাজেট বিতৰ্কত শাসক বিৰোধী উভয় পক্ষৰ 14 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ কাৰ্যক্ৰমণিকা কাইলৈ পুৱা 9:30 পৰ্যন্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰে। বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতালে সাংবাদিক মুকুট ৰয়ে।
1: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী অর দূরদর্শন কে সভি চ্যানেলো অর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যাঁ আকাশবাণী অর দূরদর্শন কে সম্বন্ধিত প্রাদেশিক চ্যানেলো পর মন কি বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যাঁ রাত 8 বজে আকাশবাণী অর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর তো ইয়াদ রাখি রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত
2: FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজৰ নেয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে। আকাশবাণী তেজপুৰৰ পৰা এতিয়া শুনক পাৰ্বিন চুলতানৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

0: মৰম কৰে যে তোমাৰ অকলশৰে হয় আইতা বা মায়ে খং কৰে সেই কথাটো নাই, খুব ভাল লাগিল আৰু তুমি সদায় ভাল ভাৱতে থাকিবা, সকলোৱে মৰম কৰিব দেই, আমাৰ অনুষ্ঠানত ভাগ ল'বা, সকলোৰে অনুৰোধত গীতটি শুনাবলৈ লৈছোঁ,
1: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে?
1: হয়, মই ধেমাজি মাছখোৱা বৰপাক জীয়ামৰাৰ পৰা কৈছোঁ, যোগেশ্বৰ শইকীয়া।
0: হয় হয়, যোগেশ্বৰ শইকীয়া,
1: ভালে আছে? সকলো
0: ভালে আছোঁ, আপুনি ভালে আছে?
1: কৃষ্ণ ভালে থাকক, সকলোকে প্ৰভুকে ভালে
0: হয়
1: ৰাখক।
0: হয়। আৰু আপুনি বহুত দিনৰ বিৰতি আমাৰ অনুষ্ঠানত ভাগ ল'লে।
1: হয় হয় হয়।
0: বাৰু,
1: আজি দলিল ঘোষৰ গান এটাকে দিব, মন বাহিৰ সুৰে সুৰে এই গীতটো বজাই দিব।
0: কিয়
1: সুৰে সেই গীতটো?
0: হয় হয়, সেই গীতটি শুনাব পাৰিম।
2: হয়,
0: বৰ সুন্দৰ গীত।
1: হয় হয় হয়, ভাল লাগিব। সকলো ভালে কুশলে থাকক, সকলোকে মংগল কামনা কৰিলো, প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালো।
0: ধন্যবাদ, আৰু আপুনিও আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: হয় হয় হয়,
0: ধন্যবাদ
1: ধন্যবাদ।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী ট্ৰেন্সপৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে
1: নমস্কাৰ।
0: নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে পৰিচয় দিব?
1: মই পৰিণীতা ভূঞাই ক'লো, বালিপৰাৰ পৰা।
0: বালিপৰাৰ পৰা পৰিণীতা ভূঞা, বাৰু আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই জুবিন গাৰ্গদেৱে গোৱা ফুল ফুলক ৰ'দৰে ফুল গানটো শুনাই দিলে ভাল পালো হয়।
0: বাৰু, এই গীতটি শুনাব পাৰিম। গীতটি কোনে কোনে শুনিব?
1: মই আৰু মোৰ পৰিয়ালে শুনিবলৈ বিচাৰিছো।
0: বাৰু ঠিকে আছে, আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ধন্যবাদ থাকিল আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: হয়, ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল' হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনেকেনে?
1: হয় নমস্কাৰ, মই সোণাৰীৰ পৰা কৈছোঁ।
0: নমস্কাৰ, হয়
1: সোণাৰীৰ পৰা মই নিতুদেৱে কৈ আছোঁ।
0: নিতুদেৱ, হয়, ভালে আছে দেৱ?
1: আছোঁ আছোঁ, আপোনালোকৰ ভাল নহয়?
0: ভালে আছোঁ। আৰু বহুত দিন আপুনি আমাৰ অনুষ্ঠানত ভাগ লোৱা নাই নহয় জানো?
1: হয়, ফোনৰ লাইন পোৱা নাছিলোঁ বাৰু।
0: নিশ্চয়।
1: আৰু
0: হয়,
1: দুসপ্তাহমান আগতে পাই আছিলোঁ।
0: আপুনি কেনেধৰণৰ কামত ব্যস্ত আছে প্ৰথমতে আপোনাৰ সেই বিষয়ে জানিবলৈ বিচাৰোঁ।
1: ব্যৱসায়ৰ লগতে জড়িত, তাৰপৰা এতিয়া খেতি পথাৰৰ লগত,
0: খেতি পথাৰৰ লগতো জড়িত হয়। আমাৰ বিশেষ
1: ৰামধেনু বোল ছবিৰ জুবিন গাৰ্গ আৰু সুনীল চৌহানৰ কণ্ঠৰ ৰাতি নামে চহৰৰ বুকুলৈ গীতটি শুনাই দিব।
0: নিশ্চয় গীতটি শুনাব পাৰিম, বৰ সুন্দৰ গীত। হয়, আৰু বিশেষকৈ ৰামধেনুৰ মানে যি সপ্ত ৰঙী, সেই গোটেই ধাৰণাটো ইয়াৰ ইমান সুন্দৰকৈ ফুটাই তুলিছে নহয় জানো?
1: হয় হয়, মই এখন তিনিবাৰ চাইছোঁ, যেতিয়া প্ৰথম অপেনিং হৈছিলে নহয়,
0: হয়
1: তাৰমানে একদম পুৰা চিনেমা হল ফুল আৰু, তাৰমানে গোটেইকেইটা চাৰিটা দৰ্শনী।
0: নিশ্চয়, গতিকে ক'বলৈ ভাষা নাই তেখেতৰ সেই অপূৰ্ব সৃষ্টি বুলি ক'ব লাগিব। যি নহওক, আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: আমাৰ অনাতাঁৰ মৰম পৰিয়াল আৰু আপোনালোকৰ তেজপুৰ কেন্দ্ৰৰ কৰ্মকৰ্তাসমূহ আৰু
0: নিশ্চয় ভাল লাগিল। আৰু আমিও যিহেতু অনুষ্ঠানৰ লগতে জড়িত হৈ থাকোঁ, গতিকে আমাৰ গীতসমূহ আপোনালোকে যিহেতু উৎসৰ্গা কৰে, তেতিয়া আমাৰো ভাল লাগে যে আমি আপোনালোকৰ লগত একাত্ম হ'ব পাৰিছোঁ। যি নহওক, যি নহওক, আপোনালোকলৈ ধন্যবাদ জনালোঁ আৰু অনুৰোধৰ গীতটি শুনাব লৈছোঁ।
1: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয়
1: হয় মই পবিত্ৰ আগমাচাৰ্যই কৈ আছিলোঁ।
0: পবিত্ৰ আগমাচাৰ্য,
1: হয়
0: আগমাচাৰ্য আপুনি ভালে আছে?
1: হয় ভালে আছোঁ, ভালে আছোঁ।
0: নিশ্চয়, আৰু বহুত দিনৰ বিৰতিত আমাৰ অনুষ্ঠানত ভাগ লৈছে।

0: হয় জানো?
1: হয় হয় হয় মই
0: বাৰু, আপুনি কেনে ধৰণৰ কামত ব্যস্ত আছে বাৰু?
1: মইতো এতিয়া বাগানৰ কামতে ব্যস্ত আছিলোঁ। মই
0: হয়,
1: বাগানৰ এজন কৰ্মচাৰী।
0: বাগানৰ কৰ্মচাৰী। হয়, বাগানৰ বুলি ক'বলৈ যাওঁতে মোৰ এটা কথা মনলৈ আহিছে। এতিয়া যিহেতু বতৰটো বৰ ভাল বুলিও ক'ব নোৱাৰি, বেয়া বুলিও ক'ব নোৱাৰি, কিন্তু বাগানৰ যিহেতু পাতৰ উৎপাদন, এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ পৰিৱৰ্তন পাইছে?
1: আচলতে কথাটো কি, এই চাহ ক্ষেত্ৰৰ চাহ বাগানৰ উৎপাদনৰ ক্ষেত্ৰত বতৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল।
0: নিশ্চয়।
1: ইয়াত আচলতে মানে কি, মানে অত্যাধিক বৰষুণো নহয় বা অত্যাধিক ৰ'দো নহয়, এটা মানে নিয়মীয়া নিয়মিত পৰিৱেশ ৰ'দ বৰষুণ দুয়োটাই লাগে। কিন্তু এতিয়া আমাৰ এতিয়া বৰ্তমান মই যিটো অঞ্চলত আছো, মই এতিয়া আগতে কাৰ্বি আংলঙত আছিলো, এতিয়া মোৰ বদলি সূত্ৰে মই এতিয়া বৰপথাৰলৈ আহিলো। বৰপথাৰত ইয়াত আচলতে বৰষুণৰ পৰিমাণটো খুব কম, আৰু সেই খুব কম হোৱাৰ কাৰণে হয় কি, আচলতে ইয়াত পাতৰ উৎপাদনটো খুব কম হয়, আৰু পাতবিলাকৰ মানে কোনো ধৰণৰ তাৰ যিটো মানে গ্ৰোথ যিটো হ'ব লাগে, সেই গ্ৰোথটো এই বৰপথাৰ অঞ্চলত তেনেকুৱা খুব নাই বুলিয়ে ক'ব পাৰে, আৰু পাতবিলাক কিবা লেহুকা ধৰণৰ। আচলতে সেইকাৰণে মানে নিয়মিতভাৱে এটা বৰষুণ, ৰ'দ বৰষুণ মানে বতাহ মানে গোটেই সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত চাহ খেতিটো নিৰ্ভৰ কৰে।
0: নিশ্চয় নিশ্চয়। যিহেতু স্প্ৰিংকলাৰে যিবিলাক পানী দিয়ে, সেই পানীৰ উৎপাদন আৰু বৰষুণৰ প্ৰাকৃতিক যিটো উৎপাদন, সেইটোত বহুতখিনি পৰিৱৰ্তন আহে নহয় জানো?
1: আছে, প্ৰাকৃতিক পানীটোৱে মানে আচলতে গছ বগা সজীৱ কৰি ৰাখে।
0: ভাল লাগিল আপোনাৰ লগত এইখিনি কথা পাতি, আৰু আপোনাৰ গীতটিৰ বিষয়ে আমি কথা পাতিম এতিয়া।
1: মই আজি লতা মংগেশকাৰ কণ্ঠৰ যিকোনো এটা গীত শুনাই দিবচোন।
0: বাৰু, আমি যিকোনো এটা দেশপ্ৰেমমূলক গীতেই শুনাম নিশ্চয়। গতিকে লতা মংগেশকাৰৰ গীতটি আমি শুনাব পাৰিম। আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: মোৰ লগত আমাৰ অনাতা মৰম পৰিয়ালৰ সমূহ সদস্য, এই গীতটো আমি সকলোৱে একেলগে উপভোগ কৰিম।
0: বাৰু, পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু এই কৰ্মব্যস্ততাৰ মাজত আপুনি পুনৰ আমাৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে গীতটি শুনাবলৈ লৈছোঁ।
1: ধন্যবাদ
0: ধন্যবাদ।

ইমান ফৰে শ্ৰোতাসকলে ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফৰিন গানে গানে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্ৰৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে ৰূপান্ত কুমাৰ দাসে।

0: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ আজিৰ অতিথি অনুষ্ঠানটিত প্ৰয়াত পদ্মশ্ৰী বঁটাপ্ৰাপক গীতা উপাধ্যায়ৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পুনৰ প্ৰচাৰ।
1: আকাশবাণী তেজপুৰ আৰম্ভ কৰিছোঁ আজিৰ অতিথি। আমাৰ আজিৰ অতিথি অনুষ্ঠানত আজি উপস্থিত আছে শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা, বিশিষ্ট সাহিত্যিক লেখিকা তথা 2012 বৰ্ষৰ অনুবাদ সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা গীতা উপাধ্যায় বাইদেউ, নমস্কাৰ।
2: নমস্কাৰ।
1: প্ৰথমে মই গীতা উপাধ্যায় বাইদেউক তেজপুৰ আকাশবাণীৰ তৰফৰ পৰা এই সৰ্বভাৰতীয় স্বীকৃতি তথা সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ।
2: আকাশবাণীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিলে।
1: হয় বাইদেউ, আপুনি এই সাহিত্য ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত হৈ পৰিল? আপুনি কেনেদৰে প্ৰৱেশ কৰিলে এই সাহিত্য ক্ষেত্ৰখনত?
2: মই 1970-72 চনৰ পৰাই সাহিত্য ক্ষেত্ৰত প্ৰৱেশ কৰিছোঁ আৰু অনুবাদৰ মাধ্যমেৰে মই সাহিত্য ক্ষেত্ৰলৈ প্ৰৱেশ কৰিছিলোঁ। প্ৰথমতে প্ৰথম মই অনুবাদ কৰিছিলোঁ এন ফ্ৰেংকৰ ডায়েৰী, এইখন 1969 চনমানত মই পঢ়িবলৈ পাইছিলোঁ ডায়েৰীখন। সেইখন আছিলে বিশ্ববিখ্যাত ডায়েৰী। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এগৰাকী ইহুদী ছোৱালী হিটলাৰৰ যি নাজী নিৰ্যাতনৰ অভিযান চলিছিলে তাৰ পৰা বাচিবলৈ পৰিয়ালৰ লগত দুটামান কোঠালিত আবদ্ধ হৈ লুকাই থাকিবলগীয়া হৈছিলে। সেই অস্বাভাৱিক পৰিস্থিতিত কিশোৰী এগৰাকীৰ মনৰ ভাৱ অনুভূতি প্ৰকাশ কৰি তেওঁ প্ৰতিদিনে ডায়েৰী লিখিছিলে। কিন্তু ছোৱালীজনী তাত 2.5 বছৰমান লুকাই থাকিল পৰিয়ালৰ লগত, তাৰপিছত ধৰা পৰিলে আৰু কনচেনট্ৰেশ্যন কেম্পত তেওঁ ঢুকালে। বায়েক আৰু ভনীয়েকে আছিলে একেলগে। এই কিতাপখনে মোক ইমান বেছি অভিভূত কৰিলে, মোৰ

0: অনুভৱ হৈছিলে যে এক নিৰপৰাধ মানুহবোৰ কেনেধৰণে নিজক একো দুখ নোহোৱাকৈ নিজৰ জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত হয় মাত্ৰ ধৰ্মৰ কাৰণে। ইহুদী হৈ জন্মগ্ৰহণ কৰাটো তেওঁ নিজৰ নিৰ্বাচন নহয়, কিন্তু তেওঁ তাৰ কাৰণে মৰিবলগীয়া হ'ল। আৰু মানৱতা কেনেধৰণে লাঞ্ছিত হয় সেই কথাটোৱে মোক খুব বেছি অন্তৰ্চুই গৈছিলে। আৰু সেই মোৰ অনুভৱখিনি শ্বেয়াৰ কৰাৰ মানসিলে, যিসকলে সেই কিতাপ পঢ়িব নোৱাৰে ইংৰাজীত, সেই মই ইংৰাজীত পঢ়িছিলোঁ যদিও এন ফ্ৰেংকে ডায়েৰী লিখিছিলে ডাছ ভাষাত, কিন্তু কিতাপখন ইংৰাজীত অনুবাদ কৰা হৈছিলে, তাৰ পৰা মই অনুবাদ কৰিছিলোঁ। এই মই তেওঁলোকৰ কাৰণে বুলি প্ৰথমতে নেপালীত অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিলোঁ কিতাপখন, কিন্তু আমি অসমীয়া, মোৰ যদিও মাতৃভাষা নেপালী কিন্তু অসমীয়া মাধ্যমত পঢ়িছোঁ, আৰু সৰুৰে পৰা মানে বাইলিংগুৱেল বুলি ক'ব পাৰি, সৰুৰে পৰা দুটা ভাষাই আমি পঢ়িছোঁ। অনুবাদ কৰোঁতে কিন্তু মোৰ অসমীয়াত কথাবোৰ আহি আছিলে, সেইকাৰণে মই তেতিয়া ভাবিলোঁ, মোৰ কলিগ এগৰাকী আছিলে, তেওঁক ক'লোঁ তুমি অসমীয়াতে লিখি যোৱা, একেলগে অনুবাদ কৰি যাওঁ বুলি। অনুবাদ কৰি 72 চনত নেপালী প্ৰকাশ হ'ল এন ফ্ৰেংকৰ ডায়েৰী, আৰু 75 চনত অসমীয়া ডায়েৰীখন প্ৰকাশ হ'ল। সেইটোৱে মোৰ আৰম্ভণি। আৰু
1: এন ফ্ৰেংকৰ ডায়েৰী আপুনি অসমীয়ালৈ যেতিয়া অনুবাদ কৰিছিল, সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে ক'ব নেকি? আপুনি কেনেধৰণৰ অভিজ্ঞতা বা এন ফ্ৰাংকৰ ডায়েৰী স্ৰষ্টাৰ যি পৰিয়াল আছিল, তেওঁলোকৰ পৰা আপুনি হয়তো অনুমতি ল'ব লগা হৈছিল?
0: অনুমতি ল'ব লগা হৈছে। পৰিয়াল বুলি কওঁতে তেওঁলোকৰ পৰিয়াল আছিলে, 4 জনীয়া পৰিয়াল আছিলে, কিন্তু এন ফ্ৰেংক যেতিয়া লুকাই আছিলে পৰিয়ালৰ লগত, তেতিয়া আৰু এটা পৰিয়ালো তেওঁলোকৰ লগত আহি গোট খাইছিলে, 3 জনীয়া পৰিয়াল। আৰু পাছত অলপ শেষৰ পিনে দাঁতৰ ডাক্তৰ এজনো আহি ওলাইছিলে, 8 জনীয়া পৰিয়াল লুকাই আছিলে, কিন্তু গোটেই 8 জনীয়া পৰিয়ালে মৰি গ'ল কনচেনট্ৰেশ্যন কেম্পত, কোনো এজন জীয়াই থাকিব নোৱাৰিলে। অকল এন ফ্ৰেংকৰ দেউতাক কেনেবাকৈ জীয়াই থাকিলে, ইতিমধ্যে বিশ্বযুদ্ধ শেষ হ'ল, ৰাছিয়া অকুপাই কৰি তেওঁলোকক এই যিটো কনচেনট্ৰেশ্যন কেম্পত আছিল তাৰ পৰা লিবাৰেট কৰিলে, মুক্তি কৰি দিলে। তাৰপিছত তেওঁ নিজৰ ঘৰলৈ নাহিলে, আমষ্টাৰডামত আছিলে তেওঁলোক আগতে, তালৈ আহিব নোৱাৰিলে। মানে তেওঁ ইমান বেছি অভিভূত হ'ল যে কোনো পৰিয়াল নাইকিয়া হৈ গ'ল, সেইখন ঘৰলৈ নাহিলে, আৰু তেওঁ ছুইজাৰলেণ্ডত গৈ বসবাস কৰিছিলে। মই যেতিয়া এন ফ্ৰেংকৰ ডায়েৰী অনুবাদ কৰিলোঁ, অনুবাদ কৰি শেষ কৰিলোঁ, এতিয়া প্ৰশ্ন হ'ল কেনেকৈ অনুমতি ল'ম, ক'ৰ পৰা ল'ম? সেই সময়ত কিন্তু দেশে বিদেশে বুলি কৰি আছিলে বেংগলী ৰাইটাৰ এজন, ৰাইটাৰ নামটো মোৰ এতিয়া পটককৈ মনলৈ অহা নাই, বিখ্যাত ৰাইটাৰ, তেওঁ মানে এন ফ্ৰেংকৰ ডায়েৰীৰ কথা লিখিলে, এনেকৈ ডায়েৰী লিখিছিলে ছোৱালীজনীয়ে, সেইটো বেংগলীত অনুবাদ হৈছে, তেনেকৈ তেওঁ তাত লিখা মই দেশ পত্ৰিকাত পঢ়িলোঁ। তেতিয়া মোৰ মায়ে দেশ পত্ৰিকা পঢ়ে, মই পঢ়োঁ, আৰু মই সেই দেশ পত্ৰিকাৰ অফিচলৈ লিখিলোঁ আৰু আপোনালোকে ঠিকনা মোক দিয়ক বুলি। আৰু পাব্লিছাৰৰ পৰা এন ফ্ৰেংকৰ দেউতাকৰ এড্ৰেছটো লৈ আনি তেওঁক মই চিঠি লিখিলোঁ। তেওঁ মোৰ চিঠি পাই খুব ভাল পালে। মই ইতিমধ্যে তেওঁক ক'লোঁ যে মই 2 ভাষাত অনুবাদ কৰিছোঁ, 2 ভাষাত মই প্ৰকাশ কৰিব বিচাৰোঁ। তেতিয়া তেওঁ মেছেজ 2টাও দি পঠালে আৰু ক'লে যে মই তোমাৰ পৰা মাননি নলওঁ, কাৰণ তুমি 2টাকে ভাষাৰ মানুহক মোৰ জীয়েকৰ যিটো মেছেজ, তেওঁ জীয়েক, তেওঁ মানে জীয়েকৰ গোটেই ডায়েৰীটোৰ জীৱনৰ বাণী হিচাপে ধৰা তেওঁ ক'ব খোজে যে বিশ্বত মানে যুদ্ধই মানুহৰ জীৱনলৈ কেনেধৰণৰ বিপৰ্যয় মাতি আনে, সেইকাৰণে মানৱতাৰ হকে মানৱতা ৰক্ষা কৰাৰ কাৰণে শান্তি লাগে, সেইটো হ'ল মোৰ জীয়েকৰ জীৱনৰ মানে বাণী, এনেকৈ কৈছিলে। সেই বাণীটো তুমি যিহেতু ইমানবোৰ পাঠকক বিলাপ খুজিছা, সেইকাৰণে তোমাৰ পৰা মই মানুহ নলওঁ, আদৰণি জ্বলানি, আদৰণি জ্বলাই তেওঁ মোক পাৰ্মিশ্যন দিলে, তাৰপিছত প্ৰকাশ কৰা হৈছিলে। তাৰপিছতো তেওঁ বহুত দিনলৈকে মোৰ লগত চিঠি পত্ৰৰ আদান প্ৰদান আছিলে অটো ফ্ৰেংকৰ।
1: অনুবাদ সাহিত্যৰ প্ৰতি আপুনি আকৃষ্ট হোৱাৰ আঁৰত কি আছে? আপোনাৰ কাৰোবাৰ পৰা প্ৰেৰণা লাভ কৰিছিলে?
0: মোৰ দেউতাৰ পৰা প্ৰেৰণা লাভ কৰিছোঁ মই, কাৰণ মোৰ দেউতা আছিলে অনুবাদক, শ্বেক্সপিয়াৰৰ নাটক অনুবাদ কৰিছিলে, তেওঁ নেপালীত অনুবাদ কৰিছিলে সেই সময়ত, আৰু দেউতাৰ নাটক 1952 চনতে প্ৰকাশ হৈছিলে, তেওঁৰ প্ৰথম নাটক আছিলে জুলিয়াছ চিজাৰ, আৰু তেতিয়াৰ পৰা আমি মানে সেই দেউতাই অনুবাদ কৰে, অনুবাদ কৰাখিনি মোৰ মাক পঢ়ি শুনায়, যেতিয়া শুনাই আমি সৰু সৰু আমিও শুনো, আৰু তেতিয়া ভাবোঁ যে নিজে বুজি নোপোৱা ভাষাত লিখা বস্তুও অনুবাদ কৰিলে বুজিব পাৰি, সেই ধাৰণাটো মোৰ তেতিয়া হৈছিলে। সেইকাৰণে বোধহয় এন ফ্ৰেংকৰ ডায়েৰী পঢ়ি যেতিয়া মই খুব ভাল পালোঁ, মানে এই ভাষা বুজি নোপোৱা মানুহৰ কাৰণে অনুবাদ কৰিম বুলি মোৰ মনলৈ ভাব আহিলে। আৰু তাৰপিছত এন ফ্ৰেংকৰ ডায়েৰী প্ৰকাশ হোৱাৰ পিছত পাঠকৰ পৰা ইমান বেছি সঁহাৰি

পালোঁ, তেতিয়া মই ভাবিলোঁ যে মই এটা মানে উদ্দেশ্য লৈ অনুবাদ কৰিম। ধৰা নেপালীৰ পৰা অসমীয়ালৈ, প্ৰথমতে অসমীয়াৰ পৰা নেপালীলৈ, নেপালী সাহিত্যৰ সোৱাদ অসমীয়া সাহিত্যপ্ৰেমীসকলক দিবলৈ যত্ন কৰিম আৰু অসমীয়া সাহিত্যৰ তালৈ দিবলৈ যত্ন কৰিম। তেতিয়া দুটা ভাষাৰ মাজত এটা সমন্বয় সাধন হ'ব, লগতে সাহিত্যটো মানুহৰ জীৱনক, সমাজক প্ৰতিনিধিত্ব কৰে, গতিকে জীৱন সমাজ মানুহৰ মাজৰ ভাৱৰ আদান প্ৰদান হ'ব। এটা মানে সাহিত্য সমন্বয়ৰ মাজেৰে সামাজিক পাৰস্পৰিক সমন্বয় এটা হ'ব বুলি মই তেনেধৰণে

0: অনুবাদ কৰিছিল,
1: নেপালীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলোঁ।
0: আপোনাৰ এই অনুবাদ সাহিত্যৰ লগত জড়িত হৈ পৰাৰ লক্ষ্য এনেকুৱা নেকি যে দুটা ভাষা বা তিনিটা ভাষাৰ মাজত যি সমন্বয় বা ভাষাৰ সমন্বয়ৰ লগতে মানুহৰ মনৰ যি অধ্যয়নৰ জৰিয়তে
1: মানুহৰ মনৰ মাজত সেতু বন্ধনৰ এটা প্ৰয়াস, এটা সেইটো এটা প্ৰথম লক্ষ্যটো সেইটোৱে। আৰু দ্বিতীয় হ'ল প্ৰতিটো ভাষাৰ সাহিত্যৰ মাজতে জীৱন প্ৰতিবিম্বিত হয়, জীৱন প্ৰতিফলিত হয়, আৰু জীৱনৰ যি বেদনা, জীৱনৰ যি যন্ত্ৰণা, সংগ্ৰাম, এইবোৰ গোটেই সাৰ্বজনীন, সকলো মানে তাত ভাষা, ধৰ্ম, জাতি নাই, অকল মানুহ মানুহেই, আৰু মানুহৰ এই দুখ বেদনা সকলোৰে একে। এই কথাটোৱে মোক বেছি মানে প্ৰভাৱান্বিত কৰিছিলে। আৰু এই মেছেজটোকো দিব লাগে বিভিন্ন সাহিত্যৰ অনুবাদৰ মাধ্যমেৰে, যে আমাৰ যে এইবোৰ নানান ধৰণৰ বিভেদবোৰ, বিভাজনবোৰ, পাৰ্থক্যবোৰ, এইবোৰ হ'ল ওপৰৰ, কিন্তু মৌলিক মানুহৰ যিখিনি অনুভূতি, সেই অনুভূতিৰ ক্ষেত্ৰত মানুহৰ মানুহৰ মাজত কোনো পাৰ্থক্য নাই। আৰু আমি সেইধৰণে অন্য এজনৰ অনুভূতিকো আমি বুজিবলৈ যত্ন কৰিব লাগিব, সেইটো এটা ই আছিলে।
0: এইখিনিতে আপোনাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছোঁ, যদিও এই প্ৰশ্ন ব্যক্তিগত প্ৰশ্ন। 1959 চনত আপুনি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিলে।
1: হয় হয়।
0: আমাৰ প্ৰশ্নটো হ'ল শোণিতপুৰ জিলাৰ বৰগাঙৰ গাংমৌ থানৰ দৰে এক সৰু স্থানত,
1: হয় হয়
0: সৰু বুলি মই ক'ব বিচৰা নাই, ভিতৰুৱা অঞ্চলত জন্মগ্ৰহণ কৰাৰ পিছতো আপুনি স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী নেপালী মহিলা হিচাপে আপুনি খ্যাতি লাভ কৰিলে।
1: হয়।
0: ইয়াৰ আঁৰত কি আছে, ইয়াত প্ৰেৰণা কাৰ?
1: ইয়াত প্ৰেৰণা মোৰ ককাদেউতা আৰু দেউতাৰ বুলি ক'ব লাগিব। মোৰ ককাদেউতা আছিলে স্বাধীনতা সংগ্ৰামী, আৰু তেখেত আছিলে শিক্ষাৰ পৃষ্ঠপোষক। তেখেতৰ নেতৃত্বত বিহালী হাইস্কুল স্থাপন হৈছিলে, যি সময়ত এই শোণিতপুৰত, তেতিয়া অবিভক্ত দৰং জিলা আছিলে, আৰু তেজপুৰৰ পৰা বোধহয় হাবাজান গহপুৰলৈকে মাজত অকল এটা হাইস্কুল আছিলে, চতিয়াত আছিলে, চতিয়া হাইস্কুল আছিলে, তাৰপিছতে বিহালী হাইস্কুল। বিহালী হাইস্কুল 1949 চনতেই মানে ককাই নিজৰ ঘৰত 5 জন ছাত্ৰ লৈ গাঁৱৰে এজন অলপমান বিয়ে পৰা বিশ্বনাথ উপাধ্যায় নাম শুনিছে চাগে, তেওঁৰ দ্বাৰাই স্কুলখন আৰম্ভ কৰিলে। আৰু শিক্ষকক দূৰ দূৰৰ পৰা আনি নিজৰ ঘৰত ৰাখি খুৱাই স্কুলখন চলালে প্ৰথমতে। সেই যে বিদ্যানুৰাগ ককা দেউতাৰ আছিলে, আৰু তাৰপিছত মোৰ দেউতা আছিলে, দেউতাই আমাক সদায় ডাঙৰ সপোন দেখুৱায়, মানে ইয়ালৈ যাব লাগে। মোক দেউতাই অৱশ্যে মেডিকেল পঢ়াম বুলি প্ৰথমতে কৈছিলে, মই অংকত ভাল নাছিলোঁ, কিন্তু দেউতা ভীষণ ধ্ৰুপদী সাহিত্যৰ মানে অনুৰাগী আছিলে, ইংৰাজী সাহিত্য মানে একেবাৰে শ্বেক্সপিয়াৰৰ পৰা আৰম্ভ কৰি বাৰ্নাৰ্ডছ শ্বেক্সপিয়াৰ, এইবোৰ আমাকো এণ্টনিঅ মানে জুলিয়াছ চিজাৰ এণ্টনিঅ স্পীচটো আমাক সৰুতে মুখস্থ কৰিবলৈকে দিছিলে, তেনেকুৱা আছিলে মিল্টনৰ কবিতা। গতিকে সেই ইয়াতে প্ৰভাৱটো আছিলে, আৰু সদায় মানে ওপৰলৈ যাব লাগে, কয় তোমালোক দিল্লী পাবগৈ লাগিব, এনেকৈ সকলোকে, সেইটোৱে মানে এটা ডাঙৰ প্ৰেৰণা আছিলে, আমি কিবা কৰিব লাগিব, আৰু এটা মানে গোটেই সমাজখনক এটা মানে দেখুৱাব লাগিব শিক্ষাৰ পোহৰৰ মানে এইটো আৱশ্যকতাটো।
0: শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থাকি আপুনি সাহিত্য চৰ্চা কৰাত কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?
1: অসুবিধাৰ সন্মুখীন তেনেকৈ হোৱা নাই, বৰং মোক সহায় কৰিছিলে, কাৰণ শিক্ষকতাৰ লগত জড়িত থকাৰ কাৰণে মোৰ মানে অধ্যয়ন, কাৰণ শিক্ষকতা কৰিবলৈ হ'লে অধ্যয়ন প্ৰক্ৰিয়াটো অবিৰত ৰাখিব লাগিব, আমি সদায় পঢ়া শুনা কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু অকল পাঠ্যপুস্তক অধ্যয়ন কৰিলেই নহয়, সেই কথাটো মই সৰুৰে পৰাই বুজি পাইছিলোঁ, আৰু সৰুৰে পৰাই প্ৰচুৰ বাহিৰা কিতাপো পঢ়িছিলোঁ। মোৰ ককাই পঢ়িছিলে বেংগলী কিতাপ, দেউতাই পঢ়িছিলে ইংলিছ কিতাপ, আৰু মোৰ মায়ে পঢ়িছিলে খুব বেংগলী কিতাপ, আৰু বেংগলী পত্ৰিকা মই একদম সৰুৰে পৰা পঢ়িছোঁ, দেশ, আৰু দেউতাই লৈছিলে ৰিডাৰ্ছ ডাইজেষ্ট, তেনেকৈ পঢ়াৰ জগতৰ লগত সম্বন্ধ আছিলে। আৰু এন ফ্ৰেংকৰ ডায়েৰী অনুবাদ কৰাৰ পিছত মই অনুবাদৰ ক্ষেত্ৰলৈ সোমাই পৰিলোঁ। তাৰপিছত এই কিছুমান ইয়ে ধৰক কাৰোবাৰ অনুৰোধত দাবীত, মৰমৰ দাবীত গল্প, প্ৰবন্ধ এনেকুৱা লিখিবলৈ আৰম্ভ কৰিলোঁ, তেনেকৈ তেনেকৈ সোমাই গ'লোঁ, আৰু মোক মানে সহায় কৰিলে শিক্ষা জগতত থকাৰ কাৰণে।
0: ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগজয়ী নাটক তথা অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ ট্ৰেজেডি হিচাপে আমি ক'ব পাৰোঁ কাৰেঙৰ লিগিৰি নাট। এই কাৰেঙৰ লিগিৰি নাটখনিক দৰবাৰ কি চুচাৰে নাম দি আপুনি নেপালী ভাষালৈ অনুবাদ কৰাৰ পিছতে আপুনি সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিলে, অৰ্থাৎ অনুবাদ সাহিত্যত আপুনি সাহিত্য একাডেমীৰ দৰে বঁটা লাভ কৰিলে 2012 বৰ্ষৰ। ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ প্ৰতি আপুনি আকৃষ্ট কেনেদৰে হ'ল?

0: সেইখন নাটককে আপুনি নিৰ্বাচন কিয় কৰিলে যে
1: সেইখন
0: নেপালী
1: নাটকক
0: ভাষালৈ অনুবাদ কৰা উচিত?
1: নাটকক নিৰ্বাচন কৰাৰ কাৰণ মই পাছত ক'ম, কিন্তু
0: হয়
1: প্ৰথমতে কেনেকৈ আকৃষ্ট হ'লোঁ সেই কথা ক'ব খুজিছোঁ।
0: হয়
1: জ্যোতিপ্ৰসাদ আগৰৱালা 42 চনৰ আন্দোলনত তেখেতমানে খুব গভীৰভাৱে জড়িত হৈ আছিলে, তাৰ আগত ইমান সৰুৱে হৈ আছিলে, তথাপি মানে বহুতখিনি তেওঁ মানে স্বেচ্ছাসেৱক বাহিনীৰ এটি আছিলে। মোৰ ককাও স্বাধীনতা সংগ্ৰামী আছিলে, আৰু 42 চনৰ আন্দোলন যেতিয়া হ'ল, ভাৰত ত্যাগ আন্দোলন, বহুত মানুহ নেতাসকলক এৰেষ্ট কৰিলে, জ্যোতিপ্ৰসাদ আগৰৱালায়কো কিছুমানে ভাবিলে সেই সময়ত যে আমি আত্মগোপন কৰি আন্দোলনক দিগদৰ্শন দি যাব লাগে, নহ'লে নেতাবিহীন আন্দোলন পথভ্ৰষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে তেখেতে আত্মগোপন কৰিছিলে, আত্মগোপন কৰি তেখেত আমাৰ ঘৰত লুকাই আছিলে কেইদিনমান। আৰু সেই সময়ত দেউতাৰ লগতে এটা মানে ভাল বন্ধুত্বৰ নিচিনা হৈছিলে। দেউতাই অৱশ্যে আগতে পঢ়ি থাকোঁতে পাইছিলে বোলে, দেউতাই মোৰ দেউতাই আকৌ খুব ভাল অৰ্গান বজাইছিলে, আৰু বান ষ্টেজত বোলে তেওঁক দাঙি দাঙি লৈ যায় অৰ্গান বজাবলৈ। আৰু দেউতাই মানে তেওঁ জাৰ্মানীৰ পৰা আহিছিলতো, জাৰ্মানীৰ গান শিকাইছিলে দেউতাই, সেইটো গাই শুনাইছিলে, আমাৰ মনত নাই, ইংৰাজী গান এটা শুনাইছিলে, শিকাইছিলে, আই এম এ জলি গুড ফেলো, আই এম এ জলি গুড ফেলো বুলি গান এটা এখন আছে, সেইটো আমি সৰুৰে পৰা শুনিছোঁ। মই গম নাপাওঁ তেখেত লুকাই থকাটো, সৰু আছিলোঁ, 2-3 বছৰৰ, 4-5 বছৰৰ আছিলোঁ মই তেতিয়া, বোধহয় 3 বছৰ 4 বছৰ, নাই মোৰ জন্ম 1939ত হয়, 42 চনৰ, সেইটো 2 বছৰ 3 বছৰ আছিলোঁ, কিন্তু গল্প হিচাপে শুনিছিলোঁ জ্যোতিপ্ৰসাদৰ কথা। আৰু তেখেতে বোলে খুব গৰম চাহ খায়, চাহ বাগানৰ মালিক তেতিয়াই, তেখেতক আকৌ লুকাই থোৱা হৈছিলে আমাৰ ভঁৰাল ঘৰত, আমাৰ চাংঘৰ আছিলে, চাহ তেতিয়াৰ দিনত ফ্লাক্স টাক্স নাই আৰু, পিতলৰ গ্লাছবোৰ ই লগা গ্লাছ থাকে কাপৰ নিচিনা, সেইবোৰে ঢাকি ঢাকি লৈ যাওঁতে ঠাণ্ডা হৈ যায়, ঠাণ্ডা হ'লে তেখেতে বোলে চাহ পেলাই দিয়ে। তেতিয়া মোৰ আইতা ককাদেউতা জেলত, তেতিয়া আইতাই বোলে অকণ মানে বেয়া পায় তেতিয়া, যে ইমান চেনি পাবলৈ নিদিয়ে জোঁটৰ কামত, সেই গল্পবোৰ আমি শুনি থাকোঁ। তাৰপিছত জ্যোতিপ্ৰসাদৰ গান বোলে মই খুব সৰুৰে পৰা গাইছোঁ, ঘৰত এটা সংগ্ৰামী পৰিৱেশ আছিলে, বিশ্ববিজয়ী নৌজোৱান এইসব মানে দেশপ্ৰেমমূলক গান খুব গাওঁ বুলি সৰুৰে পৰা। আৰু ডাঙৰ হৈ মই কিতাপ পঢ়িলোঁ, তেখেতৰ কমপ্লিট ৱৰ্কছ কিনি ল'লোঁ, অসম সাহিত্য প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছিলে যে, তাৰপিছত গোটেইখিনি পঢ়িলোঁ, পঢ়াৰ পিছত মোৰ এই নাটকখন বেছি ভাল লাগিলে, কাৰণ এই নাটকখন মানে বিয়োগান্ত নাটক, কিন্তু প্ৰেমৰ মহত্বত তেওঁ ইমান ওপৰলৈ লৈ গৈছে, আৰু নাৰী চৰিত্ৰক তেখেতে ইমান বেছি মৰ্যাদা সহকাৰে তাত মানে উত্থাপন কৰিছে। এই দুটা বস্তুৱে মোক মানে, এই শেৱালীৰ চৰিত্ৰ আৰু কাঞ্চনমতীৰ চৰিত্ৰ যথেষ্ট শক্তিশালী চৰিত্ৰ। শেৱালীৰ চৰিত্ৰ হ'ল মানে নিস্বাৰ্থ প্ৰেম, ত্যাগ আৰু মানে কষ্ট সহিষ্ণুতাৰ এটা মানে চৰম উদাহৰণ। এই দুটা বস্তুৱে মোক খুব বেছি আকৰ্ষণ কৰিলে, সেইকাৰণে মই এই নাটকখন অনুবাদ কৰাৰ কথা চিন্তা কৰিলোঁ। আৰু সেই চিন্তাটো মোৰ মনলৈ তেতিয়া আহিলে, আগতে অন্য কিতাপৰ কৰি আছিলোঁ, তাৰ আগতে মই নেটিভ ছান বুলি ৰিচাৰ্ড ৰাইটৰ কিতাপ এখন কৰিছিলোঁ। মোক আকৌ তেনেকুৱা কিতাপে আকৰ্ষণ কৰে য'ত মানে মানৱীয় আবেদনটো খুব প্ৰবল, শক্তিশালী। এই শতবাৰ্ষিকীৰ এটা অনুষ্ঠানত মই কৈছিলোঁ তেজপুৰতে যে এই বছৰতে মই এটা কিবা এটা তেখেতৰ কৃতি অনুবাদ কৰিম, সেইটো মোৰ মানে সেই এইটো পূৰা কৰি মই অনুবাদ কৰিলোঁ, কৰি 2008 চনত প্ৰকাশ হৈছিলে কিতাপখন, তেনেকৈ হ'ল আৰু।
0: আপুনি এই অনুবাদৰ বাবে জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰি নামৰ যুগজয়ী নাটখন আপুনি নেপালী ভাষালৈ দৰবাৰ কিছু ছাৰে
1: নাম
0: দি পেলাই আপুনি অনুবাদ কৰাৰ পিছত আপুনি সাহিত্য একাডেমীৰ দৰে বঁটা লাভ কৰিলে।
1: হয়,
0: এই বঁটা লাভ কৰাৰ পিছত আপুনি এই সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰাৰ পিছত আপোনাৰ অনুভৱ কেনে হৈছিল?
1: প্ৰথম অৱস্থাততো মোক যেতিয়া মেছেজটো দিলে এনেকৈ আপুনি পালে বঁটা বুলি, মোৰ একো অনুভৱ হোৱা নাই। মোৰ ভাই বোৱাৰীৰ ওচৰত আছিলে, বহুত সময়ত তেওঁক একো কোৱা নাই, মানে ইমান ডাঙৰ বঁটা পাইছোঁ বুলি মই এনে অনুভৱেই কৰা নাই, কাৰণ মই বঁটাৰ কথা চিন্তাও কৰা নাছিলোঁ, ভবাও নাছিলোঁ। আৰু ধৰা কিবা এটা অন্তৰপ্ৰেৰণা, লিখক এজনে লিখি যায়, অন্তৰপ্ৰেৰণা লিখি যায়, কিবা এটা পাম বুলি তেনেকৈ নিলিখেতো নকৰে কামবোৰ সাধাৰণতে। পাছতহে মই মানে যেতিয়া টিভিত কথাটো ওলালে আৰু বিভিন্নজনে টেলিফোন কৰি মোক শুভেচ্ছা দিবলৈ ধৰিলে, তেতিয়া মই ভাবিলোঁ যে ইমান শুভেচ্ছুক আছে, মোৰ শুভাকাংক্ষী আছে, তেওঁলোকে ইমান বেছি ভাল পাইছে, এইটো নিশ্চয় মানে ভাল হৈছে কামটো, সেইটোৱে মোক বেছি আনন্দ দিলে। গতিকে বঁটাই ঠিক আনন্দ দিলে মই নকওঁ, কিন্তু বঁটা পোৱাৰ পিছত মোৰ যি অনুভৱ, শুভাকাংক্ষীসকলৰ মানে ৱাৰ্মথ, উষ্ণ যি শুভকামনাৰ যি ইয়ে পালোঁ, সেইটোৱে মোক বেছি ভাল অনুভূতি এটা দিছে।
0: যিকোনো এটা ভাষাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয়
1: অনুবাদৰ এটা ডাঙৰ ভূমিকা আছে, প্ৰধান ভূমিকা আছে। অনুবাদ অবিহনে আমি নিবই নোৱাৰোঁ,

0: মানে বাহিৰৰ জগতক আমাৰ সাহিত্যৰ কথা ক'বই নোৱাৰে, চিনাকি কৰি দিবই নোৱাৰে। অনুবাদ অত্যন্ত প্ৰয়োজনীয়,
1: কাৰণ সাহিত্যৰ মাজেদি
0: সমন্বয় সেতু নিৰ্মাণ হ'ব পাৰি।
1: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি, আপুনি নতুন সৃষ্টি কি কৰিম বুলি ভাবিছে?
0: নহয়, মই অনুবাদৰ কামটোতো কৰি যাম, কৰিও আছোঁ, হাতত লৈ আছোঁ। মোৰ ককাৰ জীৱনক লৈ এটা উপন্যাসৰ নিচিনাকৈ মই লিখিছোঁ, নেপালীত মোৰ কমপ্লিট হ'ল। মই আকৌ নেপালী আৰু অসমীয়া দুটা ভাষাত মানে মৌলিকো তেনেকৈ লিখোঁ, কাৰণ মই কৈছোঁ নহয় কিবা এটা লিখিব ল'লে অসমীয়াটো আহি যায়, পেৰেলেল প্ৰায় লিখা হয়, গতিকে লিখিম বুলি কৈছোঁ। অসমীয়াটো আধামান লিখা হৈছে মোৰ, সেইটো লিখিম। আৰু নীলকণ্ঠীৰ ৰজ এই কিতাপখন মামণি ৰয়ছম গোস্বামী, তাতো মানে বৃন্দাবনত বাস কৰা বিধৱাসকলৰ যন্ত্ৰণা, মানে অবৰ্ণনীয় যন্ত্ৰণা, তাৰ চিত্ৰ এটা সুন্দৰকৈ বৰ্ণনা কৰিছে। একে ছবি ফটফটীয়াকৈ আমাৰ চকুৰ আগত মানে আহি যায়, ভাহি পৰে। সেই কিতাপখন অনুবাদ কৰিম বুলি ভাবিছিলোঁ। আৰু তেওঁ জীয়াই থাকোঁতে মই টেলিফোন কৰিছিলোঁ মামণি আকৌ মোতকৈ জুনিয়াৰ দুবছৰ, মই হেণ্ডি কলেজত পঢ়িছিলোঁ বি এ, বি এ পঢ়োঁতে তেওঁ ইণ্টাৰমিডিয়েট পঢ়িছিলে এবছৰ, তাৰপিছত কটনলৈ গ'ল। মোৰ লগত খুব ভাল আছিলে, পাছতো সেই ভাল মানে বন্ধুত্বৰ সম্পৰ্ক, আৰু ছিনিয়ৰ জুনিয়ৰ নহয়, সেই সম্পৰ্কটো আছিলে। এবাৰ মই তেওঁক ক'লোঁ টেলিফোন কৰি, মানে তোমাৰ কিতাপখন অনুবাদ কৰিম, সেইখন কৰা নাই আমাৰ নেপালীত হোৱা নাই। তেওঁ ক'লে কৰি থাকাচোন কৰি থাকা, তুমি আৰু মোৰ পৰা পাৰ্মিশ্যন ল'ব লাগে নে, তেনেকৈ ক'লে। তাৰপিছত তেওঁ ঢুকাই গ'ল, এতিয়া ক'ৰ পৰা ল'ব লাগে, মই ল'ম আৰু। মাজতে মই এৰি দিলোঁ, মোৰ ইমান বেছি দুখ লাগিলে, কাৰণ মোতকৈ জুনিয়ৰ ইমান সোনকালে যাওঁ বুলি ভবা নাই। তেওঁ দিয়াৰ পিছত বহুত দিন মোৰ প্ৰায় এবছৰলৈকে মই মানে তাক হাত দিব পৰা নাছিলোঁ, কিন্তু এই দুমাহমানৰ পৰা আকৌ আৰম্ভ কৰিছোঁ, বোধহয় কমপ্লিট কৰিম এই দুমাহমানৰ ভিতৰত। সেইটো এটা মানে ইমিডিয়েট কৰিছোঁ আৰু অনুবাদ। তেনেকৈ বাইদেউক কৈছিলোঁ, আমাৰ নিৰুপমা বাইদেউক, আপোনাৰ এখন একাডেমি এৱাৰ্ড পোৱা কিতাপখন, কাৰণ সেই কিতাপখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক লৈ লিখা কিতাপ, আৰু সেই কিতাপখন মানে নেপালী পাঠকেও পঢ়া উচিত বুলি। নেপালী পাঠক, আমাৰ অসমৰ নেপালী পাঠকে অসমীয়া পঢ়িব পাৰে, কিন্তু দাৰ্জিলিং, ছিকিম, নেপাল, কাঠমাণ্ডু এইবোৰত পাঠকে নোৱাৰে। তেওঁলোকৰ ওচৰলৈ নিয়াৰ কাৰণে মই সেইখন অনুবাদ কৰিলোঁ, একাডেমীয়ে ছপা কৰিছে, সেইটো পাব্লিছ কৰিছে, তেনেকৈ মানে কৰি আছোঁ কামখিনি। এতিয়া আৰু কি হয়,
1: এইখিনিতে আপোনাক পুনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ, যে সাহিত্যৰ মাজেদি আপুনি নাৰী সবলীকৰণৰ ক্ষেত্ৰতো দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে। আপুনি ইতিমধ্যে অসম লেখিকা সন্থাৰ দৰে অনুষ্ঠানৰ লগত জড়িত হৈও বিভিন্ন ধৰণৰ পদক্ষেপ আপোনালোকে আগবঢ়োৱা আমি জানো। সমাজত বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন, নাৰীৰ অধিকাৰ ঘনে ঘনে খৰ্ব কৰাৰ অভিযোগ সততে উত্থাপন হোৱা দেখা যায়। এই ক্ষেত্ৰত কৰণীয় সমাজৰ কি আছে বুলি আপুনি ভাবে?
0: সমাজৰ বহুতখিনি আছে। সমাজ মানে আমাৰ সমাজৰ যিটো এটা নাৰীৰ প্ৰতি দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো সলাব লাগে। নাৰী এতিয়ালৈকে মানে আমাৰ মানে এনেকুৱা যে হয় নাৰী একেবাৰে দেৱীৰ পৰ্যায়লৈ নিওঁ আমি, নহ'লে একেবাৰে দাসী, তাৰ মাজৰ এতিয়া নাৰীসকল শিক্ষিত হৈছে, লাহে লাহে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে প্ৰৱেশ কৰিছে, নাৰীসকলক বান্ধৱী হিচাপে গ্ৰহণ কৰিব লাগে, সেই মানসিকতাটো গঢ়ি উঠা নাই ভালকৈ, সেইটো গঢ়ি উঠিব লাগিব। আৰু সমাজেও সেই মানসিকতাক স্বীকাৰ কৰিব লাগিব। এতিয়া ধৰা ল'ৰা ছোৱালী আগতকৈ ফুৰিলে, কথা বতৰা পাতে, ফুৰে, কিন্তু সেই বস্তুটোক একচেপ্ট কৰিব নোৱাৰা এতিয়াও আমাৰ মানুহ আছে, সেইখিনি কৰিব লাগিব। আৰু পুৰুষসকলৰ মানসিকতাও এটা আছে যে নাৰীসকল কেৱল ঘৰৰ কামতে বন্দী, আৰু বহুতৰ ধাৰণা, ট্ৰেডিশ্যনেল ধাৰণা, নাৰী মানে ভোগৰ বস্তু বুলিও এটা ধাৰণা আছে, হয় নহয়? আৰু সেইকাৰণে নাৰীক মানে ই কৰিব লাগে, পাৰি জোকাব পাৰি, যিকোনো ৰিমাৰ্ক দিব পাৰি, তেনেকুৱা ধাৰণা এটাও আছে। সেই ধাৰণাটো, সেই দৃষ্টিভংগীটো সলাই সলনি কৰিব লাগিব, আৰু সমাজৰো পৰিৱৰ্তন হ'ব লাগিব, আৰু সমাজতো এনেকুৱা এটা শিক্ষা দিব লাগে। আমাৰ ঘৰৰ পৰা মাকে কি কয় ল'ৰা ছোৱালীক, ল'ৰাক কান্দিলে কয় নাকান্দিবি, ল'ৰাই নাকান্দে, ছোৱালীয়ে কান্দিলেও একো নাই, কান্দিব পাৰে। আকৌ ল'ৰাক ৰেষ্ট্ৰিকশ্যন নাই, ছোৱালীক পদে পদে ৰেষ্ট্ৰিকশ্যন, কিবা এটা কাম কৰিবলৈ হ'লে ঘৰুৱা কামটো ছোৱালীয়ে কৰিব লাগে, ল'ৰাই এইটো কৰিব নালাগে, এইটো নকৰিবি তই, এইটো ছোৱালীৰ কাম, এনেকৈ এটা ডিমাৰ্কেশ্যন ল'ৰা আৰু ছোৱালীৰ ভিতৰত, লিংগলৈ যিটো চিন্তাত এটা সোমাই যায়, সেই বস্তুটো মানুহক সলাবলৈ যত্ন কৰিব লাগিব। ছোৱালী হিচাপে নহয়, মানুহ হিচাপে নাৰীকো চাবলৈ সমাজে শিকিব লাগিব। আৰু এনেধৰণৰ যি জঘন্য ঘটনা দিল্লীত যিটো হৈ গ'ল, আৰু নৰ্থ ইষ্টত ছোৱালীৰ ওপৰত এনেকুৱা ঘটনা আৰু আগতেও হৈছে, সেই সময়ত এনেকুৱা হুলস্থুল হোৱা নাই,

এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়ামৱেভৰ 261.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত মল্লিকা দত্তৰ সৈতে মই চিত্ৰামণি বৰুৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।